এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 বাস্কৰাব্দৰ আহিন মাহৰ 23 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 11 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ এই দুটা ভাগহে আছে, কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সময়ৰ এটি বিশেষত্ব হৈছে মানুহ আৰু মানুহৰ বিভিন্ন জাতি, ধৰ্ম আৰু সংস্কৃতিৰ পৰস্পৰৰ মাজত মিলন আৰু আদান প্ৰদান। ইয়াৰ আগতে মানুহৰ মাজত এনেধৰণৰ সংমিশ্ৰণ হোৱাৰ দৃষ্টান্ত পৃথিৱীৰ বুৰঞ্জীত পোৱা নাযায়। অতীজতে পৃথিৱীৰ বিভিন্ন ঠাইত নানান সভ্যতাৰ জন্ম হৈছিল আৰু সেই সভ্যতা সমান্তৰালভাৱে গঢ় লৈ প্ৰগতিৰ বাটেৰে আগবাঢ়িছিল। তেতিয়া এটা সভ্যতা আন এটা সভ্যতাৰ সংস্পৰ্শলৈ অহাৰ তেনে বিশেষ সুবিধা নাছিল। কিন্তু আজি কোনো সভ্যতা সংস্কৃতিয়েই আন এটা সভ্যতা সংস্কৃতিৰ পৰা সম্পূৰ্ণ পৃথক হৈ এককভাৱে আগবঢ়াটো সম্ভৱ নহয়। আজি বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিভিন্ন আৱিষ্কাৰ আৰু বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান ধাৰণাৰ প্ৰসাৰে পৃথিৱীখন সৰু কৰি পেলাইছে। পৃথিৱীৰ দুখন ভিন ভিন দেশ আৰু দুজাতি ভিন ভিন মানুহৰ মাজত থকা বাহ্যিক আৰু মানসিক দূৰত্বৰ ব্যৱধান নাইকিয়া হৈ আহিছে। মানুহৰ মাজত হোৱা এই সাহচৰ্য আৰু ঘনিষ্ঠতাই প্ৰকৃত ভাতৃত্বৰ ৰূপ লওক, এই আমাৰ কামনা। কাৰণ মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমি পৃথিৱীখনক আমাৰ ঘৰ হিচাপে গঢ়ি তুলিব লাগিব। পৃথিৱীখনক আমাৰ এখন ঘৰ হিচাপে গঢ়ি তোলাৰ হকে আমাৰ আকাংক্ষা আৰু প্ৰচেষ্টা অতি যুক্তিযুক্ত। কিন্তু লগতে আমি এই কথাও মনত ৰখা উচিত যে একেখন পৃথিৱীয়েই পৰস্পৰ বিৰোধী তথা নানান বিভেদকামী শক্তিৰে ভৰি আছে। এনে এটা অৱস্থাত আমি কি কৰা উচিত? বিভিন্ন ধ্যান ধাৰণা আৰু আদৰ্শৰ ঐক্যমতৰ যোগেদি পৃথিৱীৰ মানুহক আমি একগোট কৰিব পাৰিমনে? নে এই কাম আমাৰ সাধ্যৰ অতীত? নে চেষ্টা কৰিলে আমি এই কাৰ্যত সফল হ'ব পাৰিম? শান্তি, মৈত্ৰী আৰু সদিচ্ছাৰে পৰিপূৰ্ণ মহাপুৰুষসকলৰ সপোনৰ একোখন পৃথিৱী গঢ়ি তোলাৰ বাটত আমাৰ প্ৰধান অন্তৰায় বাৰু কি? বৈষয়িক সা সম্পদৰ অভাৱ কিম্বা বৌদ্ধিক শক্তি আৰু দক্ষতাৰ অভাৱে মানুহৰ এই মিলনৰ বাটত আজি অন্তৰায় হিচাপে থিয় দিয়া নাই। এই মিলনৰ প্ৰকৃত অন্তৰায় মানুহৰ স্বভাৱতেই নিহিত আছে। সেইবোৰ হ'ল লোভ, অহংকাৰ, সাৰ শূন্য আত্মাভিমান ইত্যাদি। পৃথিৱীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে আমি নিজকে খাপ খুৱাই ল'ব লাগিব। নতুন পৃথিৱীয়ে আজি আমাৰ পৰা ইয়াকেই বিচাৰিছে। পুৰণি সামাজিক আৰু অৰ্থনৈতিক গাঁথনিয়ে তাৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাইছে। আমি এই সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব লাগিব। আমি নতুন মানুহ গঢ়ি তুলিব লাগিব যি এই নতুন পৃথিৱীৰ সৈতে সুসংগতভাৱে বাস কৰিবলৈ সক্ষম হ'ব। মানুহৰ স্বভাৱৰ সংস্কাৰ আৰু সংশোধন ঘটাই নতুন মানুহ গঢ়াৰ দায়িত্ব দৰাচলতে ধৰ্মৰ ওপৰত ন্যস্ত। ধৰ্মই আমাক আত্মানুসন্ধান কৰিবলৈ শিকায়, নিজকে সংশোধন কৰিবলৈ শিকায়। অন্তৰৰ অসত আৰু নিজ প্ৰবৃত্তিবিলাকৰ কবলৰ পৰা নিজকে মুক্ত কৰি উচ্চ আধ্যাত্মিক পৰ্যায়লৈ আৰোহণ কৰাৰ বাবে মানুহৰ পথ হৈছে ধৰ্ম। কিন্তু এই ধৰ্মও আজি সমালোচনাৰ সন্মুখীন হৈছে। বিজ্ঞানৰ চৰম অগ্ৰগতিৰ এই যুগত আমি ধৰ্মৰ নামত অন্ধবিশ্বাস আৰু যুক্তিহীন নীতি নিয়মৰ আতিশয্য কেতিয়াও স্বীকাৰ কৰি ল'ব নোৱাৰোঁ। আমি আজি মানুহৰ মাজত এনে এক ধৰ্মবিশ্বাস গঢ়ি তুলিব লাগিব যাৰ ভেটি হ'ব যুক্তি, পাৰস্পৰিক সদিচ্ছা আৰু সহিষ্ণুতা। ধৰ্মৰ এনে এক পৰিৱৰ্তিত আৰু পৰিশোধিত গাঁথনিৰ মাজতহে পৃথিৱীৰ মানুহৰ মাজত প্ৰকৃত ভাতৃত্ববোধ, ঐক্য আৰু মিলনৰ পৰিৱেশ গঢ় লৈ উঠিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছোঁ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
2: সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এইবাৰ তোমালোকলৈ আগবঢ়াইছোঁ এটি সংস্কৃত ভাষা।

ভাষাৰ গীত। গীতৰ কথা স্বৰ্গীয় ডি এন কৃষ্ণ শাস্ত্ৰী আৰু গীতটিত সুৰ দিছে এ অনুসূয়া দেৱীয়ে। মই নাহত প্ৰথমে গীতটি শুনাচোন।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি সংস্কৃত ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ তাহানিৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ বীণা ভাগৱতীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰমোহন শৰ্মাৰ।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল ৰুণুমী ঠাকুৰ আৰু ভৱেশ ঠাকুৰ। অনুষ্ঠানৰ শেষত শুনক ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ স্বৰচিত এটি গীত।

এতিয়া শুনক, আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই, 7:00 নিয়োগ বাতৰি আগবঢ়াব উৎপল বৰাই, 7:15 আজি পুৱা আগবঢ়াব লিউচিনিয়া।

দিনৰ 12:30 বজাৰ আদিৰ বুলনি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে বিশেষ অনুষ্ঠান। অগ্নিকন্যাৰ বাবে এটি বিশেষ দিন। আগবঢ়াব ৰুণামণি বৰাই। দিনৰ 1:10 বজাৰ দেওবৰীয়া নাট্যানুষ্ঠান নিবেদন। যোগেশ দাস ৰচিত ধাৰাবাহিক নাট চৌধুৰী পৰিয়ালৰ 5ম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 1:50 বজাত বৃন্দগান। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 বজাত আধুনিকতাৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান।

বিয়লি 5:25-ৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচাৰ শিশুৰ পুষ্টিহীনতাৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে ডক্টৰ পৱন কুমাৰ গঞ্জুৰ সৈতে সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। 5:55 বৃন্দগান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত মছলা আৰু সুগন্ধিযুক্ত উদ্ভিদৰ কৃষিৰ সম্ভাৱনাৰ বিষয়ে ডক্টৰ অৱনী বৰাৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:40 জিতেন বসুমতাৰী কণ্ঠৰ বৰগীত।

সন্ধিয়া 7 বজাত উৎপল দত্তৰ কথিকা, ৰুদ্ৰ বৰুৱাৰ চলচ্চিত্ৰ জীৱন মঞ্চৰ পৰা ৰূপালী পৰ্দালৈ, 7:20 পুতুলিবালা দাস আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মহেশ ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী অনিমা চৌধুৰী, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, 8:10 গজলৰ অনুষ্ঠান, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 সমিধান, ইয়াত ভাগ ল'ব ঋতুপৰ্ণ দাস আৰু সীমান্ত বৰ্মাই, আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বন্যপ্রাণীৰ বিলুপ্তি প্ৰথম খণ্ড। বন্যজীৱনৰ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ স্বাস্থ্য আৰু কুশলতা বহু ধৰণৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। যথাযোগ্য জলবায়ু, খাদ্য, পানী আৰু আশ্ৰয় হ'ল

সকলো জীৱৰে মৌলিক প্ৰয়োজন। প্ৰতিটো প্ৰাকৃতিক পৰিৱেশ হ'ল প্ৰাণী আৰু উদ্ভিদে মৌলিক প্ৰয়োজনসমূহক কিদৰে সমভাৱে ভগাই লয়, কিদৰে বিপদজনক পৰিস্থিতি অতিক্ৰম কৰাৰ বাবে নিজকে উপযুক্ত কৰি গঢ়ি তোলে, আৰু কিদৰে সিহঁতে প্ৰাকৃতিক পৰিৱেশ উপযুক্ত আৰু সুস্থ আবাদীৰ গুণ ধাৰণ কৰি চলে। পৃথিৱীৰ পৰিৱেশ অভাৱনীয় পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে, আৰু জীৱজগতত পৰিৱৰ্তিত পৰিৱেশৰ ফলত হোৱা বিৱৰ্তন আৰু অনুকূলৰ পৰিণতি, প্ৰাকৃতিক ইকোচিষ্টেম বা পৰিৱেশ চক্ৰ বা পৰিস্থিতিতন্ত্ৰ লাখ লাখ বছৰ জুৰি বিকশিত হৈ আহিছে। পৰিৱেশৰ এক উল্লেখযোগ্য স্বৰূপ হ'ল প্ৰাকৃতিক সন্তুলন সৃষ্টি কৰি গঢ়া সুস্থিৰ আবাদী। কেৱল বিশেষ এবিধ প্ৰাণীৰ প্ৰজাতিৰ বংশবৃদ্ধি হোৱা হ'লে সেই একেবিধ প্ৰজাতিৰে আৱাসস্থল উপচি পৰিলেহেঁতেন আৰু খাদ্য সামগ্ৰীৰ নাটনি হ'লহেঁতেন। বহুত প্ৰাণীৰ বংশবৃদ্ধিৰ হাৰ অতি বেছি। কীট পতংগই হাজাৰ হাজাৰ কণী পাৰে, এহাল এন্দুৰ নিগনিয়ে বছৰি প্ৰায় 100-120টালৈকে পোৱালি জগায়, কিছুমান মাছে প্ৰতিটো ঋতুত লক্ষ লক্ষ কণী পাৰে। প্ৰজননত কোনো বাধা নাপালে এযোৰ মাখিৰ পৰা 3 বছৰমানৰ ভিতৰত যি বৃহৎ সংখ্যক মাখি উপজিব সিহঁতৰ ওজন পৃথিৱীৰ ওজনতকৈ অধিক হ'ব। আনকি অতি কমকৈ পোৱালি দিয়া এযোৰ হাতীৰ পৰা 750 বছৰত 19 কোটি সতী সন্ততিৰ জন্ম হ'ব পাৰে। কিন্তু প্ৰকৃতিত এনে কাণ্ড দেখা নাযায়, কিয়নো প্ৰাণীৰ বংশবৃদ্ধিত বিভিন্ন কাৰকে বাধা দিয়ে। ইয়াৰ এটা কাৰক হ'ল খাদ্যৰ বাবে সিহঁতৰ হেতা ওপৰা। একে প্ৰজাতিৰ প্ৰাণীবোৰে একেখিনি খাদ্যকে লৈ হেতা ওপৰা কৰে, যাৰ ফলত সিহঁতৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰে, সংখ্যাধিক্যই ৰোগ পুষ্টিহীনতাৰ দৰে ধ্বংসৰ কাৰণসমূহ সৃষ্টি কৰে। আৰু ইয়েই পুষ্টিহীনতাৰ দৰে ৰোগসমূহ সৃষ্টি কৰে যিয়ে ধ্বংসৰ কাৰণ হৈ পৰে। প্ৰাণীৰ আবাদীত বাধা দিয়া অন্যান্য কাৰণসমূহৰ ভিতৰত হ'ল প্ৰতিকূল জলবায়ু, প্ৰাকৃতিক দুৰ্যোগ, বাসভূমিৰ বিনাশ ইত্যাদি। গতিকে আবাদী নিয়ন্ত্ৰণ কৰা কাৰকসমূহে শেষান্তত পৰিৱেশৰ বহন শক্তি নিৰূপণ কৰে। প্ৰাকৃতিক পৰিৱেশে উপলব্ধ খাদ্য সম্ভাৰেৰে এক নিৰ্দিষ্ট সংখ্যাৰ প্ৰাণীকহে ভৰণ পোষণ দিব পাৰে। পৰিৱেশৰ এনে উল্লেখযোগ্য বহন সামৰ্থ্য হ'ল সুস্থিৰ আবাদী, পৰস্পৰ নিৰ্ভৰশীলতা আৰু অন্তঃসম্পৰ্কৰ কাৰণ। প্ৰতিটো পৰিৱেশে পৰিৱেশত খাপ খোৱা আৰু চৌপাশৰ প্ৰাকৃতিক পৰিৱেশৰ ঘটনাচক্ৰত জড়িত বিভিন্ন প্ৰকাৰৰ জীৱক ভৰণ পোষণ কৰে। উদ্ভিদে আহৰণ কৰা শক্তি প্ৰাণীৰ জৰিয়তে স্থানান্তৰিত হয়। উদ্ভিদে পোষক দ্ৰব্য মাটিৰ পৰা আহৰণ কৰে আৰু সেই দ্ৰব্যবোৰ মৰণ আৰু পচনৰ মাজেৰে মাটিলৈ উভতি যায়। মৃত্যুৰ ঠাইত নতুন জীৱন গঢ় লৈ উঠে। বছৰৰ পিছত বছৰ, শতিকাৰ পিছত শতিকা জুৰি, লাখ লাখ বছৰ এনে বৰ্ণনাটিত জটিল প্ৰক্ৰিয়া সংঘটিত হৈ আহিছে, যাক আমি সহজ ভাষাত কওঁ প্ৰাকৃতিক ভাৰসাম্য। পৰিৱেশৰ এনে জটিল আৰু সুস্থিৰ চৰিত্ৰ থকা সত্ত্বেও অতীতৰ বিভিন্ন ভূতাত্ত্বিক যুগত পৃথিৱীত বিচৰণ কৰা এক বুজন পৰিমাণৰ প্ৰাণী প্ৰজাতি লোপ পালে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ
1: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ বঙাইগাঁও শোধনাগাৰত খালি হোৱা 58টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। ট্ৰেড এপ্ৰেণ্টিছ, এটেণ্ডেণ্ট অপাৰেটৰ, কেমিকেল প্লেণ্ট 36টা পদ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ 14টা পদ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিছ 8টা পদ। প্ৰাৰ্থী ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড

0: ইলেকট্রনিক্স, ইনস্ট্রুমেন্টেশন অ্যান্ড কন্ট্রোল ইঞ্জিনিয়ারিং অথবা অ্যাপ্লাইড ইলেকট্রনিক্স অ্যান্ড ইনস্ট্রুমেন্টেশন ইঞ্জিনিয়ারিং শাখাত 3 বছৰীয়া পাঠ্যক্রমৰ ডিপ্লোমা থকা হ'ব লাগিব। প্রার্থীর বয়স 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট iocl.com। আবেদনৰ শেষ তাৰিখ 18 অক্টোবৰ। ৰেলৱে ৰিক্ৰুটমেণ্ট বোর্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়ালাইছিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ খনেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইত 13,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ভাৰতে দিল্লীৰ কালিৰ ঘটনাক্ৰম সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ উদ্বেগ ভিত্তিহীন আৰু দেশৰ আভ্যন্তৰীণ বিষয়ত অবাঞ্ছিত হস্তক্ষেপ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশতে দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিৰে পৰা নৱৰাত্ৰি পালন কৰা হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল

স্বাস্থ্য সচেতনতা, যুৱ সবলীকৰণ আৰু নিচামুক্ত ভাৰত গঠনৰ বাৰ্তাৰে আজি বাৰাণসীত ফিট ইণ্ডিয়া ছানডেইজ অন চাইকেলৰ 94 সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সমাজ বিষয়বস্তুক লৈ পুৱা 6 বজাৰ পৰা নমো ঘাটৰ পৰা সম্পূৰ্ণানন্দ সংস্কৃত ইউনিভাৰ্চিটি অৰ্থাৎ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ দীক্ষা মণ্ডপলৈ এই চাইকেল সমদলৰ আয়োজন কৰা হয়। যুৱ প্ৰজন্মৰ লগতে ক্ৰীড়াবিদ আৰু সাধাৰণ নাগৰিকক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, চাইক্লিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া, ৰাহগিৰি ফাউণ্ডেশ্যন আৰু মাই ভাৰতৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰিছে। এই চাইকেল সমদল দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ আঞ্চলিক কেন্দ্ৰসমূহতো একেলগে অনুষ্ঠিত কৰা হয়। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত যুৱ প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় সংহতি বৃদ্ধি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে যুৱ সংগমৰ 7ম পৰ্যায়ৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে কৰ্ণাটক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নেতৃত্বত তেলেংগানাৰ এটা প্ৰতিনিধি দল যোৱা 4 অক্টোবৰত গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT উপস্থিত হয়। প্ৰতিনিধি দলটোৱে যোগাভ্যাস কাৰ্যসূচীৰে তেওঁলোকৰ ভ্ৰমণ আৰম্ভ কৰে। ভ্ৰমণকালত দলটোৱে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি মত বিনিময় কৰে। এই সাক্ষাতে যুৱ প্ৰতিনিধিসকলক অসমৰ চহকী ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক গুৰুত্ব অনুধাৱন কৰাত সহায় কৰে। লগতে এই আলোচনাই দেশজুৰি যুৱ সমাজৰ মাজত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ গুৰুত্ব আৰু ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক পটভূমিৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীক অধিক সমৃদ্ধ কৰে। ৰাছিয়াৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলাব পৰাকৈ শান্তি আলোচনা চলোৱাত সক্ষম নতুন ৰাষ্ট্ৰপতি এগৰাকী নিৰ্বাচন কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনক পৰামৰ্শ দিছে। ইয়াৰ লগতে ৰাছিয়াৰ তেল শোধনাগাৰসমূহক, বিশেষকৈ ডিজেল উৎপাদন কৰা কেন্দ্ৰসমূহক লক্ষ্য কৰি আক্ৰমণ নকৰিবলৈ তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিক সতৰ্ক কৰি দিয়ে। হোৱাইট হাউছ চৌহদত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত ট্ৰাম্পে যুক্তি প্ৰদৰ্শন কৰে যেনে আক্ৰমণৰ ফলত বিশ্ব বজাৰত ইন্ধনৰ যোগান ব্যাহত হ'ব পাৰে আৰু আমেৰিকাৰ কৃষক তথা পশুপালকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব পাৰে। ৰাছিয়াই আমেৰিকাৰ বিশ্ব বজাৰলৈ 3 লাখ টনতকৈ অধিক ডিজেল ইন্ধন যোগান ধৰিব বুলি ট্ৰুথ ছ'চিয়েলত ঘোষণা কৰাৰ এদিন পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে। উত্তৰ ৰেলৱে আজিৰে পৰা সকলো ৰেল নিয়মীয়া সূচী অনুসৰি চলাচল কৰিব বুলি ঘোষণা কৰিছে। ৰেলৱে কালি পুৱা 4 বজাৰ পৰা দিনৰ 2 বজাৰ ভিতৰত নতুন দিল্লী আৰু হজৰত নিজামুদ্দিন ষ্টেচন পোৱা মেইল আৰু এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজে যোৱা শুকুৰবাৰে ৰাঞ্চিত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতক 6 উইকেটত পৰাস্ত কৰি শৃংখলাত 1-1 ফলাফলেৰে সমতা স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইত 13,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ভাৰতে দিল্লীৰ কালিৰ ঘটনাক্ৰম সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ উদ্বেগ ভিত্তিহীন আৰু দেশৰ অভ্যন্তৰীণ বিষয়ত অবাঞ্ছিত হস্তক্ষেপ বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিৰে পৰা নৱৰাত্ৰি পালন কৰা হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰ্চেটিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি দেওবার, 1433 ভাস্করাব্দৰ আহিন মাহৰ আজি 23 দিন, 2026 খ্রিস্টাব্দৰ অক্টোবর মাহৰ 11 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:23:44 আৰু আজি সূৰ্য

বুদ্ধদেৱে কৈছিল, প্ৰেমৰ দ্বাৰাই সংহতি আৰু সংহতিৰ দ্বাৰাইহে এক সুন্দৰ জীৱ জগতৰ কথা কল্পনা কৰিব পাৰি। এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী হৰিশ চন্দ্ৰ, আজি তেখেতৰ উপজা দিন। 1923 চনৰ 11 অক্টোবৰত কানপুৰত জন্মগ্ৰহণ কৰা হৰিশ চন্দ্ৰই 14 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ 1941 চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত আৰু 1943 চনত একেখন বিশ্ববিদ্যালয়ৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। এলাহাবাদ বিশ্ববিদ্যালয়ত হৰিশ চন্দ্ৰৰ অন্যতম প্ৰিয় শিক্ষক আছিল পদাৰ্থ বিজ্ঞানী কে শ্ৰীনিবাস কৃষ্ণন। এইজন পদাৰ্থ বিজ্ঞানীৰ গুৰু আছিল চন্দ্ৰশেখৰ ভেংকটৰমন। কে শ্ৰীনিবাস কৃষ্ণনৰ নিৰ্দেশানুযায়ী হৰিশ চন্দ্ৰই বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্সত হোমী জাহাংগীৰ ভাবাক লগ ধৰি ভাবাৰ লগত তাত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণা আৰম্ভ কৰে। বিজ্ঞানী ভাবাৰ লগত তেওঁ প্ৰায় 2 বছৰ গৱেষণা কৰে আৰু গৱেষণা পত্ৰ প্ৰকাশ কৰে। বিজ্ঞানী ভাবাৰ গুৰু আছিল পল ডিৰাক। হৰিশ চন্দ্ৰৰ গৱেষণা পত্ৰৰ বিষয়বস্তু ডিৰাকৰ বিষয়লৈয়ে আছিল আৰু সেই সূত্ৰে তেওঁ ডিৰাকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 1945 চনত কেম্ব্ৰিজলৈ গৈ হৰিশ চন্দ্ৰই ডিৰাকৰ অধীনত তাত্বিক পদাৰ্থ বিজ্ঞানত গৱেষণা আৰম্ভ কৰে আৰু 1947 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে হৰিশ চন্দ্ৰই। সেই বৰ্ষতে তেওঁক সহযোগী হিচাপে লৈ পল ডিৰাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটনৰ ইনষ্টিটিউট অব এডভান্স ষ্টাডিলৈ যায়। তাতে তেওঁ আৰু কেইবাজনো গণিতজ্ঞৰ সান্নিধ্যলৈ আহে। নিৰ্ধাৰিত সময়ৰ অন্তত ডিৰাক কেম্ব্ৰিজলৈ উভতি গলেও হৰিশ চন্দ্ৰ প্ৰিন্সটনতে থাকি যায়। এবছৰৰ পিছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু 1950 চনৰ পৰা 1963 চনলৈ কলম্বিয়া বিশ্ববিদ্যালয়ত থাকে। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ছোৱাৰ মাজতে মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানতো কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল একাডেমী অব ছায়েন্স, ইণ্ডিয়ান একাডেমী অব ছায়েন্স, ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমী, ৰয়েল ছচাইটি আদি কেইবাটাও অনুষ্ঠানৰ সভ্য হৰিশ চন্দ্ৰক 1977 চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। এলাহাবাদত তেওঁৰ নামতে তাত্বিক পদাৰ্থ বিজ্ঞান আৰু গণিতৰ প্ৰতি উৎসৰ্গিত হৰিশ চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। এইগৰাকী পদাৰ্থ বিজ্ঞানী গণিতজ্ঞৰ জীৱনাৱসান হয় 1983 চনৰ 16 অক্টোবৰ তাৰিখে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা জয়প্ৰকাশ নাৰায়ণ, আজি তেখেতৰ উপজা দিন। 1902 চনৰ 11 অক্টোবৰত বিহাৰত জন্মগ্ৰহণ কৰা জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই কলেজীয়া শিক্ষা আধাতে সামৰে, কিন্তু 1922 চনত তেওঁ উচ্চ শিক্ষা ল'বলৈ আমেৰিকালৈ যায়। আমেৰিকাত তেওঁ প্ৰায় 8 বছৰ কাল অধ্যয়ন কৰি 1929 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে। 1930 চনৰ পৰা 1932 চনৰ এই সময়ছোৱাত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বাৰাণসীত থকা ইনষ্টিটিউট অব গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল জয়প্ৰকাশ নাৰায়ণ। দেশ তথা জনতাৰ নামত নিজকে উচৰ্গা কৰা এইগৰাকী লোকনায়কক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। 1979 চনৰ 8 অক্টোবৰ তাৰিখে দেহাৱসান হয় এইগৰাকী স্বাধীনতা সংগ্ৰামী জয়প্ৰকাশ নাৰায়ণৰ। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক বাতৰি কাকত বাহক দিৱস। প্ৰতিবছৰে অক্টোবৰ মাহৰ প্ৰথম সম্পূৰ্ণ সপ্তাহটোৰ শনিবাৰে এই দিৱস পালন কৰা হয়। এই বিশেষ দিৱসটোৰ মূল লক্ষ্য হ'ল আমাৰ ঘৰে ঘৰে পুৱাই বাতৰি কাকত যোগান ধৰা হকাৰ বা বাহকসকলৰ কঠিন পৰিশ্ৰম আৰু অৱদানক স্বীকৃতি জনোৱা তথা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰা। 1833 চনৰ 4 ছেপ্টেম্বৰত আমেৰিকাৰ নিউয়ৰ্ক চহৰত দ্য ছান নামৰ বাতৰি কাকতখনৰ বাবে 10 বছৰীয়া শিশু বাৰ্নি ফ্লেহাৰ্টিক প্ৰথমবাৰৰ বাবে বাতৰি কাকত বিতৰণৰ কামত নিযুক্তি দিয়া হৈছিল। তেওঁৰ এই সাহস আৰু কৰ্মনিষ্ঠাক স্মৰণ কৰিয়েই পৰৱৰ্তী সময়ত বাতৰি কাকত বাহক দিৱসৰ আৰম্ভণি হয়। পূৰ্বতে বাতৰি কাকত বিলোৱা আৰু পিছলৈ বিশ্ববিখ্যাত হৈ পৰা বহুতো ব্যক্তিক সন্মান জনাবলৈ 1960 চনত এটা হল অৱ ফেম গঠন কৰা হয়। এই তালিকাত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, ৱাৰেন বাফেট আৰু জন ৱেনৰ দৰে মহান

0: ব্যক্তিৰ নাম অন্তৰ্ভুক্ত আছে। এসময়ত কেৱল কম বয়সীয়া ল'ৰা ছোৱালীয়ে হাত খৰচ উলিয়াবলৈ এই কাম কৰিছিল, কিন্তু বৰ্তমান ডিজিটেল যুগত বাতৰি কাকতৰ চাহিদা আৰু বিতৰণৰ প্ৰক্ৰিয়া বহু সলনি হৈছে। কিন্তু তথাপি বৰষুণ, ঠাণ্ডা বা যিকোনো প্ৰতিকূল বতৰকো নেওচি আমাৰ দিনটো তথ্য সমৃদ্ধ কৰিবলৈ এই হকাৰসকলে কৰা কৰ্ম সঁচাকৈয়ে প্ৰশংসনীয়। আহকচোন আমি সকলো তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হওঁ আৰু ধন্যবাদ জনাওঁ। এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক দীনা পাঠকৰ আজি স্মৃতি দিৱস। তেওঁ নেশ্যনেল ফেডাৰেশ্যন অৱ ইণ্ডিয়ান উইমেনৰ কৰ্মী আৰু সভানেত্ৰীও আছিল। হিন্দী আৰু গুজৰাটী ছবিৰ লগতে থিয়েটাৰৰ এগৰাকী শীৰ্ষস্থানীয় নমস্য ব্যক্তি দীনা পাঠকে 6 দশকৰো অধিক সময়ৰ কৰ্মজীৱনত 120খনতকৈও অধিক ছবিত অভিনয় কৰিছে। হিন্দী চলচ্চিত্ৰ গোলমাল আৰু খুবচুৰতত স্মৰণীয় চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল। ভাৰতৰ কলাত্মক চলচ্চিত্ৰৰ তেওঁ এক প্ৰিয় নাম আছিল, য'ত তেওঁ কোশিশ, উমৰাওজান, মিৰ্চ মছালা আৰু মোহন যোশী হাজিৰ হোৰ দৰে ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰিছিল। 1922 চনৰ 4 মাৰ্চত গুজৰাটত জন্মগ্ৰহণ কৰা দীনা পাঠকে ফেশ্বন আৰু ছবিৰ প্ৰতি আকৰ্ষিত হৈছিল। কিশোৰী অৱস্থাতে নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। বম্বে বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা দীনা পাঠকে কম বয়সতে ইণ্ডিয়ান নেশ্যনেল থিয়েটাৰত অভিনেত্ৰী হিচাপে যোগদান কৰে। 1940 চনত গুজৰাটত তেওঁ নাটকেৰে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। 1980 চনত গুজৰাটী নাটকলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা, 2002 চনত 23তম গিনি এৱাৰ্ড লাভ কৰা দীনা পাঠকৰ দেহাৱসান হয় 2002 চনৰ 11 অক্টোবৰ তাৰিখে। শোণিতপুৰ জিলাৰ কেতেকেশ্বৰ দেৱালয় তেজপুৰৰ এভাগ অতি প্ৰাচীন আৰু পবিত্ৰ শিৱ মন্দিৰ। শিৱভক্ত বাণৰজাৰ নগৰী তেজপুৰৰ চাৰিওফালে সিঁচৰতি হৈ আছে বহু শিৱ মন্দিৰ। তাৰ মাজত কেতেকীবাৰীত নীৰৱে থিয় হৈ থকা শ্ৰী শ্ৰী কেতেকেশ্বৰ দেৱালয় এক অনন্য তীৰ্থ। স্থানীয় ৰাইজে যাক থিয় শিলা বুলি মাতে। কেইবছৰমান আগলৈকে এই পবিত্ৰ শিলা দুখৰ বাহনীডৰাৰ আঁৰত লুকাই আছিল। পিছত কেতেকীবাৰী ৰাইজে ভক্তিৰে ইয়াত মন্দিৰ সাজি দিয়ে, কিন্তু আজিও এক বিস্ময়কৰ পৰম্পৰা ৰক্ষা কৰা হৈছে। মন্দিৰৰ একেবাৰে ভিতৰ ভাগৰ ঠিক ওপৰৰ অংশটো মুকলিকৈ ৰখা হৈছে। লোকবিশ্বাস মতে এইজনা শিৱ মন্দিৰৰ ভিতৰত বাস নকৰে, তেওঁ মুক্ত আকাশৰ তলতহে থাকে। প্ৰকৃতিৰ কোলাত সোমাই থকা দেৱালয়খনত ভৰি দিলেই মনটো এক অবুজ শান্তিৰে ভৰি পৰে। পুৰাতাত্ত্বিকসকলৰ মতে ই গুপ্ত যুগৰ এক জীৱন্ত নিদৰ্শন। আন বহু গৱেষকৰ মতে 12 ফুট উচ্চতাৰ আৰু 6 ফুট প্ৰস্থৰ ইমান ডাঙৰ শিৱলিংগ ভাৰতৰ আন ঠাইত দেখিবলৈ পোৱা নাযায়। পণ্ডিত ৰাজমোহন নাথে তেখেতৰ গৌৰৱময় অসম গ্ৰন্থত লিখিছে, এই দীঘল আৰু পঞ্চমুখী শিৱলিংগটো কামৰূপীয় ৰজাসকলে পূজা কৰা হাটকেশ্বৰ শিৱলিংগ বুলি অনুমান কৰা হয়। মন্দিৰৰ চৌহদত থিয় হৈ আছে এজোপা প্ৰকাণ্ড পুৰণি গছ, যেন কালৰ সাক্ষী। এতিয়া মূল দুৱাৰত শ্ৰী গণেশ আৰু হনুমানৰ মূৰ্তি স্থাপন কৰা হৈছে। সন্মুখত আছে বাবাৰ বাহন নন্দী। প্ৰতি শিৱৰাত্ৰিত এই থিয় শিলাৰ চৰণত অগণন ভক্তৰ ঢল নামে। বতাহত কেৱল এটাই ধ্বনি বাজে, হৰ হৰ মহাদেৱ। ঋতু আহে, ঋতু যায়। প্ৰতিটো ঋতুৱেই নিজা নিজা বৈশিষ্ট্যৰে পৰিপূৰ্ণ হৈ আমাক মাথো অনুভৱবোৰ দি যায়। কিন্তু তথাপি শৰতৰ প্ৰতি যেন আটাইতকৈ আকৰ্ষিত আমি। আমাৰ শৰতৰ আয়োজনত আজি আমাৰ সৈতে এয়া কবি লেখক মধুমিতা বৰুৱা শইকীয়া।
1: সকলোকে শাৰদীয় সম্ভাষণ জনালো, কাৰণ দুৰ্গা পূজা সমাগত মানে পালেহি আৰু। বেলুন বেপাৰ মাত লাহে লাহে শুনিছোৱেই। সৰু সৰু ল'ৰা ছোৱালীবোৰ দুদিনমানৰ কাৰণে আপোন পাহাৰা হ'ব, অকল জানো সৰু সৰু ল'ৰা ছোৱালীবিলাকে, আমি জানো নহয়। কাৰণ শৰৎ ঋতুটোৰ এটা সাংঘাতিক ধৰণে মহিমা আছে, ইমান প্ৰসন্নতা, ইমান স্নিগ্ধতা। আমি ৰৈ থাকোঁ আচলতে শৰতৰ কাৰণে। তাতে আমাৰ সময়বোৰ আজিকালি ইমান বেছি কৰ্ষণময় হৈ পৰিছে নহয়। কৰ্ষণে একদম আমাক শেষ কৰি পেলাইছে। হত্যা, লুণ্ঠন, অকাল মৃত্যু, মানে ভাল নালাগে। সাংঘাতিক ধৰণৰ নেতিবাচকতা এটাই মানে চানি ধৰিছে। কিন্তু তাৰ মাজতো এই শৰত অহাৰ লগে লগে মন কৰিছেনে, অকণমান যেন আমি প্ৰসন্ন হৈ পৰিছো। এটা যেন অপৰূপ প্ৰসন্নতাই আমাক লাহে লাহে এটা অনুভৱেৰে সিক্ত কৰি পেলাইছে, শৰতৰ অনুভৱ। আৰু ওপৰঞ্চি মা দশভূজাৰ আশীৰ্বাদ

ঘৰটো আছেই নহয় জানো, পূজা ঘৰৰ উৰুলি আৰতি ঢাক, কি মহিমামণ্ডিত সময় এইখিনি। শৰতৰ এটা বেলেগ কিন্তু ব্যতিক্ৰম, শৰত এক প্ৰকাৰ বৰদান্যতা। শৰতৰ বৰ্ণনা আচলতে কৈ শেষ কৰিব নোৱাৰি। শৰত আহি আমাৰ আত্মাত উপবিষ্ট হয়হে। এইখিনি শৰতৰ সময়ত গান গুণগুণাবলৈ মন যায়, নহয়নে বাৰু? কবিতা গাবলৈ মন যায়, মানে সুকুমাৰ অনুভৱবিলাক জাগি উঠে। ঋতুৰ চমৎকাৰ এইবোৰ, শৰতৰ চমৎকাৰ। তেনে শৰতৰ বৰ্ণনাৰে এটা অকণমানি কবিতাকে গাওঁ, স্বৰচিত কবিতা দেই। জালিকটা জলঙাই দি সদূৰে লৰালি, অপহুৱা চৌপাশত মেঘ আৰু কহুৱাৰ তিলোত্তমা শিল্প। আচলতে শাৰদ ভাৱনাটোৱেই এক ধ্ৰুপদী আৱেশ আৰু উদযাপন, নহয়নে বাৰু? সকলোকে আন্তৰিকতাৰে শাৰদীয় শুভেচ্ছা জনালো। পহুৱা অমংগল নাশক, সম্প্ৰীতি বাহক। শৰতৰ দৰে আমাৰ বুকুবোৰ সুকোমল হওক। শৰতে আমাক আশীষ

0: তোমাক শিল্প আচলতে শাৰদ ভাৱনাটোৱেই এক ধ্ৰুপদী আৱেশ আৰু উদযাপন, নহয়নে বাৰু? সকলোকে আন্তৰিকতাৰে শাৰদীয় শুভেচ্ছা জনালো। পশুৱা অমংগল নাশক, সম্প্ৰীতি বাহক, শৰতৰ দৰে আমাৰ বুকুবোৰ সুকোমল হওক, শৰতে আমাক আশীষ ধন্য কৰক।
1: আমাৰ সৈতে সেয়া আছিল কবি লেখক মধুমিতা বৰুৱা শইকীয়া। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1968 চনত নাছাই এপ'লো 7 উৎক্ষেপণ কৰে। 2001 চনত ভাৰতীয় মূলৰ সাহিত্যিক ভি এছ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। 2006 চনত কিৰণ দেশাইয়ে তেওঁৰ দ্য ইনহেৰিটেন্স অৱ লছ উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে। 1984 চনত ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ খান্দেৰাও ৰংনেকাৰৰ মৃত্যু হয়। 1999 চনত আমেৰিকান বিজ্ঞানী জেমছ ফ্ৰেংকলিন হাইডৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। ৰাজ্যৰ আকাশ বতাহ মুখৰ কৰি অশুভ শক্তিক বিনাশিবলৈ মহালয়াত ধৰালৈ আগমন ঘটিল মহিষমৰ্দিনী দেৱী দুৰ্গাৰ। দেৱীৰ আবাহনী মন্ত্ৰোচ্চাৰণেৰে মুখৰ হ'ল অসম। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ মাৰ্চ এপ্ৰিল মাহত 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা জাননী অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 বৰ্ষৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। ভৰলু নদী প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে ছেভ ভৰলু অভিযানে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত সেৱা সংকল্প অভিযানৰ অধীনত জাবৰ বুটলো আহক শীৰ্ষক 3-দিনীয়া কাৰ্যসূচী আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰী সকলো ধৰণৰ সেৱা ৰাইজৰ মাজলৈ আগবঢ়াই আহিছে। কিন্তু ইয়াৰ পিছতো জব কাৰ্ডকে ধৰি কিছুমান আঁচনিৰ নামত হিতাধিকাৰীৰ পৰা অবৈধভাৱে এচাম লোকে ধন বিচৰাৰ অভিযোগ পোৱা গৈছে। দুখীয়া হিতাধিকাৰীৰ বাবে আবণ্টিত আঁচনি জব কাৰ্ডৰ বাবদ হিতাধিকাৰীৰ পৰা এটকাও বিচাৰিলে আৰক্ষী থানাত খবৰ দিয়ক, বিভাগীয় ঊৰ্ধতন কৰ্তৃপক্ষক খবৰ দিয়ক, এইদৰে কয় অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। মধ্য আমেৰিকাৰ পানামাক দুটাকৈ শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল। দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি শুকুৰবাৰে দক্ষিণ পানামাত প্ৰথমটো ভূমিকম্প অনুভূত হয়। এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল 7.7। এই ভূমিকম্পৰ আতংক মাৰ নোযাওঁতেই পুনৰ 6.6 প্ৰাবল্যৰ আন এটা ভূমিকম্পই দেশখনক জোকাৰি যায়। ফ্লাই ডুবাইৰ বিমানত ভাৰতীয় পাইলটক আক্ৰমণ আৰু বিমানখন অপহৰণ বা দুৰ্ঘটনাগ্ৰস্ত কৰাৰ বাবে চেষ্টা চলোৱাৰ ঘটনাৰ তদন্ত কৰিব কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থা NIA। অনুসন্ধানকাৰী সংস্থাটোৱে ঘটনা সন্দৰ্ভত হাইজেক প্ৰতিৰোধী আইন আৰু UAPA আইনৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়ন কালি উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে। অসমৰ তাৰকা লন বল খেলুৱৈ পুতুল সোণোৱালে অষ্ট্ৰেলিয়াৰ বাৰহামত অনুষ্ঠিত ৱৰ্ল্ড বলছ চেম্পিয়ন অৱ চেম্পিয়নছত ইতিহাসৰ সূচনা কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। 19 বছৰ অনূৰ্ধ ভিনু মানকা ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টত কালি পৰাজয়ৰ সন্মুখীন হ'ল অসমৰ দলটো। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াই কালি 390 ৰাণত প্ৰথম ইনিংছ সামৰিছে। কোকৰাঝাৰ বাৰহুংখা এথলেটিক ক্লাবে ওদালগুৰিত চলি থকা 32 সংখ্যক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। MG ইণ্ডিয়ান ছুপাৰ লীগৰ নতুন ছিজনলৈ সাজু হৈ উঠিছে নৰ্থ ইষ্ট ইউনাইটেড FC। দলটোৱে লীগৰ প্ৰথমখন মেটছ অহা 12 অক্টোবৰত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

কার্তিক সূত্রধরর। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো পুৰণি অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো চামেলি মেমচাব ছবিৰ এটি গীত, উষা মংগেশকৰ আৰু ভূপেন হাজৰিকাৰ কণ্ঠত। গীতৰ কথা আৰু সংগীত ভূপেন হাজৰিকাৰ।

আজলী নবৌছবিত ৰঞ্জন ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। পুৰণি অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মৰমী ছবিৰ এটি গীত। গীতটি গাইছে দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই। গীতিকাৰ কেশৱ মহন্ত, সংগীত ৰমেন বৰুৱাৰ।

মৰমে ছবিত সেয়া আছিল দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য। এইবাৰ এয়া খগেন মহন্ত আৰু মিতালী চৌধুৰী, ছবি অনুতাপ।

অনুতাপ ছবিত খগেন মহন্ত আৰু মিতালী চৌধুৰীৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। পুৰণি অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনক বনৰীয়া ফুলছবিৰ এটি গীত নিৰ্মলা মিশ্ৰ আৰু সংগীবৃন্দৰ কণ্ঠত।

0: বনৰীয়া ফুল ছবিত সেয়া আছিল নিৰ্মলা মিশ্ৰ আৰু সংগীতবৃন্দ। পুৰণি অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
2: অচিনাকি।

0: গত ক্লিক নকৰিব আৰবিআই এ কয়
1: জানি ৰক সতৰ্ক হৈ ৰক
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
3: আৱৰ ভয়েস গেটছ ইউ হাৰ্ড এভৰিৱেৰ
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায় উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। ঘণ্টেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলৱতী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠী সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। ইপিনে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয় উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ জানজুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়ৰ পবিত্ৰ ক্ষণত শ্ৰাদ্ধ আগবঢ়ায়। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বেলশৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হ'ব। একেদৰে দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত 150গৰাকী, সহকাৰী শাখা প্ৰবন্ধক পদত 125গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগত ESIC আঁচনিৰ অধীনত 12গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184গৰাকী কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত 52গৰাকী সহকাৰী অভিযন্তা আৰু 16গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়া হ'ব। ৰাজ্য চৰকাৰে 2021 চনৰ পৰা মুঠ 165,310গৰাকী নিবনুৱাক বিভিন্ন পদত নিযুক্তি দিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় কালি বিশ্বনাথ জিলাত তেওঁৰ বিভাগৰ অন্তৰ্গত ভালেমান কাম কাজ পৰ্যালোচনা কৰে। শ্ৰীৰায়ে জিলাখনৰ ধান ক্ৰয় কেন্দ্ৰ, সমবায় সমিতি, সুলভ মূল্যৰ দোকান তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰে। বিয়লি তেওঁ বিশ্বনাথ জিলা আয়ুক্ত সভাকক্ষত জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছতে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত তেওঁৰ ভ্ৰমণসূচীৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শনৰ সময়ত বিধায়ক পল্লৱ লোচন দাস, উৎপল বৰাৰ উপৰি জিলায়ুক্ত কৰবী শইকীয়া কৰণ আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। বিশ্বনাথ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহাৰজত জয়ন্তী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মহাৰজত জয়ন্তীৰ কালি অন্তিম দিনৰ কাৰ্যসূচী হিচাপে পৰিৱেশ নিকাকৰণ, প্ৰাতঃভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক ভাগৱত ভ্ৰমণ শোভাযাত্ৰা উলিওৱা হয়। এই সাংস্কৃতিক শোভাযাত্ৰা শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাই উদ্বোধন কৰে। অন্তিম দিনৰ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, বিধায়ক পল্লৱ লোচন দাসৰ লগতে সহস্ৰাধিকে অংশগ্ৰহণ কৰে। মাজুলী জিলা প্ৰশাসনে মহিলাৰ সবলীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে মহিলাৰ ৰাজমিস্ত্ৰীৰ পাছত এইবাৰ মুখা শিল্প নিৰ্মাণৰ বাবে বিশেষ পদক্ষেপ লৈছে। ইয়াৰ অংশ হিচাপে জিলা প্ৰশাসনৰ উদ্যোগত নামনি মাজুলীৰ ভকতচাপুৰীৰ মদাৰগুৰি প্ৰাথমিক বিদ্যালয়ত কালিৰে পৰা 7দিনীয়াকৈ মুখা শিল্প নিৰ্মাণৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত অঞ্চলটোৰ প্ৰায় 40গৰাকী মহিলাই প্ৰশিক্ষণ লৈছে। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত জিলায়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু আৰক্ষী অধীক্ষক সোমালীন শুভৰখিনী উপস্থিত থাকে। তথ্যজনৰ অধিকাৰ সপ্তাহৰ সৈতে সংগতি ৰাখি শিলচৰত কালি সজাগতা কাৰ্যসূচী আৰু বিশেষ শুনানি অনুষ্ঠিত হয়। অসম ৰাজ্যিক তথ্য আয়োগৰ উদ্যোগত আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত প্ৰশাসনিক স্বচ্ছতা, চৰকাৰী বিষয়ৰ জবাবদিহিতা আৰু তথ্যজনৰ অধিকাৰৰ বাবে আবেদনৰ সময়সীমা তথা বিষয় নিষ্পত্তি সন্দৰ্ভত আলোচনা কৰা হয়। এই কাৰ্যসূচীত ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে নেতৃত্ব দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে। এইবাৰ এয়া অনিমা চৌধুৰী, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনিমা চৌধুৰীৰ কণ্ঠত কীৰ্তিকমল ভূঞা ৰচিত আৰু অনুপম চৌধুৰীৰ প্ৰযোজিত গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ হৰগোবিন্দ ডেকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দীনেশ বৈশ্যৰ, প্ৰযোজনা দীপক শৰ্মাৰ।

হৰগোবিন্দ ডেকাৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল দীনেশ বৈশ্য, প্ৰযোজনা দীপক শৰ্মাৰ। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰীয়া ৰিণ্টিমণি ডেকা, গীতিকাৰ আব্দুল মালিক, প্ৰযোজনা অমলিৰঞ্জন পাঠকৰ।

ৰিন্ধিমণি ডেকাৰ কণ্ঠত আব্দুল মালিক ৰচিত আৰু অবনিৰঞ্জন পাঠক প্ৰযোজিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ মৃণাল কুমাৰ চৌধুৰী, প্ৰযোজনা অসীম হাজৰিকাৰ।

দেৱজিৎ চৌধুৰীৰ কণ্ঠত মৃণাল কুমাৰ চৌধুৰীৰ কথা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰ গীতটি শুনিলে, আৰু এই গীতটিৰেই সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত আজি 439 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান, ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি, আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ, মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি, কুকি নগাৰ সংঘৰ্ষত 9 জন লোক নিহত, 12টা ঘৰত অগ্নিসংযোগ, সেৱা সংকল্প অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা শিবিৰৰ আয়োজন, আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত 150 গৰাকী, সহকাৰী শাখা প্ৰবন্ধক পদত 125 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগত ESIC আঁচনিৰ অধীনত 12 গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184 গৰাকী কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত 52 গৰাকী সহকাৰী অভিযন্তা আৰু 16 গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 2021 চনৰ পৰা মুঠ 1,65,310 গৰাকী নিবনুৱাক বিভিন্ন পদত নিযুক্তি দিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ শক্তি সবল আৰু স্বাৱলম্বী গাঁৱত নিহিত বুলি মন্তব্য কৰিছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি গাঁৱৰ সীমামূৰীয়া অঞ্চল পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে সীমান্তৱৰ্তী গাঁওসমূহ সৰ্বাংগীন উন্নয়ন, অৰ্থনৈতিক স্বাৱলম্বিতা আৰু সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰিলেহে বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত হ'ব। পাটকিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে সীমান্তৱৰ্তী গাঁওসমূহৰ

0: উন্নয়ন ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা সপোনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কয় যে শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে গাঁওসমূহ স্বাৱলম্বী হোৱাৰ লগতে গাঁওবাসী দক্ষ, আত্মবিশ্বাসী আৰু সক্ষম হোৱাটো অতি প্ৰয়োজনীয়। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে এছ এছ বিৰ বাহ্যিক সীমা চকী পাটকিজুলিত অনুষ্ঠিত বিউটিচিয়ান প্ৰশিক্ষণ সম্পন্ন কৰা সীমামূৰীয়া অঞ্চলৰ মহিলাসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰে।
1: आपने इनकी गतिविधियों से देखा कि सशस्त्र सीमा बल के हमारे अधिकारी, हमारे जवान जहां सीमाओं की रक्षा करते हैं वहीं संबंधों का सम्मान भी करते हैं। उनके उन्नति, उनके प्रगति, उनके भाई बंधु बन करके उनका प्रत्येक प्रकार से देखभाल करता, जिस भी प्रकार का आवश्यकता पड़ती है वहां उनके साथी बनकर खड़े होकर के जो सीमाएं हैं सुरक्षित हैं, मजबूत हैं, हर प्रकार से विकसित हैं और अंतिम गांव जो कभी होता था आज पहले गांव बनकर के पूर्ण विकसित हो रहा है। नशा मुक्त भारत संकल्प मेरी सरकार, मेरी राज्य सरकार इस दिशा में बहुत प्रभावी कार्य करके और इस दिशा में बहुत ही मजबूती के साथ ऐसे चीजों को रोकने का काम कर रही है और उसको नशा जड़ से समाप्त हो एक नशा मुक्त असम से नशा मुक्त भारत के संकल्प को भी पूरा कर रही है।
0: দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হয়। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হয়। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। ইপিনে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ, জানজুৰি, ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্ৰ ক্ষণত শ্ৰাদ্ধ আগবঢ়ায়। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বেলশৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা আয়োজন কৰাৰ ব্যৱস্থা কৰিছে। পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজা সমিতিসমূহে পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো প্ৰশাসনে বাধ্যতামূলক কৰিছে। 16-21 অক্টোবৰলৈ হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো পূজা সমিতিক মানপত্ৰ প্ৰদান কৰা হ'ব। ইপিনে গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ দেৱী দৰ্শনৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি দৰ্শনাৰ্থীসকলে বুক মাই শ্ব'ৰ জৰিয়তে 199 টকা দি আগতীয়াকৈ টিকট বুক কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। অশান্ত জৰ্জৰ মণিপুৰত শুকুৰবাৰে নিশাৰে পৰা পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ কামজং, উখৰুল আৰু কাংকপি জিলাত কুকি আৰু নগা সশস্ত্ৰ গোটৰ মাজত হোৱা শেহতীয়া সংঘৰ্ষত এগৰাকী মহিলাসহ 9 গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত নগা আৰু কুকি লোকৰ 14টা ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। 42 বছৰীয়া এগৰাকী কুকি মহিলাৰ হত্যাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশাৰে পৰা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। বিগত প্ৰায় 3 বছৰ ধৰি ৰাজ্যখনত হিংসাত্মক পৰিৱেশে বিৰাজ কৰি থকাত জনসাধাৰণৰ জীৱন অসুৰক্ষিত হৈ পৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। এই সাক্ষাৎকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী শ্ৰীসিঙক ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। ৰাজ্যত সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কালি বজালী জিলাৰ সৰুপেটাৰ বি এছ বি মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দুখীয়া হিতাধিকাৰীৰ বাবে আবণ্টিত আঁচনিৰ বাবদ কোনোৱে এটকাও দাবী কৰিলে থানাত খবৰ দিবলৈ আহান জনায়। মহাবিদ্যালয়খনত অনুষ্ঠিত স্বাস্থ্য আৰু সজাগতা শিবিৰত 512 গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। নলবাৰী জিলাৰ প্ৰতিটো উন্নয়ন খণ্ডতো চৰকাৰৰ সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন শিবিৰ অনুষ্ঠিত হৈছে। চৰকাৰী আঁচনিসমূহৰ সুবিধা ৰাইজে সহজে লাভ কৰাৰ বাবে এই শিবিৰসমূহত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
2: প্রত্যেক ব্লকতে একো একোটাকৈ এনেকুৱা শিবিৰ অনুষ্ঠিত কৰিছোঁ। ঘগ্ৰাপাৰ

0: ব্লকত এটা, নলবাৰী ব্লকত এটা, নলবাৰী মিউনিচিপালিটিত এটা, তিনিটা শিবিৰৰ জৰিয়তে নলবাৰী সমষ্টিৰ ৰাইজক তালৈকে আহিবলৈ আহ্বান জনাইছোঁ। সকলোৱে আহিছে, কাৰোবাক অৰুণোদয় লাগে, অৰুণোদয়ৰ কাৰণে আবেদন কৰিছে, কাৰোবাক পি এম কিষাণ লাগে, পি এম কিষাণৰ আবেদন কৰিছে, কাৰোবাৰ মাটিৰ মিউটেশ্যন কৰিব লাগে, তেওঁ আবেদন কৰিব পাৰিব, কাৰোবাক আয়ুষ্মান কাৰ্ড লাগে, আবেদন কৰিব পাৰিব। এতিয়া ইয়াত আবেদন কৰা যিমান দিব্যাংগ লোক আছে, সকলোকে অহা মাহত আমি অৰুণোদয় দিয়াৰ চেষ্টা কৰিম। যিমান চেলিব্ৰেল পালচি হওক, আমাৰ থেলাচেমিয়া হওক, এনেকুৱা যিবিলাক বেমাৰী লোক আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহে যদি ইয়াত আবেদন কৰে, অহা মাহতে আমি দিয়াৰ চেষ্টা কৰিম, আৰু বাকীসকলক পৰ্যায়ক্ৰমে আমি দিয়েই থাকিম। ঠিক তেনেকৈ কাৰোবাৰ আয়ুষ্মান কাৰ্ড নাই, কাৰোবাৰ ৰেচন কাৰ্ড নাই, কাৰোবাৰ আধাৰ কাৰ্ড নাই, এই সকলো বস্তু ইয়াতে আবেদন কৰিবৰ কাৰণে সকলো বিভাগৰ কাউণ্টাৰ ইয়াত খোলা হৈছে।
1: কামৰূপ মহানগৰ জিলাত এই উপলক্ষে পঞ্চমটো স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৰামচৰণী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ তথা সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্ৰী আৰু প্ৰসূতি, শিশু, চকু, ভেষজ, অস্থিৰোগ, চৰ্ম, কাণ, নাক, ডিঙি আদিৰ লগতে আয়ুষ আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞই সেৱা আগবঢ়ায়। বিশ্বনাথ জিলাৰ গহপুৰ চেংমৰাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত পঞ্চমটো সেৱা সংকল্প অভিযান অনুষ্ঠিত হয়। এই অভিযানত মুঠ 10টা বিভাগৰ 24টা সেৱা প্ৰদান কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনেও সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 10-দিনীয়া সেৱা সেতু অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে গোৱালপাৰা পৌৰসভাৰ সহযোগত বাণিজ্য শিল্প খেলপথাৰত সেৱা সেতু অভিযান শিবিৰ অনুষ্ঠিত কৰে। কামৰূপ জিলাৰ বিভিন্ন স্থানত 10 অক্টোবৰৰ পৰা অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ শিবিৰসমূহৰ সামৰণি পৰিছে। জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত অনুষ্ঠিত এই সেৱা শিবিৰসমূহ মহৰ জৰিয়তে 23,000ৰো অধিক হিতাধিকাৰীয়ে চৰকাৰী সেৱা লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি শ্ৰম বিধি 2025 সন্দৰ্ভত আলোকপাত কৰা হৈছে।
2: কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বাবে উন্নত পাৰিতোষিক, সুৰক্ষা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2025 চনৰ 21 নৱেম্বৰৰ পৰা নতুন শ্ৰম বিধি ৰূপায়ণ কৰিছে। এই বিধিৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু নিৰ্দিষ্ট কাম বা প্ৰকল্প সম্পন্ন কৰা অথবা পৰম্পৰাগত পূৰ্ণকালীন নিয়োগকৰ্তা কৰ্মচাৰী সম্পৰ্কৰ পৰিধিৰ বাহিৰত সেৱা আগবঢ়োৱা গিগ শ্ৰমিকসকলক প্ৰথমবাৰৰ বাবে সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুনকৈ প্ৰৱৰ্তন কৰা এই শ্ৰম বিধিয়ে সকলো শ্ৰমিকৰ বাবে সময়মতে ন্যূনতম মজুৰি, যুৱক যুৱতীসকলৰ বাবে নিযুক্তি পত্ৰ, মহিলাৰ বাবে সমান মজুৰি আৰু মৰ্যাদা, 40 কোটি শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষা আৰু এবছৰীয়া চাকৰিৰ পাছতে গ্ৰেচুইটি লাভ কৰাটো নিশ্চিত কৰিছে। ইয়াৰ উপৰি এই সংস্কাৰসমূহে 40 বছৰ ঊৰ্ধৰ শ্ৰমিকৰ বাবে বছৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, অভাৰটাইমৰ বাবে দুগুণ মজুৰি, বিপদ সংকুল খণ্ডত কাম কৰা শ্ৰমিকসকলৰ বাবে সম্পূৰ্ণ স্বাস্থ্য সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি শ্ৰমিকসকলৰ বাবে সামাজিক ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰিছে।
1: ৰাজ্য চৰকাৰে অসম শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ বাবে আহান কৰা আবেদন পত্ৰ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি প্ৰকাশ কৰা এটা বিজ্ঞাপন অনুসৰি আবেদন পত্ৰ দাখিল সময়সীমা 22 অক্টোবৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আবেদনকাৰীসকলে 22 অক্টোবৰৰ নিশা 12 বজাৰ ভিতৰত www.directorculture.assam.gov.in www.silpisanmanassam.comত অনলাইন পঞ্জীয়ন কৰিব পাৰিব। যিকোনো অসুবিধাৰ বাবে 9401183996 নম্বৰত দিনৰ 10 বজাৰ পৰা 5 বজাৰ ভিতৰত সকলোৱে যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে যোৱা 10 ছেপ্টেম্বৰত 2026-27 বৰ্ষৰ অসম শিল্পী পেঞ্চনৰ বাবে চৰকাৰে কেইবাখনো অসমীয়া আৰু ইংৰাজী বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
3: কংগ্ৰেছ জনতা পাৰ্টীৰ প্ৰতিবাদক লৈ দিল্লীত সৃষ্টি হোৱা পৰিস্থিতি, মহালয়াত মহিমৰ্দিনীৰ ধৰালৈ আগমন, নগাঁও উপ নিৰ্বাচনৰ ফলাফলৰ পৰ্যালোচনাকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত।

0: স্থান লাভ কৰিছে। কাকৰু জনতা পাৰ্টী আৰু বিৰোধীয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কালি নতুন দিল্লীত সাব্যস্ত কৰাৰ প্ৰতিবাদক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই বিষয়টোক আজি প্ৰতিখন কাকতে যথেষ্ট গুৰুত্ব দিছে। অসমে প্ৰতিদিন কাকতে কক্ৰোচৰ দুৰ্দমনীয় বিদ্ৰোহত কঁপিছে দিল্লী শিৰোনামেৰে এটা মুখ্য বাতৰিৰ লগতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰা বিভিন্নজনক গ্ৰেপ্তাৰ আৰু বহুজনৰ প্ৰতিক্ৰিয়াৰ খবৰো প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে যুযুধান চিজেপি আৰক্ষী দিল্লীত হাহাকাৰ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে দিল্লীৰ প্ৰতিবাদ সম্পৰ্কীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দাসাম ট্ৰিবিউন কাকতত বাতৰিটোৰ শিৰোনাম অ'ভাৰ 7000 ডিটেইনড এন টি চি চি প্ৰটেষ্ট ৰকছ নেশ্যনেল কেপিটেল। অসমীয়া খবৰ কাকতে দিল্লীত প্ৰতিবাদৰ লগতে বিৰোধীৰ প্ৰতিবাদক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হতাশাৰ বহিঃপ্ৰকাশ আখ্যা দিয়াৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মহালয়াত কালি মহিষমৰ্দিনী দেৱী দুৰ্গাৰ ধৰালৈ আগমন আৰু ইয়াকে লৈ ৰাজ্যকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈ পৰা পৰিৱেশক নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতে দেৱী বন্দনাৰে মুখৰ যোৰহাট বিলবেশ্বৰত আজি দুৰ্গোৎসৱ শিৰোনামেৰে প্ৰকাশ কৰিছে। নগৰ লোকসভা উপ নিৰ্বাচনৰ ফলাফলক লৈ আমাৰ অসমকে ধৰি কেইবাখনো কাকতে আজি বিশেষ পৰ্যালোচনাত্মক বাতৰি প্ৰকাশ কৰিছে। গোৱালপাৰাত 12 বাংলাদেশী নাগৰিক আটক হোৱাৰ এটা খবৰ দ্য চেণ্ডিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত আজি 439 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ। মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি। কুকি নগাৰ সংঘৰ্ষত 9 লোক নিহত, 12টা ঘৰত অগ্নিসংযোগ। সেৱা সংকল্প অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা শিবিৰৰ আয়োজন। আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 11 বজাত শুনিবলৈ পাব।

মিডিয়ামৰ ভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: দ্বারা ইনভেস্টৰ সজাগতা পদক্ষেপ। অধিক জানিবৰ বাবে সেবি ইনভেষ্টৰ ৱেবছাইট ভিজিট কৰক বা সেবি আৰ্থি এপ ডাউনলোড কৰক।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ জনাই আজিৰ মেল মুকলি কৰিবলৈ লৈছো।
1: অনুষ্ঠানৰ আৰম্ভণিতে তোমালোকক শুনাবলৈ লৈছো কেইটিমান কণ কণ অকণিহঁতে পৰিৱেশন কৰা এটি সমবেত সংগীত। গীতৰ কথা ৰুদ্ৰ বৰুৱাৰ আৰু প্ৰযোজনা ৰমেন বৰুৱাৰ।

0: সমবেত কণ্ঠৰ গীতটি শুনিলা। আহা এবাৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম কহিনুৰ অলংকৃত ভৰালী। মই ভূপেন হাজৰিকাৰ দেৱৰ এটি গীত গাম।

0: میشه روی
1: بیلاته
0: حالیس تونی بودومی پولانی پولیس پول هی فوله فوله بوکیلا اولیس حالیس نینونه دا
1: খুব সুন্দৰ হৈছে নহয় না, একেবাৰে অকণমানে মাতেই ফুটা নাই, তথাপিও গীতটো গাবলৈ চেষ্টা কৰিছে নহয়নে? আকৌ আগলৈ আমাৰ মেললৈ আহিবানে?
0: আহিম
1: বাৰু, আৰু ধুনীয়াকৈ গীতটো শুনাবা দেই। নয়নাকে ডাঙৰকৈ হাত চাপৰি বজাই দিয়া। অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: বেদশ্ৰী বৰ্মন।
1: বেদশ্ৰী ক'ৰ পৰা আহিছা?
2: আনন্দপুৰ হেংৰাবাৰী গুৱাহাটী।
1: আজি মেলত কি শুনাবা বেদশ্ৰী?

পিছা কবি মূলা উৰহি শাক লফালাই পুৱাতে চিঙুমৰ খৰাহি ভৰাই কবি মূলা উৰহি শাক

0: দেখি ছা, ধন্যবাদ।
1: সুন্দৰ হৈছে। পাচলি বাগিচা আছেনে তোমালোকৰ ঘৰত? পাচলি নহলে ফুলৰ বাগিচা আছেনে?
2: আছে।
1: বাৰু এতিয়া আমি ছানবিৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিওঁ।
3: অকণিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। সাধুটিৰ নাম হৈছে জৰদগপ ৰজাৰ উপাখ্যান, আৰু সাধুটি লোৱা হৈছে বুঢ়ী আইৰ সাধু পুথিখনৰ পৰা। এঠাই এজন পণ্ডিতে এজন ছাত্ৰৰ মানে ছাত্ৰৰ সৈতে দেশ চাবলৈ ওলাই গ'ল। তেওঁলোকে গৈ এক ৰজাৰ এখন নগৰ পালেগৈ। তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম হেৰে 2 পইচা, উখোৱা আহু চাউলৰ হেৰে 2 অনা, ঘিউৰ হেৰে 4 ৰতীয়া আৰু তেলৰ হেৰে 1 টকা। আমাৰ যেনেদৰে এতিয়া 1 কেজি 1 লিটাৰ বা 2 কেজি 2 লিটাৰ কৰোঁ, আগতে সেৰ হিচাপে জোখ লোৱা হৈছিলে। পণ্ডিতে তেওঁ ছাত্ৰজনক ক'লে, বোলে আমাৰ ইয়াতেহে কিছুদিন থকা ভাল। এইবুলি তেওঁলোকে এঘৰত থাকিবলৈ ঠাই ল'লে। এদিন ৰজাৰ হাউলিৰ ওচৰৰে এঘৰ মানুহৰ ঘৰত চোৰে সিন্ধি দি চুৰি কৰিছিল। সি চুৰ কৰি ওলাই যাব খোজোতে গৃহস্থৰ হাতত ধৰা পৰিলত গৃহস্থই তাক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজা পাত্ৰমন্ত্ৰী সকলোৰে সৈতে বৰচৰাত বিচাৰ কৰিবলৈ বহি অনেক ভাবি ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন। ইয়াকে ভাবি ৰজাই চোৰক সুধিলে, হেৰৌ চোৰ, তই সিন্ধিটো কিয় ডাঙৰ কৰিছিলি? চোৰে উত্তৰ দিলে, স্বৰ্গদেউ, কাটকে বা মাৰকেই, মোৰ চিপ্ৰাংখন ডাঙৰ আছিল, সেই দেখি তাৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল। এই উত্তৰ শুনি ৰজাই ক'লে, অঁ হয়োতো, চোৰৰ গাত কি দাই, কটা কমাৰে চিপ্ৰাংখন ডাঙৰকৈ কিয় গঢ়িছিল? ধৰ কমাৰক, আন কমাৰক, আন তাক পাছলৈ বান্ধি দি মোৰ আগলৈ। ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলাগৈ কমাৰক ধৰি বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই সুধিলে, হেৰৌ কমাৰ, তই কিয়নো চিপ্ৰাংখন ডাঙৰকৈ গঢ়িছিলি? যদি ডাঙৰকৈ নগঢ়িলিহেঁতেন তেন্তে চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সোমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন। কমাৰে ৰজাৰ আগত আঁঠু লৈ ক'লে, অহ স্বৰ্গদেউ, সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ। ৰজাই ক'লে, বাৰু সুধিছোঁ, তোৰ কি ক'বলৈ আছে ক, নহ'লে তোক আজি 16 দিম। কমাৰে মাত লগালে, অহ স্বৰ্গদেউ, মই চিপ্ৰাংখন গঢ়ি থাকোঁতে স্বৰ্গদেউৰ বাণীজনী মোৰ আগেদিয়েই লচ লচ কৰি লৰ মাৰিছিল, তাইফালে মোৰ চকু গলত চিপ্ৰাংখনত এটাকো বেছিকৈ পৰিল। ৰজাই কমাৰৰ কথা শুনি ক'লে, কথাটো সঁচা, তোৰ গাত দুখ নাই,

0: আই বেটি সেই সময়ত তোৰ আগেদিয়ে বা কিয় গৈছিল? ধৰ তাইক, আন তাইক। ৰজাৰ মুখৰ পৰা এই হুকুম ওলোৱা মাত্ৰকে টেকেলাই গৈ ৰজাৰ বান্দীজনীক ধৰি আনিলে। ৰজাই বান্দীজনীক সুধিলে, হেৰৌ, তই সঁচাই বুলিছনে? কমাৰে চিপৰাংখন গঢ়ি থাকোঁতে তই বাৰু তাৰ আগেদি কিয় লৰ মাৰিছিলি? বান্দীয়ে হাতযোৰকৈ ক'লে, দেউতা, বেটিক মাৰকেই বা কাটকেই? নকয় নোৱাৰোঁ। আইদেউতাৰ ল'ৰা পাবৰ হৈছিল, সেইদেখি মই বেজগৰাকীক মাতি আনিবলৈ গৈছিলোঁ। ৰজাই বোলে, কথাটো হয়, এই গাটো দুখ নাই, মোৰ ল'ৰাৰ গাতহে দুখ। সিনো এই সময়ত উপজিবলৈ ওলাইছিল কিয়? আন মোৰ ল'ৰাক ধৰি। ৰজাৰ হুকুমত ৰজাৰ কণমান কোঁৱৰক আগলৈ লৈ অহা হ'ল। ৰজাই কোঁৱৰক সুধিলে, হেৰৌ, তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি? কেঁচুৱা কোঁৱৰে একো উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক হোলত দিবলৈ হুকুম দি ক'লে, হ'লেই বা মোৰ ল'ৰা, মই ৰজা, মই ধৰ্মৰ অৱতাৰ, মই কেতিয়াও অন্যায় বিচাৰ কৰিব নোৱাৰোঁ, এতেকে ন্যায় বিচাৰ কৰি মোৰ ল'ৰাকে হোলত দিম। ৰজাৰ ল'ৰাক হোলত দিবৰ হুকুম হ'লত মন্ত্ৰীয়ে ভাবিলে, বৰ বেয়া কথা হ'ল, এটা বুদ্ধি কৰি ইয়াক এৰুৱাব লাগিব। ইয়াকে ভাবি মন্ত্ৰীয়ে ৰজাক ক'লে, স্বৰ্গদেউ এই কেঁচুৱা ল'ৰাটিক হোলত নধৰে, গাই গাড়ীয়ে শকত এটা ডাঙৰ মানুহ হ'লেহে হোলত ভালকৈ বহুৱাব পৰা যাব। ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে, মোৰ ৰাজ্যত যি গায়ে গাড়ীয়ে শকত ডাঙৰ মানুহ আছে তাকে ধৰি আনি মোৰ কোঁৱৰৰ সলনি হোলত দিয়া হওক। মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰে মানুহ এটা বিচাৰিবলৈ টেকেলাক পঠিয়াই দিলে। ইফালে পণ্ডিত আৰু তেওঁৰ ছাত্ৰৰে ৰজাৰ নগৰত থাকি সস্তা জহা চাউলৰ ভাত আৰু ঘিউ খাই গায়ে গাড়ীয়ে ডাঙৰ হৈ পৰিছিল। পণ্ডিত ক'ৰবালৈ ওলাই গৈছিল, এনেতে ৰজাৰ মানুহে ছাত্ৰজনকে গায়ে গাড়ীয়ে শকত দেখি ধৰি লৈ গুচি আহিল। পণ্ডিতে ঘৰত উভতি আহি ছাত্ৰজনক নেদেখি সি ক'লৈ গ'ল বুলি আগতাক সুধি জানিলে যে ৰজাৰ মানুহে তাক হোলত দিবলৈ লৈ গ'ল। এই কথা শুনি পণ্ডিত ৰজাৰ ৰাজসভা ওলালগৈ। ৰজাক পণ্ডিতে আশীৰ্বাদ কৰিলত ৰজাই তেওঁক কোন বুলি সুধিলে। পণ্ডিতে ক'লে, মই পণ্ডিত, হাত চাব জানো আৰু গণি গঢ়ি ভূত ভৱিষ্যতৰ সকলো কথা ক'ব পাৰোঁ। ৰজাই নিজৰ আৰু ৰাণীৰ হাত দেখুৱালত কনকজনে নানা ভাল কথা কৈ ৰজাক সন্তুষ্ট কৰিলে। এনেতে ৰজাই ক'লে, কাইলৈ ৰাতিপুৱা এটা মানুহ হোলত দিয়া হ'ব, তাৰ বিষয়ে তুমি কি ক'ব পাৰা? এই কথা শুনি পণ্ডিতে অনেক গণি পঢ়ি চাই ক'লে, উহ মহাৰাজ, এ তাৰ কপালখন বৰ বলি, কাইলৈ সেই সময়ত যি মানুহক হোলত দিয়া যাব সেই মানুহেই তৎক্ষণাত স্বৰ্গ পাই স্বৰ্গৰ ৰজা হ'ব। ৰজাই এই কথা শুনি জঁপিয়াই উঠি ক'লে, মই থাকোঁতে ক'ৰ কুকুৰ ধূলি মানুহ এটা স্বৰ্গৰ ৰজা হ'বগৈহে, এনে কথা মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। এইবুলি ৰজাই তেতিয়াই মন্ত্ৰীক মতাই আনি হুকুম দি ক'লে যে সেই মানুহটোক এতিয়াই এৰি দিয়া, আৰু কাইলৈ মইহে হোলত উঠিম, আন কোনো উঠিব নোৱাৰে। যেনে হুকুম তেনে কথা হ'ল, পিছদিনা জৰদগপ ৰজাক হোলত দিয়া হ'ল। দেখিলানে, সাধুটি শুনি ভাল লাগিল নিশ্চয়, নহয়নে? আহা পুনৰ তোমালোকৰ গীত মাত শুনো।
1: এইবাৰ অকণমানি ভণ্টি দুজনী আহিছে, আমাক কি শুনাবা তোমালোকে?
2: আমি এখন সৰু নাটক কৰিম, নাটকৰ নাম হৈছে নিৰ্মল পৰিৱেশ।
1: নিৰ্মল পৰিৱেশ, বাৰু তোমালোকৰ নামকেইটা কৈ দিয়াচোন।
2: মোৰ নাম প্ৰমিতা শৰ্মা। নমস্কাৰ, মোৰ নাম ময়ূৰাক্ষী শৰ্মা।
1: ময়ূৰাক্ষী আৰু প্ৰমিতা এতিয়া আমাক এখনি সৰু নাটক কৰি শুনাব, তোমালোকে শুনিবা হওক দেই।
2: মামা, এয়া চোৱা, কি প্ৰমিতা কি হ'ল? এয়া চোৱা, আজি মোৰ জন্মদিনৰ বাবে আমাৰ স্কুলৰ বাইদেউৱে এইখন কিতাপ আৰু এখন কাপোৰৰ মোনা দিলে। বাহ, এই মোনাটো কিয় দিলে জানানে মা?
3: কিয়?
2: আমাৰ বাইদেউৱে কৈছে আজিৰ পৰা বজাৰলৈ গ'লে এই মোনাটোহে লৈ যাবা, আলু পলিথিনৰ বেগ ঘৰলৈ কেতিয়াও নানিবা।
3: ঠিকেইটো কৈছে, পলিথিন বৰ বেয়া বস্তু।
2: কিয় বেয়া মা? দেউতাই দেখোন মাছ আৰু শাক পাচলি পলিথিনৰ বেগতে আনে।
3: আনে যদিও পলিথিনে আমাৰ পৰিৱেশ নষ্ট

0: করে
1: কেনে কই মা?
0: পলিথিন মাটিত পেলাই দিলে পচি না যায় আৰু মাটিও নষ্ট কৰে। গৰু ছাগলে এইবোৰ খাই নহয়?
1: হয়তো ইয়াতে তো ভালবে একো কিনো বুঝে, নহয়নে মা?
0: জন্তুবোৰতকৈ আমিবোৰেহে বেছি নুবুজো। আমি য'তে ত'তে জাবৰ পেলাই লেতেৰা কৰোঁ,
1: সেয়েহে প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰেই এৰিব লাগিব। আজিৰ পৰা মোৰ সকলো বন্ধু বান্ধৱীৰ জন্মদিনত এখন কিতাপ আৰু এখন কাপোৰৰ মোনাই উপহাৰ দিম, হ'বনে মা?
0: সুন্দৰ কথা, কিতাপ দিলে কিতাপ পঢ়িব, কাপোৰৰ মোনাত বজাৰ কৰি আনিব,
1: খুবেই ভাল হ'ব, নহয়নে মা?
0: তুমি কাপোৰৰ মোনাখন ইয়াতে থোৱাচোন, দেউতা আহিলে দি দিম। এতিয়া তুমি খাবলৈ আহা। ধন্যবাদ।
1: ধন্যবাদ।
2: ইমান সুন্দৰ নাটক কৰিছা তোমালোকে, কৰোঁতেও খুব ভাল হৈছে আৰু কথাখিনিও খুব সুন্দৰ। তোমালোকক কোনে শিকালে বাৰু?
0: স্কুলৰ বাইদেউৱে।
2: স্কুলৰ বাইদেউ শিকাইছে। আমি এতিয়া প্ৰমিতা আৰু ময়ৰাখীৰ কাৰণে হাত চাপৰি বজাম আৰু বাইদেউৰ কাৰণেও বজাম, বজামনে?
3: নমস্কাৰ, মোৰ নাম হিমাংশু দাস।
2: হিমাংশু, ক'ৰ পৰা আহিছা?
3: মই গুলমোহৰ কিছ বৰগাঁৱৰ পৰা আহিছোঁ।
2: কি শুনাবা আজি আমাক মেলত?
3: আজি মই এটা সাধু কথা ক'ব যাব ওলাইছোঁ।
2: সাধু শুনাবা? বাৰু শুনোৱা।
3: এখন হাবিত এটা কেতেলা পহু আছিল, তাৰ নাম কণ্টকৰাম। এদিনাখন কণ্টকৰামৰ মাক দেউতাকৰ বৰ বেমাৰ হ'ল, তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল। কণ্টকৰামে ভোকত বৰ কষ্ট পালে। মাকে ক'লে, বোপাই, হাবিৰ সেতু মোৰে এজোপা নাচপতি গছ আছে, তাৰে পৰা দুটামান নাচপতি খাওগৈ। কণ্টকৰামে সুধিলে, কিন্তু তোমালোকে কি খাবা? মাকে ক'লে, আমাৰ গাঁও ভাল পালে আমি খাই আহিমগৈ, আজিলৈ তয়ে যাগৈ। কণ্টকৰামে বৰ দুখ পালে, পিতৃ মাতৃ তাক সদায় খুৱায়, আজিনো সি অকলে খাবনে? কণ্টকৰামে ভাবি ভাবি গছৰ তল পালেগৈ। দেখিলে গছৰ ওপৰত ডালত পকা পকা বহুত নাচপতি, তলতো কেইটাবাও নাচপতি পৰি আছে। কণ্টকৰামে ভাবিলে, এটা বাৰু মই নিজে খাম, এটা পিতৃলৈ মুখত লৈ যাম, কিন্তু মাকলৈ কেনেকৈ লৈ যাব? হঠাৎ কণ্টকৰামৰ মনত এটা বুদ্ধি খেলিল। সি পৰি থকা নাচপতিকেইটা এঠাইত থুক খুৱাই ল'লে আৰু নিজৰ কাঁইটবোৰ থিয় কৰি ল'লে। এক দুই তিনি বুলি কৈ ওলোটা খৰ এটা মাৰি নাচপতিকেইটা তাৰ কাঁইটত লাগি ধৰিলে। তাৰপিছত সি ঘৰলৈ উভতি যায়। কণ্টকৰামৰ বুদ্ধি দেখি মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'ল চোকা। সেই সাধুটোৰ পৰা আমি এইটো শিকিব পাইছোঁ যে সকলো কাম বলেৰে নলেৰে বুদ্ধিৰে কৰিব লাগে। ধন্যবাদ।
2: বুদ্ধি থাকিলে অসম্ভৱ কামো সম্ভৱ কৰিব পৰা যায়, নহয়নে? বাৰু এতিয়া ইমান ধুনীয়া সাধুটোৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। ভণ্টি, কি নাম তোমাৰ?
4: নমস্কাৰ, মোৰ নাম নৱন্যা শইকীয়া।
2: নৱন্যা, ক'ৰ পৰা আহিছা?
4: মই বামুণী মৈদাম ইন্দ্ৰপুৰ জ্যোতিনগৰৰ পৰা আহিছোঁ।
2: খুব সুন্দৰ। আজি মেলত কি শুনাবা আমাক?
4: মই নিনিমা খাতুন বাইদেউৰ কণ্ঠত গোৱা গীত এটা গাবলৈ ওলাইছোঁ।
2: গোৱা।
4: এইটি

0: ধন্যবাদ।
1: খুব সুন্দৰ হৈছে নম্বৰ না, ইমান সুন্দৰ গীতটিৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ
2: অকণিহঁত। আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। আজি মই তোমালোকক এটি সাধু ক'লোঁ আৰু হিমাংশুৱে তোমালোকক এটি সুন্দৰ সাধু ক'লে। লগতে পলিথিনৰ ব্যৱহাৰ যে আমি কমকৈ কৰিব লাগে আৰু আমি যে সদায় লগত কাপোৰৰ মোনা নিব লাগে আৰু য'তে ত'তে কাগজ পলিথিনবোৰ পেলাই দিব নালাগে, এই বিষয়ে এটি সুন্দৰ নাটক শুনিলোঁ, নহয়নে? অকণমানি দুগৰাকীয়ে নাটৰ মাজেদি ক'লে যদিও আচলতে এই কথাখিনি আমাৰ ডাঙৰসকলৰ মাজতো প্ৰযোজ্য, নহয়নে? আমি যদি কেতিয়াবা ভুল কৰোঁ তোমালোকে সোঁৱৰাই দিবা যে য'তে ত'তে জাবৰ পেলাব নালাগে, জাবৰবোৰ এটা ঠাইত জমা কৰি থ'ব লাগে আৰু সেইবোৰ পিছত পেলাই দিব লাগে আৰু পলিথিনৰ ব্যৱহাৰ যিমান পাৰোঁ কম কৰিব লাগে। তোমালোকে মন কৰি থাকিবা হওক দেই, যেতিয়াই কোনোবা ডাঙৰ তোমালোকৰ পৰিয়ালৰ তেনেদৰে বজাৰ কৰি আনে বা লৈ আহে বাহিৰৰ পৰা, তোমালোকে লগে লগে মনত পেলাই দিবা। তোমালোক আটাইয়ে ভালে থাকা, কুশলে থাকা তাকেই কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউক বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

আজি দিনৰ 10 বজাৰ সাধক সন্ধৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী মীৰা দাস চহৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি দিনৰ 10 বজাত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনক কমিনে ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা গুলজাৰৰ, সংগীত বিশাল ভৰদ্বাজৰ। প্ৰথমে শুনক সুখবিন্দৰ সিং আৰু বিশাল দাদলানীৰ কণ্ঠৰ এটি গীত।

মোহিত চৌহানৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত কমিনে ছবিত শুনাবলৈ লৈছোঁ সুখবিন্দৰ সিং আৰু কৈলাশ খেৰৰ দ্বৈত কণ্ঠৰ এটি গীত।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। এগৰাকী নতুন অতিথি এইবাৰৰ খণ্ডত। আপোনালোকে জানেই যে সাধক সুন্দৰৰ অনুষ্ঠানটিত আমি সাহিত্য সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত যিসকলে সমাজখনৰ প্ৰতি বিশেষ অৰিহণা আগবঢ়াইছিল, যিসকলক আমি সকলোৱে জানো, তেনেকুৱা একোগৰাকী ব্যক্তিত্বক সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আমি আমন্ত্ৰণ জনাওঁ। আজি আমাৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী মীৰা দাস চহৰীয়া বাইদেউ। বহু বছৰৰ মূৰত বাইদেউ আমাৰ মাজলৈ আহিছে। বাইদেউ, আকাশবাণী অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ।
1: বহুত ধন্যবাদ
0: বাইদেউ। আমি আকাশবাণীৰ এই ষ্টুডিঅ'ত একেলগে বহিছোঁ। আজি যেতিয়া আপুনি আকাশবাণীলৈ আহিছে, এই চানমাৰীৰ এই টিলাটো যেতিয়া আপুনি উঠি আহিছে সেউজীয়া গছ গছনিৰ মাজেৰে, আপোনাৰ নিশ্চয় বহুতো কথা মনলৈ আহিছে। প্ৰথম সেইখিনি কথাকে পাতোঁ, কেনেকুৱা লাগিছে আপুনি আকৌ ৰেডিঅ'লৈ আহিছে?
1: তাকেইতো, বহুত বছৰৰ মূৰত মানে মই আমাৰ এই টিলাটোলে, মানে আকাশবাণী গুৱাহাটীৰ সৰুকালীৰ অকণি মেলৰ পৰা মই ইয়াতে গান গাইছোঁ দেই, আজিৰ দিনলৈকে গাইছোঁ। এতিয়া যদিও প্ৰগ্ৰেম কম আছে আমাৰ, কিন্তু মই টিলাটো যেতিয়া পাইছোঁ নহয়, মোৰ বহুত দুখ লাগিছে। আমি আগতে চিৰিবিলাকেৰে উঠি উঠি আহিছিলোঁ, আজি মানে গাড়ীখন লৈ আহিছোঁতো এনেকৈ আহিলোঁ, আৰু আহি পেলাই বহুত নষ্টালজিক হৈ গৈছোঁ আজি মানে এইটো দেখি পেলাই বহুত দুখ লাগিছে।
0: পুৰণি কথাবোৰ মনত পৰিছে,
1: বহুত মনত পৰিছে, ক'ত কেনেকৈ খেলিছিলোঁ, কেণ্টিনত চাহ খাবলৈ যাওঁ দৌৰি দৌৰি, কৰেলৰ হাফালে আমি বিৰাট কৰেল পালে আমি খুব ভাল পাইছিলোঁ দেই। তিনিদিন চাৰিদিন আহিব লাগে নহয় ৰেকৰ্ডিঙৰ দিনটো বাদ দি। আমি মানে কেণ্টিনত আমাৰ বুক থাকে আৰু, মানে ভাল ভাল ৰুটি তৰকাৰী আমি কৈ থৈ দিওঁ আগদিনা, আমি কিন্তু ইমানবিলাক গাম দেই আৰ্টিষ্টে ভালকৈ বনাই থবি, তেনেকৈ তেনেকৈ গাওঁ আৰু খাওঁ, সেইবিলাক মনত পৰিছে। আৰু ইটো সিটো ৰুমত বহি যা গৈ পেলাই গান গাওঁ, ইটোৱে মাতে মীৰা আচনা এটা গান শুনাই দে, এই চবেই মৰম কৰিছিলে, খুব মিলা প্ৰীতি আছিলে আকাশবাণীৰ পৰিয়ালটোৰ, এইটোৱে কৈছোঁ আৰু।
0: আজি সেইকাৰণে বহু বছৰৰ মূৰত আহি আকৌ ভাল লাগিছে, অলপ দুখো

0: লাগিছে, সেই সময়বোৰ মনত পৰিছে,
1: বহুত দুখ লাগিছে,
0: হয় বহুতক হয়তো
1: অলপ নহয় ভালকৈ দুখ লাগিছে।
0: বাইদেউ ইয়ালৈ আহি অলপ আৱেগিক হৈ আছে, আকাশবাণীলৈ আহিছে, তেখেতৰ সৈতে আমি কথা পাতিম। শ্ৰোতাসকল, তেখেতৰ সংগীত জীৱন, তেখেতৰ ব্যক্তিগত জীৱনৰ বহু কথা আমি সামৰি ল'বলৈ প্ৰয়াস কৰিম। কথা বতৰা আৰম্ভ কৰাৰ সময়তে এবাৰ বাইদেউ আপোনাৰ শৈশৱলৈ উভতি যাব বিচাৰিছোঁ। আপোনাৰ জন্ম, আপোনাৰ পৰিয়ালটো, পিতৃ মাতৃ, ক'ত ডাঙৰ দীঘল হ'ল, এই কথাখিনি অলপ কওকচোন আৰম্ভণিতে শ্ৰোতাসকলক।
1: সেইটো ক'বলৈ লাগিলে মোৰ গুৱাহাটীৰ শান্তিপুৰত মোৰ জন্ম, বন এণ্ড বটাপ চব তাতে, মোৰ পঢ়া শুনা চব, আৰু তেনেকৈ শৈশৱটো মোৰ শান্তিপুৰ হিল ছাইড, ভৰলুমুখ, এইখিনি আমাৰ মানে জেগা, আৰু কালিৰামত পঢ়িছিলোঁ, তেনেকৈ তেনেকৈ আৰু মানে সেইখিনি এতিয়া মোৰ খুব ভাল নষ্টালজিক হৈ যাওঁ। সেইফালে যেতিয়া মোৰ গাড়ীখন যায় বা আমি মই ক'ৰবাত চিটি বাছতে যাওঁ, তেতিয়া মোৰ মানে শান্তিপুৰখন দেখিলে পাহাৰৰ ওপৰত তিলাক এটাত যে টাৱাৰকেইটা হৈছিলে, সেই টাৱাৰকেইটা হোৱাৰ পৰা আমি জানোতো, আমাৰ এতিয়াও আছে, এতিয়া তিনিটা হ'ল নেকি, আগতে এটাই আছিলে, সেইখিনি খুব মনত পৰে। আৰু এতিয়া মই সদায় চাই যাওঁ, মা দেউতালৈ মনত পৰে, দাদা ভাইটিহঁতলৈ মনত পৰে, ওচৰ চুবুৰীয়া সকলোকে কেনেকৈ ঘূৰি ফুৰিছিলোঁ আমি, ইমান গান গাইছিলোঁ নহয়, মানে চবতে গান গাই, গান নিশিকাকৈ কিন্তু গান গাবলৈ মই পাৰিছিলোঁ দেই। মোৰ ঘৰত সংগীতৰ পৰিৱেশ এটা আছিলে, বাইদেউ খুব ভাল গান গাইছিলে, অলপতে তাইৰ পৰাটো হ'ল, হীৰা দাস আছিলে নামটো, সেই বাইদেউৰ মানে গানবিলাক যেতিয়া গাই থাকে নহয়, প্ৰীতিনাথ জোৱাদাৰ, তাৰপৰা ডাঙৰ ডাঙৰ উস্তাদবিলাকে জিতেন দেৱ ছাৰহঁতে শিকায় মানে হীৰা বাইদেউক, তেতিয়া আমি মানে পৰ্দাৰ ফাঁকৰ পৰা গানবিলাক শুনো, তেখেতৰ ওচৰত গৈ পেলাই যে শিকিব লাগে, গালি পাৰিলেও নাযাওঁ, মানে ইমান ভয় কৰিছিলোঁ, কিন্তু জানিছিলোঁ, মানে তেনেকৈ তেনেকৈ গান গোৱা হ'লোঁ।
0: আৰু মা দেউতাৰ কথা কওকচোন।
1: মোৰ দেউতা আছিলে প্ৰয়াততে, এতিয়া মদন চন্দ্ৰ দাস আছিলে, আৰু মোৰ মা আছিলে পদ্মাৱতী দাস, তেওঁলোকৰ ইমানে মানে গানৰ হেৰি, মোৰ দেউতাই তাবলা বজাব পাৰিছিলে, আৰু মানে হীৰা বাইদেউক যেতিয়া গান দিয়ে তেতিয়া মানে মায়ে মানে কয় এইটো গা সেইটো, তই শুনি থাক দেই, তোৰ মাতটো বহুত ভাল, তই বহুত ভাল গাবি, এনেকৈ মোক কৈছিলে মায়ে মানে, কিন্তু মই মানে বিৰাট দুষ্টামি কৰিলোঁ, গান নিশিকিলোঁ, মই মানে খেলি চেলি ভাল পাওঁ আৰু মানে, তেতিয়া তেনেকৈ মই গান গোৱা কেনেকৈ হঠাৎ হৈ গ'লোঁ মই নিজে নাজানো।
0: মানে এতিয়া দেখা শান্তশিষ্ট হাঁহিমুখীয়া মীৰা বাইদেউ শৈশৱত অলপ দুষ্ট আছিল,
1: দুষ্ট,
0: আৰু সেই সময়ত মা দেউতাই শাসন কৰিব লগা হৈছিল আপোনাক?
1: কৰিছিলে বহুত, আটাইতকৈ মোকে শাসন কৰিছিলে নেকি, তাৰমানে য'ত নাযাবি বুলি কয় মই তাত যাওঁ, এইটো নকৰিবি সেইটো মই কৰিম, মানে তেনেকুৱা আছিলে। তাৰ বিপৰীতে হীৰা বাইদেউহঁত খুব শান্ত এনেকুৱা আছিলে আৰু, মই অলপ তেনেকুৱা আছিলোঁ আৰু, মায়ে কয় এই যে ডাঙৰ হ'লে কি হ'ব ভগৱান, এনেকৈ কৈছিলে আৰু মানে।
0: আপোনাৰ বাই ভনীৰ কথা কওকচোন।
1: ক'বলৈ গ'লে এতিয়া নাই বুলিয়ে ক'ব লাগে, এতিয়া ছোৱালী ময়ে আছোঁ, আমাৰ আঠটা ল'ৰা ছোৱালী আমাৰ মা দেউতাৰ সেই যুগৰ, হা, তাৰপিছতে তাৰ আটাইতকৈ সৰু ছোৱালী মই, হীৰা বাইদেউতকৈ তলত আৰু, তাৰ ওপৰত দুজনী বাইদেউ আছিলে, এজনী তৰু বাইদেউ ঢুকাইছে, আৰু এজনী আছিলে চাৰু বাইদেউ, ক্লাছিকেলৰ হেৰি কৰিছিলে, মিউজিক টিচাৰ আছিলে আৰ্য বিদ্যাপীঠ স্কুলৰ, গতিকে বাইদেউজনীও ঢুকালে ৰিহা বাৰীত থাকে, তাৰপিছত অকল হীৰা বাইদেউ আছিলে, ইমান মানে আমি মানে এটা গৌৰৱ কৰিছিলোঁ হীৰা বাইদেউক লৈ, কিন্তু তাইৰ ভগৱানে কি কৰিলে নাজানো, তাইৰ ভইচটো বেয়া হৈ গ'ল হঠাৎ, এবডাপলি মানে ভইচটো বেয়া হ'ল, কথা ক'ব নোৱাৰে, গান গাব নোৱাৰে, আমাৰ মানে দেউতাই মানে খুব মানে দুখ পাইছিলে এইটো কথাত, কাৰণ দেউতা অতি পাত মৰমৰ আছিলে মোৰ বাইদেউজনী, তাই দেখাটো ধুনীয়া, গানো গাইছিল ভাল, তেনেকুৱা আৰু, তাৰপিছতে
0: আপোনাৰ ভিনদেউ সংগীতৰ লগতে,
1: ভিনদেউ সংগীতৰ
0: লগতে তেখেতৰ এক দীঘলীয়া
1: দীঘলীয়া সম্পৰ্ক, প্ৰথম এই লাইব্ৰেৰীটোৰ সেইখিনি মুখত দেখোঁ আৰু, তাৰপিছতে হীৰা বাইদেউ কয় এই ল'ৰাটোৱে মোক মানে বিয়া কৰাব খুজিছে, কি কৰিম আৰু, এনেকৈ সোধে আৰু, মই কৈছোঁ নকৰাবি দেই, এনেকৈ কওঁ, নকৰ, তাইৰ লগত নিমিলে তেতিয়া মানে, কিন্তু গুণ আছিলে, গুণী আছিলে, অত্যন্ত গুণী আছিলে, এতিয়ালৈকে বাৰু আছে তেওঁৰ গুণটো, কিন্তু হীৰা বাইদেউৰ কিন্তু হেৰি হৈ গ'ল।
0: শৈশৱৰ কথা পাতিছোঁ যেতিয়া আপোনাৰ,
1: আৰু চবেই গান গায়, গানৰ পৰিৱেশটো মোৰ আমাৰ ঘৰত আছে, সকলোৱে গান গাব পাৰে,
0: আপোনালোকৰ ল'ৰা কেইজনেও গায়,
1: ল'ৰাও চাৰিটা, তেওঁলোকে নাগায় কিন্তু জানে, একদম নাগায়।
0: আৰু সৰুতে মায়ে কিবা গাইছিল নেকি?
1: মোৰ মায়ে গাইছিলে, মায়ে মানে এই যে গুণনা দাস কৌৰ বাইদেউ আমাৰ শান্তিপুৰীটো, বাইদেউ মাৰ লগত একেলগে পঢ়া আছিলে নেকি, মানে সেই তেখেতৰ গাঁৱৰে জীয়ৰী সপোন সুন্দৰী গানটো তাই গাই তেতিয়া চিনেমাত, মানে কি চিনেমা আছিলে পাহৰি গ'ল, তাৰে গানটো মায়ে মানে গাই নাচিবও পাৰিছিলে, সেই গীতটো মানে মোক শিকাইছিলে, গীতটো মানে মায়ে কৈছে তই গাবি, তোৰ মুখত খুব ভাল লাগে, মই তেনেকৈ তেনেকৈ গাওঁতে গাওঁতে গাওঁতে সেই গানটো মানে ভুৱনেশ্বৰৰ জন্মদিনত গালোঁ এবাৰ, তেতিয়া মানে ভূপেন দাই কৈছে ইমান কৈছে তই ইমানে ভাল গা, ইমানে ভাল গা, তই কাৰ ঘৰৰ ছোৱালী সুধিছিলে, তেতিয়া নাজানে তেওঁ মানে মোৰ কাৰ ঘৰৰ ছোৱালী, তেতিয়া মই ক'লোঁ যে মদন চন্দ্ৰ দাসৰ ছোৱালী, অ' তাৰমানে হীৰাৰ কি হয় তই ভণ্টি, হয় ভণ্টি, তেনেকে এই

0: গানটো তই ৰেকৰ্ড কৰিবি, ভৰা সমাজত গাবি, তোৰ বহুত নাম হ'ব, তই ইমান ভাল গাৱ, ইমান ভাল গাৱ, তই ক'ত লুকাই আছিলি? এনেকৈ কওঁতে মই এটা বহুত উৎসাহ পালোঁ। পাই পেলাই গানটো সঁচাকৈ ৰেকৰ্ডিং কৰিলোঁ। কৰি পেলাই 2014-14 মানে মই ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি পেলাই আৰু মানে দাদাটো দেখা নাপালে, কিন্তু ৰেকৰ্ডিং কেছেটটো তেওঁ পাইছে। পাই কৈছে তুমি ভৰা সমাজত এই গীতটো গাবা আৰু বহুত নাম হ'ব তোমাৰ, ভগৱানে তোমাক বহুত দিছে, কিন্তু তুমি মানে ইউটিলাইজ কৰিব পাৰা নাই, এইটো কৈছিলে। কিন্তু
1: সেই কথাটো যিহেতু কৈছিলে ভৰা সমাজত গাবৰ কাৰণে, আজি শ্ৰোতাসকলে শুনি আছে, আপুনি অলপ গাই দিয়ক বাইদেউ।
0: এইটো মই মানে অৰিজিন বাইদেউ যেনেকৈ গাইছিলে তেনেকৈ মই গাব নোৱাৰিম এতিয়া, তথাপি মোৰ নিজৰ ৰেকৰ্ডিঙত মই যেনেকৈ গাইছিলোঁ তেনেকৈ গাম। হা,

0: খুব ভাল লাগিল বাইদেউ। আপোনাৰ পৰা গানটো শুনাৰ পাছতে আপুনি ৰেকৰ্ডিং কৰা কিছু অংশ আমাৰ শ্ৰোতাসকলক আজি শুনালো। বাইদেউ, আমি শৈশৱৰ কথা পাতি আছো, পঢ়া শুনা আপুনি প্ৰাথমিক বিদ্যালয়ৰ পৰা ক'ত পঢ়িলে এই কথাখিনি কওকচোন।
1: মই শান্তিপুৰ প্ৰাইমাৰী স্কুলত, নিম্ন বুনিয়াদী প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ শান্তিপুৰৰে, আৰু তাৰপিছতে পাঠশালা স্কুল পাছ কৰি পেলাই মই কালিৰামত হাই স্কুল পঢ়িলোঁ। পঢ়ি পেলাই তাৰপিছত মই হেণ্ডিকত নাম লিখিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত। হেণ্ডিকত নাম, হেণ্ডিকত পঢ়ি থাকোঁতে আন্দোলন আৰম্ভ হ'ল, একদম ভৰ আন্দোলন। আৰু তেতিয়া মানে ভাষা আন্দোলনৰ আমাৰ মানে প্ৰশ্ন কাকতবিলাক তেতিয়া মানে ইংৰাজীত কাটিছিলে, অসমীয়াত নহয়, অসমীয়াৰ বাহিৰে বাকী চব ইংৰাজী। তেনেকৈ তেনেকৈ মই মানে আমি মানে আন্দোলনত আমাক মাতিলে আমি যাওঁ, ল'ৰাবিলাকে আহ হৈ আহ ওলাই আহ বুলি তেতিয়া মাতে, আমি দৌৰি দৌৰি যাওঁ আৰু, গৈ পেলাই মানে আন্দোলনত ভাগ লওঁ। এনে মুজামিল হক ঢুকালে সেই ভাষা আন্দোলনত, আমি মংগলদৈ পৰ্যন্ত মনে মনে গ'লোঁগৈ, ঘৰত আহি গালিও খাইছোঁ অৱশ্যে, নোখোৱা নহয়, কিন্তু মোৰ মনত আছে মুজামিল হকৰ কি বাৰ্ষিকী আছিলে নেকি, মৃত্যুবাৰ্ষিকী, ফটোখন দেখি মোৰ বহুত দুখ লাগিছে। তেতিয়া মোৰ মানে মংগলদৈত বিয়া হোৱা নাই, মোৰ বিয়া হৈছে মংগলদৈত, কিন্তু মই তেতিয়া ভবাই নাই যে সেইখন মংগলদৈতে মই বোৱাৰী হৈ আহিম এদিন। মানে তেনেকৈ

0: সেইবিলাক কৰিছিলোঁ। কৰি পেলাই তাৰপিছতে বি এন বিশ্ব দাদাহঁত যিমান আছে ভিগু ফুকন দাদাহঁত তেওঁলোকে, তই ইমান ভাল গা, তই আমাৰ লগত ওলা ওলা, চবতে মই গান গোটেই অসমখনে ঘূৰিছোঁ, গান গালোঁ জয় আই অসম। মাতটো বেয়া হৈছে দেই মোৰ, অকণ কাহ হৈ আছে, হেৰি জয় আই অসম, তাৰপিছতে এই জুই জ্বলিছে জ্বলিব, এইবিলাক আন্দোলনৰ গীতবিলাক আমি গাওঁ, তাৰপিছত আহৈ আহ ওলাই আহ ডেকা গাভৰু দল, এইবিলাক মানে খুব গাওঁ আৰু। তেতিয়া গাই গাই গোটেই অসমখন ঘূৰিলোঁ, ঘূৰি তেনেকৈ আহি আহি তাৰপিছতে মানে প্ৰফুল্ল মহন্তহঁত আহিলে, তেতিয়া ছাৰহঁত আহি পেলাই কৈছে তই আমাৰ এ জি পিত তই জইন কৰ, জইন কৰ। মই জইন নকৰিলোঁ এ জি পি, আমি চব তেতিয়া আমি চব এ জি পি আছিলোঁ দেই, তেতিয়া এতিয়া নহয়, তেতিয়া তেতিয়া আমি একোৱে নাজানিছিলোঁ, অকল এ জি পি যে জানো আৰু ভাষা আন্দোলন মানে এইটো, এনেকৈ কৰি পেলাই আহিলোঁ। আহি পেলাই প্ৰফুল্ল মহন্তৰ হেৰি খালত আকৌ এ জি পিত মানে মোৰ নামটো তেওঁলোকে লগ নিজে নিজে দিছে, কেনেকৈ ভৰ্তি হ'লোঁ মই নিজেও নাজানো, তেনেকৈ গান চান গাই ডাঙৰ।
1: আৰু শৈশৱতে আপুনি যেতিয়া স্কুলত পঢ়া সময়ত, প্ৰাইমেৰী স্কুলত যেতিয়া পঢ়ি আছিলে, তেতিয়া গানৰ ক্ষেত্ৰত কেনেকুৱা আছিলে?
0: আছিলোঁ, তাৰমানে মই বেলেগৰ গান খুব গাওঁ তেতিয়া, মানে গীতি মালিকাটো শুনো, শুনি পেলাই তেতিয়া মানে ধৰক পাহাৰী বাই বাইদেউ যে পাহাৰী দাসৰ গান ভোহৰে কিজানে গাওঁ, তাৰপিছতে নীলিমা খাতুন বাইদেউৰ গাওঁ, নীলিমা খাতুন বাইদেউৰ এটা বিখ্যাত গান আছিলে যে
1: নদী মাথোবৈ,
0: নদী মাথোবৈ এইটো গাওঁ, বিৰাট নাম আৰু মোৰ মানে বিৰাট নাম মানে। তাৰপিছত হীৰাবেদে কয় মোৰ গানো গাবিচোন তই, হীৰাবেদৰ গানবিলাক খুব ভাল, কিন্তু ইমান টান পাওঁ গাবলৈ মানে, কিন্তু লাহে লাহে পাৰা হৈ গ'লোঁ আৰু। তাৰপিছতে শ্যাম বৰণীয়া আহিলে তাইৰ গীতি মালিকাত, এনেকৈ সেই শ্যাম বৰণীয়া পাৰোঁ, বনত ইমান পলাশৰে ফুল, এইবিলাক চব গাওঁ মানে। গালে মানে মই সদায় ফাৰ্ষ্ট প্ৰাইজ পাওঁ দেই, কাৰো ওচৰত নিশিকাকৈ মই মনে মনে গান গাই মই ফাৰ্ষ্ট প্ৰাইজ পাওঁ চবতে। এই তেনেকৈ তেনেকৈ গানলৈ আহিয়ে গ'লোঁ মই।
1: আপুনি আজি আৰম্ভণিৰ পৰা হীৰা বাইদেউৰ কথা কৈয়ে আছে,
0: কৈ আছোঁ,
1: গতিকে বাইদেউৰ গানৰ এটি কলিও যদি গুণগুণাই দিয়ে ভাল লাগিব।
0: মই বাইদেউৰ গান গাবলৈ মোৰ ভয়ে লাগে, তথাপি গাম। বনত ইমান পলাশৰে চাকি, তৰুণ শৰ্মাদেৱে লিখা নেকি, তাৰ বিখ্যাত থৈছিলে আৰু আছিলে শ্যাম বৰণীয়া আকাশতে, তাৰ মই বনত ইমানটো অলপমান গাম যিখিনি মনত আছে দেই, এনেই গাওঁৱে মই তথাপি। এইটো জে পি দাসৰ সুৰ দেই, আৰু ডিব্ৰুগড়ত ৰেকৰ্ডিং হৈছিলে, ৰাজেন গোহাঁই ৰেকৰ্ডিং কৰিছিলে গানটোত।

0: মীৰা বাইদেউ,
1: যিহেতু শৈশৱৰ কথা পাতি আছো, গতিকে আপুনি কৈছে যে অকণিৰ মেলৰ পৰা আপুনি আকাশবাণী লৈ আহিছে, তেতিয়া কোনে লৈ আহিছিলে আপোনাক? তেতিয়া সেই সময়খিনি কওকচোন, লগত আৰু কোন কোন আছিলে আপোনালোকৰ?

0: কাম কৰিছিলে আলিমুনিছা পিয়াৰ বাইদেউ আমাৰ কাষতে আছিলে। আলিমুনিছা বাইদেউ তেওঁৰ জীয়েক এজনী আছিলে, তেওঁ মানে তাই মই বিয়াত লগ আছিলোঁ, তাইকে মোকে দুইটাকে লৈ আহে ৰবিবাৰে ৰবিবাৰে আমাক মানে লৈ আহে আৰু মানে বাছতে আহোঁ।
1: সেইটো কিমানমান চনৰ কথা বাইদেউ?
0: তেতিয়া চাগে 67-68 এনেকুৱা,
1: 67-68ৰ কথা
0: এনেকুৱাত আৰু স্কুলতে আছিলোঁ তেতিয়া। তাৰপিছত আহোঁ আৰু আহি পেলাই অকণি মেলত মানে গান গাওঁ, মানে বাইদেউ আমাৰ তোমালোকে কি গাব, আমি আগতে মানে প্ৰিপেয়াৰ্ড হৈ আহোঁ আৰু কি গান গাম। তাৰপিছতে আৰু হাতৰ সুধে, হাতৰবিলাক কওঁ। আলিমুনিছা পিয়া পেটে খুব মৰম কৰিছিলে। সেই তেনেকৈ তেনেকৈ আহি পেলাই দেউতাক কৈছিলে যে হেৰি কাকা বুলি মাতিছিলে দেউতাক, মদন কাকা তোৰ অকল হীৰাই নহয় দেই, তোৰ আৰু এজনী মুকুতাও আছে, তাইক ধৰ গান শিকাবি, তহঁতে গান শিকালে তাই বহুত উঠি যাব মানে। এই তেনেকৈ তেনেকৈ মানে দেউতাই মানে হয় নেকি বুলি কৈ গাব দিলে আৰু, নহ'লে মোক গাবই নিদিছিলে গান।
1: আৰু হাইস্কুল পৰ্যায়তো?
0: হাইস্কুলতো য'তে যাওঁ মানে যিটো গানেই গাওঁ, চব লোকগীত বৰগীত মানে যি গাব দিয়ে চবেই শিকি শিকি গাওঁ বেলেগৰ পৰা, লগে লগে প্ৰাইজ পাওঁ, চবতে প্ৰাইজ পাওঁ মানে। এনেকৈ এনেকৈ হাইস্কুলতো তেনেকৈ গ'ল।
1: তাৰপিছত আপুনি যেতিয়া সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়িবলৈ আহিল, তেতিয়া সেই সময়ৰ আপোনালোকৰ কণ্ঠশিল্পী যিসকলে গান গায় সেই সময়ত নামবোৰ কওকচোন বাইদেউ।
0: বহুত বহুত ভাল আছিলে, নমিতা ভট্টাচাৰ্য আছিলে, দেৱজানী দাস আছিলে, তাৰপিছতে এগৰাকী অনিমা ডেকা নামৰ এগৰাকী আছিলে, খুব ভাল গায়। তাৰমানে সদায় ফাৰ্ষ্ট হয় দেই, মানে ক্লাছিকেলৰ ভজন গজলৰ পৰা আদি কৰি যিমান আছে চব গায়। আমি আৰু মানে ভজন গজল এইবিলাক নাগাওঁ, আমি অকল আধুনিক বঙালী আধুনিক হিন্দী আধুনিক এইবিলাক যিকেইটা সেইকেইটা গাওঁ, সেইকেইটা প্ৰাইজ পাওঁ, সদায় প্ৰাইজ পাওঁ আৰু। তেনেকৈ বেষ্ট ছিংগাৰ যদিও নহয়, বেষ্ট ছিংগাৰৰ নিচিনা আছিলোঁ আমি। আৰু নমিতা ভট্টটো বাপৰি আই যেতিয়া আহি গ'ল, তাইৰ মাতটো বহুত ধুনীয়া আছিলে। যেতিয়া চঞ্চলময়ীৰে নাচে বুলি এটা গান আছিলে, বেংগলী গান, ৰবীন্দ্ৰসংগীত, সেইটো গান গাই তাই ইমান মানে হেণ্ডিকত একদম সেই জোল পাৰ লগাই দিলে। তাৰপিছত ইউথ ফেষ্টিভেলত গালে, ফাৰ্ষ্ট প্ৰাইজ পালে। মই গালোঁ হেৰিটো, এইটো বনতী মানটোৱে গাইছোঁ, মই ছেকেণ্ড প্ৰাইজ পাইছোঁ, তাই এইটো পাইছোঁ। তাই ৰবীন্দ্ৰসংগীতত পালে নমিতাই, মই আধুনিকত পাইছিলোঁ ইউথ ফেষ্টিভেলত। আৰু ইউথ ফেষ্টিভেলত কোৰাছত আমি গান গাওঁ, আৰু কৃষ্ণা লহকৰ আছিলে এগৰাকী, আমি মানে গান গাওঁ আৰু মানে গোটেইবিলাকে। সুবীৰ মুখাৰ্জী দাদা আমাক শিকায়, তাৰপিছতে সদায় ফাৰ্ষ্ট প্ৰাইজ পাওঁ আৰু ইউথ ফেষ্টিভেলটোৰ ফাৰ্ষ্ট প্ৰাইজ এতিয়াও আছে প্ৰাইজ মানে। এই চাৰ্টিফিকেটখন বহুত মোৰ কামতো আহিছে, এম এ পঢ়োঁতে মোৰ সেইখনে মোৰ কামত আহি গ'ল এম এত মানে। যদিও আৰ্টছৰ ছোৱালী আছিলোঁ মানে নাপাওঁ চিট, তথাপি মই সেইখন কোটাত পাই গৈছোঁ আৰু মানে। তাৰপিছত আৰু ইউনিভাৰ্চিটিটো তেনেকুৱা, তাৰপিছত মই বিয়াই হ'ল আৰু।
1: আমি সেই কথা পাতিম বাৰু, বিয়াৰ কথা পাতিম, আপুনি আপোনাৰ স্বামীক কেনেদৰে পালে সেই কথা পাতিব লাগিব, আপোনাৰ বৰ্তমানৰ পৰিয়ালটোৰ কথাও পাতিব লাগিব, সকলোখিনি কথা পাতিম, আৰু তেওঁলোকৰ পৰা কি ধৰণে আপুনি অনুপ্ৰাণিত হৈছে সেই কথা পাতিম। কিন্তু সেই সময়তো বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, অকল ইউথ ফেষ্টিভেল বুলি নহয়, এতিয়া আপুনি সন্দিকৈত পঢ়ি থাকোঁতে কাষতে কটন কলেজখনো আছিল, কটন কলেজৰ সেই সময়ৰ সমসাময়িক কোন কোন আছিল কণ্ঠশিল্পী, আৰু আপোনালোকৰ মাজত প্ৰতিযোগিতাটো কেনেকুৱা আছিল, যে ক'ৰবাত গ'লেই মানে যে কটনৰ অমুক আহিছে আমি ইয়াতে, গতিকে কেনেকুৱা আছিল সেই সময়ত?
0: প্ৰতিযোগিতা সাংঘাতিক মানে হেৰি টাফ আছিলে, আৰু সিহঁতে হেণ্ডিক বুলি ক'লে ভয় খাইছিলে। সন্দিকৈ কলেজৰ ষ্টাফ আহিছে দেই, বা এই মীৰাহঁতে যে লৈ যাব আৰু মানে। এইটো জগদীশ শৰ্মাৰ সোঁৱৰণি কম্পিটিশ্যন এটা হয় প্ৰত্যেক বছৰে দেই, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে, আমি মানে তাতে গাওঁ। আমি মানে ফাৰ্ষ্ট হ'মে এনি
1: সকলোৱে জানে যে সন্দিকৈ কলেজে ফাৰ্ষ্ট
0: ফাৰ্ষ্ট হ'বই তাৰমানে এনেকুৱা আৰু। আৰু আমি মানে গান শিকিবলৈ টাইমেই নাপাওঁ, আমাৰ ইমান সন্দিকৈত মানে খুব ষ্ট্ৰিক আছিলে বাইদেউহঁত, মানে ছোৱালী স্কুলটো ষ্ট্ৰিক আছিলে আমাৰ। তাৰপিছত বাইদেউ গান গাবই লাগিব, তহঁতে প্ৰাইজ আনিবই লাগিব। আমি যে কি কষ্ট কৰি সুবিধাক লগ ধৰি গান সুবিধা আমি মৰিলোঁ আৰু, শিকাই দিয়ক 3 ঘণ্টাত এটা গান শিকি পেলাই এবাৰ, সেইবাৰ ফাৰ্ষ্ট প্ৰাইজ মানে। বাকীটো বাৰু দুদিন তিনি ৰিহাৰ্চেল কৰিছোঁ, কিন্তু এটা গান এদিন এবাৰ আমি মানে নকৰোঁ আৰু কোনো গানে নকৰোঁ আৰু। এতিয়া ফাইনেল ইয়াৰ পাইছোঁ, নাই এইবাৰ গান নাগাওঁ। আৰু ইফালে আন্দোলন, বৰ আন্দোলন হৈছে তেতিয়া, তেতিয়া 3 ঘণ্টাত এটা গান শিকি আমি মানে ফাৰ্ষ্ট প্ৰাইজ পালোঁ সুবিধাৰ গানটোৱে। সেইটো সাংঘাতিক এতিয়া জীৱনলৈ আমাৰ মনত থাকিব, প্ৰত্যেকগৰাকী আৰ্টিষ্টৰে মনত আছে আৰু এতিয়াও।
1: সেই সময়ত সন্দিকৈ কলেজৰ যিটো সংগীতৰ যিসকল কণ্ঠশিল্পী,
0: হয়
1: সংগীতৰ প্ৰতিযোগিতা বুলি ক'লে বিশেষকৈ কোৰাছৰ ক্ষেত্ৰত,
0: কোৰাছত
1: যে সন্দিকৈ কলেজে ফাৰ্ষ্ট প্ৰাইজ
0: পামে, পাবই তাৰমানে, পাবই এনেকুৱা।
1: মানে কটন কলেজৰ পৰা আহিলোঁ তেতিয়া তেওঁলোকে ভয় খায় আৰু,
0: ভয় খাই যায়। মীৰাহঁতৰ গ্ৰুপ আছে, নাই নাই ভয় খায়। মই মিউজিক ছেক্ৰেটেৰী আছিলোঁ দেই হেণ্ডিকৰ তেতিয়া, আমাৰ গান চান মানে বহুত আৰু মানে আছিলোঁ, বিৰাট আগভাগ লৈছিলোঁ আৰু তেনেকৈ।
1: সেয়া আপুনি শৈশৱতে আপুনি কৈছে যে অলপ উৎপত্তি আছিল, তাৰপাছত আকৌ আন্দোলনৰ সময়ত ঘৰত মানা কৰিলেও আপুনি যায়,
0: যাওঁ।

0: আৰু তাৰপিছত এতিয়া যেতিয়া সন্দিকৈ ছোৱালী মহাবিদ্যালয়লৈ আহিল তেতিয়াও আপুনি সংগীতৰ ক্ষেত্ৰত নেতৃত্ব দিলে, আপুনি সংগীত বিভাগৰ সম্পাদিকাও হ'ল, গতিকে সেই সময়ত আপুনি এই ক্ষেত্ৰত আগবাঢ়ি গৈ আছে।
1: মানে মই মানে কোনেও মানে একো মানে মোক ধৰক ইমান বাধা বিঘিনিৰ মাজতো মই মানে চবতে যাওঁ আৰু চবতে প্ৰাইজ পাওঁ। প্ৰাইজটো পোৱাৰ পিছত দেউতাহঁতে একো নকয় মানে মোক, মানে ভালেই পায় আৰু, মনে মনে থাকে আৰু মানে।
0: মানে পঢ়া শুনাৰ ক্ষেত্ৰতো নিশ্চয়,
1: পঢ়াৰ ক্ষেত্ৰতো বেয়া নাছিলোঁ, ভালেই আছিলোঁ, কিন্তু কোনোদিন ফাৰ্ষ্ট ডিভিজন পোৱা নাই দেই, থাৰ্ড ডিভিজন পাই আহিলোঁ, পাছ কৰিলোঁ।
0: কিন্তু সংগীতৰ ক্ষেত্ৰখনত আপুনি নিজৰ চিনাকি এটা কৰি ল'লে।
1: পঢ়িব বেয়া পাইছিলোঁ কিন্তু মানে পঢ়াটো গৈছিলোঁ, এম এ পঢ়িলোঁতো, এম এ পঢ়োঁতে আৰুলোকে পালে।
0: আজি প্ৰথম খণ্ডটোত আপোনাৰ আৰম্ভণি কিছু কথা আমি পাতিলোঁ, শ্ৰোতাসকলক আমি জনালোঁ। আপোনাৰ কণ্ঠৰ বহুতো বিখ্যাত গীত আছে, সেই গীতসমূহ আমি শুনাম আৰু পৰ্যায়ক্ৰমে সেই গীতৰ বাণীবদ্ধ কৰাৰ সময়ৰ কথা পাতিম। গীত শিকাওঁতে ধৰি লওক আপুনি আকাশবাণীলৈ বাণীবদ্ধ কৰিবলৈ আহিছে, তাৰ আগতে কি ধৰণে আপুনি গীতটো শিকিছিল, বা আপুনি বাণীবদ্ধ কৰাৰ পাছত যিগৰাকী প্ৰযোজক থাকে তেওঁ সন্তুষ্ট হৈছিলে নাই, এই কথাবোৰ আমি পাতিব লাগিব। আপুনি কেতিয়া আকাশবাণীত স্বীকৃত শিল্পী হ'ল, পৰ্যায়ক্ৰমে আপোনাৰ সংগীতৰ যাত্ৰাটোৰ কথা পাতি যাম আৰু লগতে আপোনাৰ পৰিয়ালটোৰ কথাও পাতিম। তথাপি আমি অনুষ্ঠান সামৰাৰ পূৰ্বে আপোনাৰ পৰা এটা কথা জানি লওঁ, আপোনাৰ স্বামীৰ সৈতে চিনাকি কেতিয়া হৈছিল, কেনেকৈ হৈছিল, সেই কথাটো কওঁ, সেই কথাখিনিৰে আমি সামৰিম।
1: এইটো মানে শান্তিপুৰৰ ঘৰত আমাৰ হীৰা বাইদেউ, মই মানে বেডমিণ্টন খেলি আছিলোঁ দেই, হীৰা বাইদেউ খুব খেলিব, তাইও খেলিব পাৰিছিলে। বেডমিণ্টন খেলি থাকোঁতে এটা ল'ৰা আহিছে আৰু দেই, সেইফালৰ পৰা ল'ৰা এজন আহিছে, চিনি নাপাওঁ। তাৰপিছত কৈছে অঁ হীৰা এনেকৈ মাতিছে, তাৰমানে এওঁক চিনি পায়, হীৰা বাইদেউক চিনি পায়, মোক মই চিনি নাপাওঁ, দেখাও নাই। তাৰপিছত অমুকৰ কাৰোবাৰ ঘৰ বিচাৰিছে, সেই ঘৰটোলৈ মানে ক'লে যে ঘৰটো চিনি পোৱা নেকি, মোৰ বাইদেউ হয় এনেকৈ নতুনকৈ আহিছে শ্বিলঙৰ পৰা। তেতিয়া কৈছে তাই কৈছে পাওঁ পাওঁ পাওঁ, কিয় নাপাওঁ, আমাৰ নিজৰে হয় বুলি কি, হীৰা বাইদেউ মোক ক'লে যাচোন দেখুৱাই দি থৈ, দুটা তিনিটামান ঘৰ এৰি গৈ পেলাই মানে বাইদেউৰ ঘৰটো পায়। মই সেইটো দেই দূৰৰ পৰা দেখুৱাই পেলাই আহি পেলাই আকৌ খেলি আছোঁ। তেতিয়া মানে তেওঁ মানে ঘূৰি আহিছে বাইদেউৰ ঘৰৰ পৰা, আহি আমাৰ ঘৰটো বেলেগ চাইছে, আমি ইয়াক খেলিয়ে আছোঁ। সঁচাকৈ মানে ইমান বেছি মানে খুব মৰম লগা আছিলে মোৰ হাজবেণ্ড, কিন্তু ধুনীয়া আছিলে, বগা চগা ধুনীয়া সৰু ল'ৰা, আৰ্যত পঢ়ি আছিলে তেতিয়া, তেওঁ বি এছ চি পঢ়ি আছিলে। তাৰপিছত আই হীৰাটোৰ লগত মোৰ কথা আছে বুলি কৈ গুচি গ'ল, গ'ল গ'ল কথা তেনেকৈ গ'ল। তাৰপিছত মই তেতিয়া মই মেট্ৰিক পাছ কৰা নাই, মেট্ৰিক পাছ কৰিলোঁ, অমুক কৰিলোঁ, হেণ্ডিকত নাম লিখিলোঁ। তাৰপিছতে মাইছৰৰ পৰা এখন চিঠি আহিছে যে আমাৰ ঘৰলৈকে, কি লিখিছে নাজানো, পাছ কৰাই বহুত ভাল লাগিছে, হেণ্ডিকত নাম লিখাই বহুত ভাল লাগিছে, মোক চাগে চিনি নাপাবা, তোমাৰ হীৰাই চিনি পায়, মোৰ হীৰা মোৰ বন্ধু হয় আৰু মই হীৰাৰ গান মই খুব ভাল পাওঁ। এনেকৈ হীৰা বাইদেউৰ কথা কৈ কৈ কৈ মানে আমাৰ ঘৰত সোমাই গ'ল। মানে আমাৰ মানে হীৰা বাইদেউক ক'লে আমাৰ ঘৰত আহিব নোৱাৰে, দেউতা ষ্ট্ৰিক আছিলে খুব, দেউতা মানে কোনো ল'ৰাক আহিব নিদিয়ে, জে পি বিন্দুৰ লগত খালি কিবা কৰি হ'ল আৰু মানে। তাৰপিছতে আৰু এওঁৰ লগত মোক তেনেকৈয়ে চিনাকি হ'লোঁ, মাইছৰত গ'ল। তাৰপিছতে আহিলে মই অলৰেডি বি এ পাছ কৰিলোঁ, তেতিয়াহে মই মানে তেওঁক মানে ভালকৈ দেখিছোঁ আৰু। ঘৰৰ মানুহলৈ ভণ্টি, তেওঁৰ ভনীয়েক আছে, বঢ়িয়া মানে খুব ধুনীয়া ছোৱালী, আৰু তাৰ ভণ্টি সৰুজনীয়ে মানে নাচে, সত্ৰীয়া নচা নাছিলে, পিছত নাচিলে, তাই বিহু নাচিছিলে খুব ভাল। তেনেকৈ তেনেকৈ তাহাঁত আহি গ'ল, আহি মই এম এ পঢ়ি থাকোঁতে মোৰ যিদিনাখন ৰেগিং হয়, ৰেগিঙৰ দিনাখনে মায়ে এখন চিঠি দিছে এজনী ছোৱালীৰ হাতত, তই য'তে আছ যেনেকৈ আছ পুতুককৈ গুচি আহ। এতিয়া ৰাহুল মানে এখেতৰ নামটো ৰাহুল আছিলে দেই, নামটো ধুনীয়া কাৰণে আচলতে মই ভাল পাইছিলোঁ, দেখাটো ধুনীয়া। তাৰপিছতে আৰু কৈছে সিহঁতৰ ঘৰৰ চব মানুহ আহিছে, তই ইমিডিয়েট গুচি আহ। আচ্ছা সেইফালে ৰেগিং চলি আছে মোৰ একদম ছিনিয়ৰ ল'ৰাবিলাকে ইউনিভাৰ্চিটিত আমাৰ অসমীয়া ৰুমটোত। তাৰপিছতে মই কোৱা নাই সঁচা কথাটো, এনেকুৱা এনেকুৱা হৈছে, মোক ইমিডিয়েট মাতি পঠিয়াইছে কোনোবা আলহী আহিছে, তেওঁ গম পাইছে, তিলক বৰুৱা আছিলে তেখেত দাদাটোৰ নামটো। তেওঁ কৈছে মই জানছোঁ যা তোৰ, মংগলে ভাষাত কৈছে মই জানছোঁ যা তোক চাবা আহিছোঁ যা, এনেকৈ কৈছে আৰু। আহিলে তথাপি এটা হ'লেও গান গাই যা, তেতিয়া সিহঁতে কৈছে আমি ছিলেক্ট কৰি দিম, ৰেগিং যে এৰি দিয়া প্ৰিয় মই গান যাম, সেই গানটো গাব দিছে। মই নোৱাৰোঁ গাবলৈ সঁচাকৈ, কিন্তু গাইছোঁ আৰু দুটামান লাইন গাই আৰু।
0: সেই দুটা লাইনে আকৌ আজি গাই দিয়ক, আমি অনুষ্ঠানটো ইয়াতে সামৰিম, তাৰপাছত পৰৱৰ্তী খণ্ডত বিতংকৈ পাতিম।

0: বাইদেউক আমি সহজে এৰি দিলোঁ এইটো খণ্ডৰ কাৰণে এৰিছোঁ, অহা খণ্ডত আকৌ লগ পাম। আৰু বাইদেৱে বহুত গীতৰ কথা ক'ব, গীতৰ আঁৰৰ কথা ক'ব, তেওঁ কিদৰে মানিবদ্ধ কৰিলে আকাশবাণীৰ সৈতে, তেওঁৰ স্বীকৃত কণ্ঠশিল্পী কেনেকৈ হ'ল সেই কথা, তেওঁৰ স্বামীৰ কথা, তেওঁৰ এতিয়াৰ পৰিয়ালটোৰ কথা, এতিয়ালৈকে সংগীতৰ যাত্ৰা কিদৰে আগবঢ়াই লৈ গৈ আছে, এই সকলো কথা পাতিম। বাইদেউ আজিলৈ এৰিছোঁ, অহাখনত আকৌ লগ পাম।
1: বহুত বহুত ধন্যবাদ, আকৌ নিশ্চয় লগ পাম।
0: ধন্যবাদ, নমস্কাৰ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী মীৰা দাস চহৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। সংগীতাংশত সহযোগ মনদীপ মহন্তৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি। মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাত তোমালোকলৈ লৈ আহিছোঁ এটি বিচিত্ৰানুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে চোৰতাল সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানৰ প্ৰথমেই শুনো আহা ভাৰ্গৱ কাশ্যপৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

ভাৰ্গৱ কাশ্যপৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলা। অনুষ্ঠানত এইবাৰ শুনোৱা সমবেত কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত।

সমবেত কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। পৰিৱেশন কৰিলে ক্ৰমে দৃষ্টি বৰ্মন, কৃষাংগী ডেকা, পৰশমণি আদিত্য, সহিষ্ণু দাস, অংকিত দাস, আয়াঞ্চ বশিষ্ঠ, মায়ং কাশ্যপ মহন্ত, নব্যনীল শৰ্মা, ভাৰ্গৱ কাশ্যপ আৰু হৰশালী পেগুৱে। এইবাৰ শুনো আহা অংকিত দাসৰ।

ৰিহাংগী ডেকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটি শুনিলা। এইবাৰ পুনৰ এটি বিষ্ণুৰাভাৰ গীত শুনোৱা হা দৃষ্টি বৰ্মনৰ কণ্ঠত।

দৃষ্টি বৰ্মনৰ কণ্ঠত বিষ্ণুৰাভাৰ ৰচিত গীতটি শুনিলা। এইবাৰ শুনাবলৈ লৈছোঁ এটি লোকগীত পৰশমণি কাশ্যপৰ কণ্ঠত।

0: মণি কাশ্যপৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ শুনাবলৈ লৈছোঁ মায়ং কাশ্যপ মহন্তৰ কণ্ঠৰ এটি কবিতা।
1: কবিতাৰ শিৰোনাম ভাং ভাং ভাং ভাং। কবি হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, চিং চিং চিং চিং দাহৰ বান্ধোন চিং, খোল খোল খোল খোল কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ দাং, শুন খৌৱা শুন শুন ঘেৰিছে ৰণ বিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুকুতিৰ সুৰুজৰ আহ্বান, হালোৱা সজোৱা হেৰো মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান।
0: মায়ং কাশ্যপ মহন্তৰ কবিতা আবৃত্তি শুনিলা। এইবাৰ শুনোৱা আয়ান্স বশিষ্ঠৰ কণ্ঠত জয়ন্ত হাজৰিকাৰ এটি গীত।

0: আয়ান্স বশিষ্ঠৰ কণ্ঠত জয়ন্ত হাজৰিকাৰ গীতটি শুনিলা। অনুষ্ঠানৰ শেষত শুনোৱা হা দুটি কবিতা। প্ৰথমে এয়া সহিষ্ণু দাসৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি কবিতা।
1: অকমানি ল'ৰা, অকমানি ল'ৰা, থিয় দিব খোজোতেই থুপুক থাপাক পৰা, কোনোমতেই অকাই পকাই এখোজ দুখোজ যায়, চিট ভলঙা খায়, খোজ কাঢ়িব নপাৰোতে লৰ দিবলৈ চায়, কান্দে ৰাতি পৰে পৰে দুধ নাপাই চিঞৰ ধৰে, হঁহা কন্দা দুটা কথা এতিয়া মাথোন জানে, মুখৰ এটাও মাত ফুটা নাই কলকলাই পাৰে মানে, নতুন কিবা পালে নিয়ে মুখৰ ফালে, হিচাপ নেপায় নাকৰ বিন্ধাত গুজে, উৰি যোৱা ঘৰ চিৰিকা থাপ মাৰিব খোজে।
0: এইবাৰ নব্যনীল শৰ্মাৰ কণ্ঠত শুনোৱা হা বিষ্ণু ৰাভা ৰচিত এটি কবিতা।
2: অ জুমে জুমে আহ কেঁচা শুন, আহ বনোৱাৰ তল, ন পোহৰৰ জিলি খানি যাওঁ আগবাইবোৰ, জুগমীয়া হাঁচতীয়া যা জাৱৰি মৰি, চিকুনাই যাওঁ গা জোকাৰি তেহাৰ পুৰণি ধূলি, নতুন খাচত নতুন ভাৱত ন ধৰাত উজলিৰ, আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল, মুকুটিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল, শাৰী শাৰী প্ৰজাবাৰী লাখে লাখে খাল, নীলগৰ পিতনিটোৰ পিত খোৱা জঞ্জাল, আলান ঢুকলীয়া ঢোলৰে ৰান্ধোল খাল, চাফ কলিগাত হাজি আদি বাট তেগুৱাই দেখুৱাওঁ গাৰ বল, আহ আহ সমনীয়া ন সমাজ কৰো ভুল।
0: ইমান পৰে চোৰতাল সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলা। বাদ্যযন্ত্ৰ সংগত কৰিলে ক্ৰমে অনুষ্ঠানটিত বাদ্যযন্ত্ৰ সংগত কৰিলে ক্ৰমে হাৰমনিয়ামত পিংকু গোস্বামী শৰ্মা, তবলাত জয়ন্ত গোস্বামী, গীটাৰ দীপ গোস্বামী আৰু পাৰ্কাচনত শিখাজ্যোতি মজুমদাৰে। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময় হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ চোৰাত এই একে সময়তে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো সংগীতা শৰ্মাই। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত আজি 439 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলি আছে। আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। অশান্ত জৰ্জৰ মণিপুৰত শুকুৰবাৰে নিশাৰে পৰা পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। কুকি আৰু নগাৰ সংঘৰ্ষত 9 জন লোকে প্ৰাণ হেৰুৱাইছে। সেৱা সংকল্প অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী সেৱা তথা আঁচনিসমূহ প্ৰদানৰ উদ্দেশ্যে সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ শক্তি সবল আৰু স্বাৱলম্বী গাঁৱত নিহিত হৈ আছে বুলি মন্তব্য কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কন্যা দিৱস উপলক্ষে প্ৰতিগৰাকী কন্যালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন AIRৰ মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পম্পা চন্দ আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা আৰু ময়ূৰ কৃষ্ণ মহন্ত, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ। নাটশালা।

0: তাইতো গা অলপ দি গাভিন কৰো, এইকেইদিন যতন নললি গাখীৰ খাবি ভালকে মুখক লগিন। ঐ নবীন, তই কোক যা
1: নদীৰ পাৰো।
0: কিয়?
1: বৰপেটাৰ চব মানুহ আজি তাতে লগৰ কথা।
0: ঐ মূৰ্খ, তোৰ মাথাটো তাহোন নষ্ট কৰছে। যিগিলাখান মানুহক মই মোৰ হাউলিত সোমাব নেদো, সেইগিলাখান মানুহৰ লগত তই মিতিৰালি পাত পাকিছা।
1: পিতা,
0: গীত গাই নাও খেলে ভাত উল দিন আছে।
1: দেশৰ অন্য জেগাৰ নদী গিলান বদলে বদলে বেলেগ কৰিব পাৰে, আমাৰ কৃষ্টি ৰক্ষা কৰাৰ কথা কিয় আপুনি এখন ভাবিব নোৱাৰে?
0: তোৰ আৰু কিবা ক'ব লগা আছে?
1: অ আছে, মুঠতে নাৱৰ খেলা বন্ধ কৰি মথাউৰি হবা নেদো।
0: নেদা, মথাউৰি হবা নেদা। এই তোৰ মাথাটোত পকাই বাহাল হৈছে, জামলে পকাই বাহাল হৈছে। শুন, এইগিলাখেন পৰিৱৰ্তন, আজি পানীৰ নাও আকাশত চলোৱাৰ সময়। এই সৰু সৰু মানুহ গিলাখানৰ লগত লগ লাগি নিজে পানীত ডুবি নমৰবি।
1: পিতা, মই কিন্তু কৈ দিছো এই কাম বন্ধ হবাই লাগব, নহলি মই কাকো সুধাই নেৰো।
0: সুধাই নেৰা, ই পৰমানন্দ, পৰমানন্দ। বাঘল লেংৰেডি কাণ খুজৈছ, তোৰ খেল ন, মই পানীত ডুবে এৰিম। এই গৰু পাৰবাই লাগব, তাহাৰ দলটো ভাঙি দুফাল্লা কৰবাই লাগব, ইহে যদি শান্তিত কাম কৰিব পাৰা।
2: চাওঁ দেচোন কি কৰিব পাৰো।
0: চাওঁ নহয়, কৰবাই লাগব। থা চন্দ্ৰ, আজি মই কীৰ্তনঘৰৰ মেম্বৰ হবা ওলছো দেচোন, হয় কি নহয়? আৰু কালি দিনকাল ভাল হলিতো মই এম এল এ বা মন্ত্ৰীয়ে হব পাৰো দেচোন, হয় কি নহয়? হা ঐ, নাম তাতে শুনে, হয় না নহয়?
2: কাকা, কিয় নহয়, কিয় নহয়?
0: এইগিলাখান কি জানা? এইগিলাখান হল তো রাজনীতির কায়দা। মানুষ ভাগ ভাগ করে রাখবা পারাটোয়ে হল রাজনীতির আসল ক্যাপাসিটি।
2: হয় দে, হয় দে।

নবীন, তই গুচি নাচবি, ঐ নবীন, নবীন।

বৰসেৱাত লগোৱাৰ যুগ এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ এয়া জনাৰ যুগ এয়া বুজাৰ যুগ এয়া জেত যুগ আণৱিক যুগ এয়া কিমান

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া 12:05 আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে নামেৰী ৱাইল্ড ক্লাছৰুম শীৰ্ষক বিশেষ উদ্যম, ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ, নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰী ৰূপত আৰাধনা, আৰু ইন্দোৰত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত 150, সহকাৰী শাখা প্ৰবন্ধক পদত 125 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগত ESIC আঁচনিৰ অধীনত 12 বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184 কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত 52 সহকাৰী অভিযন্তা আৰু 16 কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 2021 পৰা মুঠ 1,65,310 নিবনুৱাক বিভিন্ন পদত নিযুক্তি দিছে। ৰাজ্যৰ বন বিভাগে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে নামেৰী ৱাইল্ড ক্লাছৰুম শীৰ্ষক বিশেষ উদ্যম গ্ৰহণ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। এই উদ্যম অষ্টম শ্ৰেণীৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি থাকিব আৰু বিদ্যাৰ্থীসকলক পাঠ্যপুথি আৰু পৰম্পৰাগত শ্ৰেণীকোঠাৰ সীমনাৰ বাহিৰলৈ গৈ শিক্ষা আহৰণৰ বাবে 2-3 আৱাসিক কাৰ্যসূচীৰ ব্যৱস্থা কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ ছাত্ৰীসকলে চৰাই নিৰীক্ষণ, বনাঞ্চলত পদযাত্ৰা, বন্যপ্ৰাণীৰ সন্ধান আৰু নদীৰ পৰিৱেশতন্ত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ অভিজ্ঞতা আহৰণৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰি বিদ্যাৰ্থীসকলে জীয়াভৰলী নৈত দুঃসাহসিক নৌকাচালনা আৰু স্থানীয় জনগোষ্ঠীৰ পৰম্পৰাৰ বিষয়ে জানিব পাৰিব। প্ৰকৃতিবিদ আৰু বন বিভাগৰ কৰ্মীসকলে ছাত্ৰ ছাত্ৰীসকলক সকলো কাৰ্যসূচীৰ পথ প্ৰদৰ্শন কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অভিজ্ঞতা আৰু নিৰীক্ষণযোগে অৰ্জন কৰা জ্ঞানৰ বিষয়ে ফিল্ড জাৰ্নেলত লিপিবদ্ধ কৰিব লাগিব। শিক্ষাৰ্থীসকলক কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাক 9 ৰূপত পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বেলশৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দুৰ্গা পূজা অনুষ্ঠিত হ'ব। দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত

0: অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা আয়োজন কৰাৰ ব্যৱস্থা কৰিছে। পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজা সমিতিসমূহে পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো প্ৰশাসনে বাধ্যতামূলক কৰিছে। 16ৰ পৰা 21 অক্টোবৰলৈ হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো পূজা সমিতিক মানপত্ৰ প্ৰদান কৰা হ'ব। ইপিনে গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ দেৱী দৰ্শনৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি দৰ্শনাৰ্থীসকলে বুক মাই শ্ব'ৰ জৰিয়তে 199 টকা দি আগতীয়াকৈ টিকট বুক কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ৰাজ্যত বিশ্ববেংকৰ সাহায্যৰে এইবছৰ 22খন দলং নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰে 12খনৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ টেঙাবস্তিত পকী দলং নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰি বিধায়ক পদ্ম হাজৰিকাই শিৱপুৰীৰ পৰা হাজংগাঁও সংযোগী দলংখনে দুয়োপাৰৰ জনসাধাৰণক উপকৃত কৰিব বুলি মন্তব্য কৰে।
1: ৱৰ্ল্ড বেংকৰ পৰা আমি এইবছৰ 22খন দলং পাম, তাৰে 12খনমান আধাৰশিলা হৈ গৈছে আৰু সেইখন হ'ল হাজং চুলিৰ যিখন দলং, এই দলংখনে দুইপাৰৰ বহু মানুহৰ উপকাৰ কৰিব। গতিকে এইটো বহুদিনৰ দাবী আছিল, আশা আছিল, আজি বাস্তৱত ৰূপায়িত হৈছে। এইটো এইকাৰণেই হৈছে যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, ৰাজ্যত মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেইকাৰণে আমাৰ এই কথাবিলাক সম্ভৱ হৈছে। গতিকে নদুৱাৰ সমষ্টি এখন জাকত জিলিকা সমষ্টি হ'ব, সমস্যা মানুহৰ প্ৰায় শেষ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ, ৰাস্তা পদূলি চিকিৎসা শিক্ষা ব্যৱস্থা সকলোতে, আৰু দুখীয়া মানুহৰ দুখ মোচন কৰিব যিমানখিনি অভিলাষী আঁচনি চৰকাৰ আছে সকলো সঠিকভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আঁচনি, মুখ্যমন্ত্ৰী ডাঙৰীয়া আঁচনি। গতিকে নিশ্চয় আমাৰ লক্ষ্য নদুৱাৰ সমষ্টিৰ মানুহ, মোৰ লক্ষ্য সুখত ৰাখিব লাগে, সন্তুষ্টিৰে ৰাখিব লাগে। তাৰ কাৰণে মই যিহেতু ষষ্ঠবাৰৰ কাৰণে মোক বিধায়ক কৰিছে, মই সকলো প্ৰকাৰে দিনে নিশাই কষ্ট কৰি হ'লেও আমাৰ ৰাইজক মই সুখত ৰাখিম। সমন্বয় সম্প্ৰীতিৰ মাজৰ সদ্ভাৱৰ মাজেৰে আমি ভাই ককাইৰ নিচিনা কৰি ইয়াত জীয়াই।
0: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। ৰাজ্যৰ বিভিন্ন জিলাত আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কন্যালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিগৰাকী কন্যাৰ সপোন, প্ৰতিভা আৰু সম্ভাৱনাক সন্মান জনাই তেওঁলোকৰ বাবে এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলি প্ৰকাশ কৰিছে। নিযুত মইনাৰ দৰে অভিলাষী আঁচনিয়ে চৰকাৰৰ লক্ষ্য সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। গোৱালপাৰা পৌৰসভাই চহৰখনৰ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰবাসী ৰাইজক পৰিষ্কাৰ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে পৌৰসভাই চহৰৰ 19টা ৱাৰ্ডত উপযুক্ত ঠাই বাছনি কৰি খোৱাপানীৰ ব্যৱস্থা কৰিছে। বিশেষকৈ ধৰ্মীয় স্থানক প্ৰাধান্য দি সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ আদিত খোৱাপানী আঁচনিৰ অধীনত সুব্যৱস্থা গ্ৰহণ কৰা হৈছে। 2027 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ পত্ৰত উল্লেখ থকা 6টা বিষয়তে বাধ্যতামূলকভাৱে অৱতীৰ্ণ হ'ব লাগিব। আটাইকেইটা বিষয়তে উত্তীৰ্ণৰ বাবে 33 শতাংশকৈ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে কোনো এটা বিষয়ত অনুত্তীৰ্ণ হলেও বাকীকেইটা বিষয়ত ন্যূনতম 33 শতাংশকৈ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীসকলকো চৰ্ত সাপেক্ষে উত্তীৰ্ণ ঘোষণা কৰা হ'ব। মৰিগাঁৱৰ চাৰণ বিলৰ ৰাজ্যিক কেনয়িং আৰু কায়াকিং কেন্দ্ৰত হিলমেন 51.5 অসম ট্ৰাইথলন 2026 প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যই পতাকা জোকাৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ 500তকৈও অধিক খেলুৱৈয়ে এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বিশ্ব মানসিক দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে সৰু সজাই ষ্টেডিয়ামৰ পৰা গ্ৰেট জি পি চি ৰাণ 2026 শীৰ্ষক মাৰাথন উলিওৱা হয়। শাৰীৰিক, মানসিক আৰু স্বাস্থ্য সজাগতাৰ লক্ষ্যৰে আয়োজন কৰা এই বিশেষ দৌৰ প্ৰতিযোগিতাত মহানগৰীৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকসকলে অংশগ্ৰহণ কৰে। পুৰুষ মহিলা উভয়ৰ বাবে অনুষ্ঠিত 5 কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত শতাধিক সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰে। সাপ্তাহিক জিজ্ঞাসাৰ আতিকুৰ ৰহমানে প্ৰথম, DY 365ৰ মৃন্ময় জ্যোতি শৰ্মাই দ্বিতীয় আৰু

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সঞ্জীৱ ৰাজবংশীয়ে তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া মুন্না প্ৰসাদ গুপ্তা, মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা উপস্থিত থাকে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে নামেৰী ৱাইল্ড ক্লাছৰুম শীৰ্ষক বিশেষ উদ্যম। ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ। নৱৰাত্ৰিৰ প্ৰথম দিনটো দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা। আৰু ইন্দোৰত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40 বজাত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে শুনোৱা হওক মা তুমি অনন্যা ছবিখনৰ এটি গীত। জুবিন গাৰ্গ আৰু শান্তাউজীৰে কণ্ঠদান কৰা এই গীতটিৰ বাবে অনুৰোধ কৰিছে বেলতলাৰ পৰা নিবেদিতা ৰহাং, সৃষ্টি চৌধুৰী আৰু নমিতা চৌধুৰীয়ে। আহকচোন গীতটি শুনো।

মালিগাঁৱৰ পৰা ৰাজেশ সরকার আৰু নমিতা সরকারৰ অনুৰোধত এইবাৰ শুনোৱা হওক কাঁচঘৰ ছবিখনৰ এটি গীত। গীতৰ কথা ভূপেন হাজৰিকাৰ, কণ্ঠ সুমন কল্যাণপুৰৰ।

ডিফুৰ পৰা অংকুৰজ্যোতি আৰু মা দেউতা, লগতে কামৰূপৰ বন্দৰগুগৰ পৰা নেংচাম টুমুঙৰ অনুৰোধত অনুষ্ঠানৰ শেষত এয়া জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰেই সামৰিব লাগিব আমাৰ আজিৰ কল্পতৰু অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। নিবেদন কৰা হৈছে আইডোৰ বুলনী।

আইদেউৰ বোলনীৰ সমস্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজি আন্তৰ্জাতিক কন্যা শিশু দিৱস। গোটেই বিশ্বজুৰি প্ৰতিবছৰে 11 অক্টোবৰ তাৰিখে এই দিৱস পালন কৰা হয়। আন্তৰ্জাতিক কন্যা শিশু দিৱস হৈছে কন্যা শিশুৰ অধিকাৰ, মৰ্যাদা, শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি সমাজত সজাগতা সৃষ্টি কৰাৰ এক গুৰুত্বপূৰ্ণ দিন। প্ৰতিগৰাকী কন্যা শিশুৱে এখন সুন্দৰ ভৱিষ্যতৰ সম্ভাৱনালৈ জন্মগ্ৰহণ কৰে। সেয়েহে কন্যা সন্তানক বোজা হিচাপে নহয়, সমাজ আৰু দেশৰ ভৱিষ্যত শক্তি হিচাপে আমি জ্ঞান কৰিব লাগে। কন্যা শিশুক ভাল শিক্ষা, পুষ্টিকৰ আহাৰ আৰু নিৰাপদ পৰিৱেশ প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব। তেওঁলোকৰ সপোনক সন্মান কৰি নিজৰ প্ৰতিভা আৰু সামৰ্থ্য বিকাশৰ সুযোগ দিব লাগে। কন্যা শিশুৱে যেতিয়া আত্মবিশ্বাসেৰে আগবাঢ়িব, তেতিয়াহে এখন সুস্থ, সমতাপূৰ্ণ আৰু উন্নত সমাজ গঢ়ি উঠিব। কন্যা শিশু কেৱল এটি পৰিয়ালৰ সন্তান নহয়, কন্যা হৈছে এখন সমাজৰ ভৱিষ্যত। শ্ৰোতাসকল, আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষে আজিৰ বোলনীত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিশেষ অনুষ্ঠান, অগ্নিকন্যাৰ বাবে এটি বিশেষ দিন। এই অনুষ্ঠানত বিভিন্ন কৰ্মক্ষেত্ৰৰ সৈতে জড়িত কেইগৰাকীমান মহিলাৰ কন্যা শিশু সম্পৰ্কে মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ।

0: অনুষ্ঠানৰ আৰম্ভণিতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অনিতা মেধিয়ে আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষে এনেদৰে কয়।
1: এগৰাকী কন্যা শিশু জন্ম লোৱাৰ লগে লগে এখন ঘৰত কেৱল এজনী ছোৱালী নাহে, আহে এটি সপোন, আহে এটি সম্ভাৱনা আৰু আহে এটি নতুন ভৱিষ্যত। কিন্তু আমি নিজকে এবাৰ প্ৰশ্ন কৰোঁ আহকচোন, আমি এই সপোনটোক কিমান স্বাধীনতা দিছোঁ, আমি এই সম্ভাৱনাক কিমান সুযোগ দিছোঁ। আজিও আমাৰ কোনো কোনো ঠাইত কন্যা সন্তানক পুত্ৰ সন্তানতকৈ কম গুৰুত্ব দিয়া হয়, শিক্ষাৰ ক্ষেত্ৰতে হওক, পুষ্টিৰ ক্ষেত্ৰতে হওক, সিদ্ধান্ত গ্ৰহণৰ অধিকাৰতে হওক, আনকি নিজৰ সপোন বাছি লোৱাৰ ক্ষেত্ৰতো বহু কন্যাই বাধাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু আমি পাহৰি যাব নালাগে, এগৰাকী শিক্ষিত কন্যা মানে কেৱল এগৰাকী শিক্ষিত নাৰীয়েই নহয়, এগৰাকী শিক্ষিত কন্যা মানে এটা শিক্ষিত পৰিয়াল, এখন সচেতন সমাজ আৰু এখন শক্তিশালী দেশ। এগৰাকী কন্যাই চিকিৎসক হ'ব পাৰে, বিজ্ঞানী হ'ব পাৰে, শিক্ষক হ'ব পাৰে, আৰক্ষী বিষয়া হ'ব পাৰে, খেলুৱৈ হ'ব পাৰে, উদ্যোগী হ'ব পাৰে, আৰু আটাইতকৈ ডাঙৰ কথা, তাই নিজেই জীৱনৰ সিদ্ধান্ত নিজে ল'ব পৰা এগৰাকী আত্মনিৰ্ভৰশীল মানুহ হ'ব পাৰে। সেয়েহে কন্যা শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব কেৱল চৰকাৰৰে নহয়, এই দায়িত্ব আমাৰ সকলোৰে। পিতৃ মাতৃ হিচাপে প্ৰথম দায়িত্ব পৰিয়ালৰ। কন্যা সন্তানক পুত্ৰ সন্তানৰ সৈতে কোনো ক্ষেত্ৰতে বৈষম্য নকৰা, খাদ্য, শিক্ষা, চিকিৎসা, পোচাক, সুযোগ সকলোতে সমান অধিকাৰ দিব লাগে। কন্যাক কেৱল ভাল ছোৱালী হ'বলৈ নহয়, আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী মানুহ হ'বলৈ শিকাব লাগে। তাইক নিজৰ মতামত প্ৰকাশ কৰিবলৈ, নিজৰ সিদ্ধান্ত ল'বলৈ আৰু নিজৰ সপোন বাচিবলৈ উৎসাহিত কৰিব লাগে। শিক্ষক হিচাপে বিদ্যালয় আৰু শিক্ষানুষ্ঠানখন হৈছে কন্যাৰ দ্বিতীয় ঘৰ। শিক্ষকসকলে কন্যা শিশুক কেৱল পাঠ্যপুথিৰ শিক্ষা নহয়, আত্মবিশ্বাস, নেতৃত্ব, আত্মৰক্ষা আৰু নিজৰ অধিকাৰৰ বিষয়েও সচেতনতা আনি দিব লাগে। এগৰাকী ছোৱালীয়ে যদি কয় মই ডাঙৰ হৈ ডাক্তৰ হ'ব বিচাৰোঁ, তেন্তে তাইক এইটো কঠিন বুলি নিৰাশ কৰিব নালাগে, কিন্তু এইটোহে ক'ব লাগে যে তুমি পৰিশ্ৰম কৰা, তুমি নিশ্চিতৰূপে তোমাৰ পৰিশ্ৰমৰ সফল ৰূপ পাবা। সমাজৰ দায়িত্ব হিচাপে সমাজে কন্যা শিশুক লৈ থকা পুৰণি যিবিলাক ধাৰণা সকলো সলনি কৰিব লাগিব। ছোৱালীয়ে এইটো কৰিব নোৱাৰে, ছোৱালীৰ বাবে এইটো নহয়, এনেধৰণৰ বাক্যৰে কন্যাৰ সপোনৰ দুৱাৰ বন্ধ কৰিব নালাগিব। বাল্য বিবাহ

0: লিংগ বৈষম্য, শিশুৰ ওপৰত হিংসা আৰু নিৰ্যাতনৰ বিৰুদ্ধে সমাজৰ প্ৰতিজন ব্যক্তিয়ে মাত মাতিব লাগিব। পুৰুষ আৰু ল'ৰাসকলৰ দায়িত্ব হিচাপে কন্যা শিশুৰ সুৰক্ষা কেৱল ছোৱালীৰে যে আছে তেনেকুৱা নহয়, তেওঁলোকৰ ল'ৰা আৰু পুৰুষসকলৰ সমান দায়িত্ব আছে। আমি আমাৰ ল'ৰাসকলক শিকাব লাগিব যে সন্মান মানে দুৰ্বল বুলি ভবা নহয়, সন্মান মানে সমান মানুহ হিচাপে গ্ৰহণ কৰা। এগৰাকী ছোৱালীক সন্মান কৰা আৰু অন্যায় দেখিলে প্ৰতিবাদ কৰা, এইবোৰ কন্যা শিশুৰ প্ৰতি আমাৰ বিশেষ দায়িত্ব। চৰকাৰ আৰু প্ৰতিষ্ঠানৰ দায়িত্ব হিচাপে কন্যা শিশুৰ বাবে শিক্ষা, স্বাস্থ্য, পুষ্টি, সুৰক্ষা আৰু দক্ষতা বিকাশৰ সুযোগ নিশ্চিত কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু কেৱল আঁচনি বা আইন থাকিলেই নহ'ব, সেই অধিকাৰসমূহত যাতে বাস্তৱত প্ৰতিগৰাকী কন্যাৰ ওচৰলৈ যায় তাৰ বাবে সমাজৰ আৰু প্ৰশাসন দুয়োটাই সচেতন হ'ব লাগিব। আৰু আমাৰ নিজৰ দায়িত্বনো কি? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমি আন কোনোবাই পৰিৱৰ্তন আনিব বুলি অপেক্ষা কৰিব নালাগিব। আমাৰ নিজৰ ঘৰতে যদি এগৰাকী কন্যা থাকে, তাইক সমান সুযোগ দিব লাগিব। আমাৰ ওচৰত যদি কোনো কন্যা শিশুৱে সমস্যাৰ সন্মুখীন হয়, তেন্তে নীৰৱ হৈ নাথাকি সহায় কৰিব লাগিব। আৰু কোনো ঠাইত যদি কন্যাৰ প্ৰতি অন্যায় দেখোঁ, তেন্তে এইটো মোৰ বিষয় নহয় বুলি তাৰ পৰা আঁতৰি আহিব নালাগিব। কাৰণ এগৰাকী কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰা মানেই কেৱল এগৰাকী শিশুক সুৰক্ষিত কৰা নহয়, এখন পৰিয়াল, এখন সমাজ আৰু এটা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষা কৰা বুজা যায়। আহক, আমি কন্যা শিশুক কেৱল সুৰক্ষা দিয়াৰ কথাই নাভাবোঁ, আমি তাইক উৰিবলৈ ডেউকা দিওঁ, তাইক কেৱল এটা বাট দেখুৱাই নিদিওঁ, তাই নিজৰ বাট নিজেই বাছি লোৱাৰ এটা সাহস দিওঁ। তাইক কেৱল সপোন দেখিবলৈ নকওঁ, সেই সপোন পূৰণৰ সুযোগো তাইক আমি বনাই দিওঁ। কাৰণ কন্যাৰ সপোন যিমানেই ডাঙৰ হ'ব, আমাৰ সমাজৰ ভৱিষ্যতো সিমানেই উজ্জ্বল হ'ব।
1: সেয়া আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অনিতা মেধি, এইবাৰ এয়া লেখিকা তথা অভিভাৱক পাপৰি শৌকা ধৰা।
2: পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈ থৈ যোৱা সেই কথাষাৰ আমি সকলোৱে জানো যে আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। কিন্তু আমাৰ বেছিভাগে এই কথাষাৰৰ বিশ্লেষণ কৰি নাচায় যে তেখেতে শিশু বুলি কওঁতে ল'ৰা ছোৱালী দুয়োকে সামৰি লৈছিল, কন্যা শিশুকো এই কথাষাৰত সমানেই গুৰুত্ব দিয়া হৈছিল। ঠিক তেনেদৰে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে এটা ল'ৰা সন্তানক শিক্ষিত কৰিলে কেৱল ল'ৰাটোহে শিক্ষিত হৈ উঠে, কিন্তু এগৰাকী কন্যা শিশুক শিক্ষিত কৰিলে কেৱল এজন ব্যক্তিয়েই নহয়, এটা পৰিয়াল আৰু এখন সমাজ শিক্ষিত হৈ উঠে। এনে বহু মহান মনীষীৰ কৰ্ম আৰু উক্তিৰে আমি সমৃদ্ধ যদিও, কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আজিও যুঁজ দিবলগীয়া অৱস্থাটোৱে আচলতে আমাৰ অজ্ঞতাকে সূচায়। অৱশ্যে এতিয়া সময় সলনি হৈছে, সমাজ সলনি হৈছে আৰু তাৰ লগে লগে সলনি হৈছে মানুহৰ চিন্তাধাৰাও। যি চিন্তাধাৰাই এটা বিশ্বাস গঢ় দিবলৈ সক্ষম হৈছে যে কন্যা শিশু সমাজৰ বোজা নহয়, বৰঞ্চ তেওঁলোক সমাজৰ সম্পদহে। কন্যা শিশুক সন্মান, শিক্ষা আৰু সমান অধিকাৰ প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব। কন্যা শিশুৰ সুৰক্ষা আৰু শিক্ষা এখন উন্নত সমাজৰ প্ৰতিশ্ৰুতি। এই আদৰ্শৰে এখন বৈষম্যহীন আৰু সুন্দৰ সমাজ গঢ়াৰ পথত অগ্ৰসৰ হোৱাৰ সময়ত বহুতো ভাল লগা অভিজ্ঞতা, আদৰ্শ, দৃষ্টান্ত, নিদৰ্শন আদিৰ সন্মুখীন হওঁ। তাৰে এটা শেহতীয়া উদাহৰণ হৈছে লাভলীনা বৰগোহাঁই। সদ্যসমাপ্ত এছিয়ান গেমছত 75 কেজি শাখাৰ বক্সিঙত স্বৰ্ণ পদক জয়েৰে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ ঘৰৰ 3জনী ছোৱালীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ। ল'ৰা সন্তান নথকা ঘৰৰ ছোৱালী বুলি এটা সময়ত যি দুই একে কিবা এষাৰ কৈছিল, এতিয়া সেইসকলেই লাভলীনাৰ সাফল্যত উবুৰি খাই আহি কৈছেহি, এনেকুৱা সম্পদ থাকিলে ল'ৰানো কেলেই লাগিছে। আচলতে ল'ৰাই হওক বা ছোৱালীয়ে হওক, সন্তান সদায় সন্তানেই। সিহঁতক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰাটোতহে অভিভাৱকৰ কৃতিত্ব, আৰু সেইটোকেই কৰি দেখুৱালে লাভলীনাৰ পিতৃ মাতৃয়ে। অলপতে লাভলীনাৰ এটা সাক্ষাৎকাৰ চাবলৈ পাইছিলোঁ। লাভলীনাই অতি সৰলতাৰে কৈ গৈছিল কিদৰে সৰু পথাৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা মাক দেউতাকে অলিম্পিকৰ সপোন দেখুৱাই তাইক ঘৰৰ পৰা উলিয়াই পঠিয়াইছিল, কিদৰে প্ৰতিটো খোজতে তাইৰ কাষত শক্তি হৈ ৰৈছিল, সন্মুখত আহি পৰা প্ৰতিটো বাধা সাহসেৰে কেনেকৈ দূৰ কৰিছিল। আজি আমি লাভলীনাক লৈ যি গৌৰৱ কৰাৰ সুবিধা পাইছোঁ, তাৰ আঁৰৰ কৃতিত্ব কিন্তু লাভলীনাৰ পিতৃ মাতৃহে। কাৰণ তাইৰ ভিতৰৰ গুণখিনি প্ৰথম তেওঁলোকেহে আৱিষ্কাৰ কৰিছিল আৰু সেইমতে তাইক যাৱতীয় সুবিধাখিনি কৰি দিছিল আৰু এটা পৰিৱেশ ৰচনা কৰি দিছিল।

0: পিতৃ-মাতৃৰ সেই ত্যাগ আৰু কষ্টৰ ফল আজি আমি সমগ্ৰ দেশখনে উদযাপন কৰাৰ সুবিধা পাইছো। ইমান ডাঙৰ খেলুৱৈ হৈও ইমান বিনয়ী, আচলতে এনে সংস্কাৰো ঘৰখনৰ পৰাই আহিছে। প্ৰতিগৰাকী কন্যা সন্তানৰ অভিভাৱকৰ বাবে লাভলীনা এটা ডাঙৰ আদৰ্শ। এইখিনিতে এটা ব্যক্তিগত উদাহৰণ দিব বিচাৰিছো। মই আছিলোঁ ঘৰৰ ডাঙৰ ছোৱালী, মোৰ দাদা এটা, ভাইটি এটাৰ ভণ্টি এজনী। গাঁৱলীয়া পৰিৱেশৰ যৌথ পৰিয়ালৰ মাজত ডাঙৰ হৈছিলোঁ। মোৰ মা কোনো কলেজ ইউনিভাৰ্চিটিৰ শিক্ষাৰে শিক্ষিত মানুহ নাছিল, কথম পি হাইস্কুলৰ দেওনা পাৰ হোৱা এগৰাকী সাধাৰণ মহিলা। কিন্তু তেওঁ আমাক দিয়া অসাধাৰণ জ্ঞানটো আছিল যে ল'ৰা ছোৱালী বুলি কোনো কথা নাই, কোনো বৈষম্য নাই, ইচ্ছা কৰিলে সকলোৱে সকলো কাম কৰিব পাৰে। সেয়েহে দাদা ভাইটিৰ কোনো কাপোৰ কানি আমাক কেতিয়াও ধুবলৈ দিয়া নাছিল আৰু সিহঁত দুটাক বুজাই দিছিল যে আমি যদি সিহঁতৰ কাপোৰ কানি ধোৱা আদি কামবোৰ কৰি দিব লাগে তেন্তে সিহঁতেও আমাৰ দুজনীৰ কাপোৰবোৰ ধুই দিব লাগিব, কামবোৰ কৰি দিব লাগিব। মায়ে হজুৰে কৈছিল যে পুত্ৰধন বুলি যদি অভিহিত কৰা যায় তেন্তে কন্যা লক্ষ্মী বুলিও ক'ব লাগিব। এনেকুৱা এটা পৰিৱেশৰ মাজত ডাঙৰ হৈ অহাৰ বাবেই হয়তো ছোৱালী সন্তান আৰু ল'ৰা সন্তানৰ পাৰ্থক্যটো কেতিয়াও কোনোদিনে মনত শিপাবলৈকে নাপালে। তদুপৰি আমাৰো একমাত্ৰ সন্তান যেতিয়া এজনী ছোৱালীয়েই, গতিকে সেই আওপুৰণি ভাৱধাৰাটোৰ কোনো প্ৰাসংগিকতাই দেখা নাপাওঁ। সেয়েহে ডাঠি কওঁ যে কন্যা শিশু কোনো পৰিয়ালৰ বোজা নহয়, তেওঁলোক দেশৰ অমূল্য সম্পদ আৰু ভৱিষ্যতৰ নিৰ্মাতা। এখন দেশৰ প্ৰকৃত উন্নতি তেতিয়াহে সম্ভৱ যেতিয়া সেই দেশৰ প্ৰতিগৰাকী কন্যাই শিক্ষা লাভ কৰাৰ, নিজৰ সপোন পূৰণ কৰাৰ আৰু সন্মানসহ জীয়াই থকাৰ সুযোগ লাভ কৰে। গতিকে কন্যা শিশুৰ প্ৰতি বৈষম্য, বাল্য বিবাহ আৰু নিৰ্যাতন দূৰ কৰি তেওঁলোকক শিক্ষা, সুৰক্ষা, মৰ্যাদা আৰু সমান অধিকাৰ প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব।
1: সেয়া আছিল লেখিকা তথা অভিভাৱক পাপৰি হোকাধৰা। অনুষ্ঠানত এবাৰ শুনো আহক হাফলং চৰকাৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰুণজুন শৰ্মাৰ কন্যা শিশু সম্পৰ্কে মনৰ কথা।
2: আজিৰ কন্যা শিশু কেৱল কাইলৈৰ নাগৰিক নহয়, তেওঁ আজিৰ সমাজখনৰো এক সম্ভাৱনাময় শক্তি হয়। এগৰাকী কন্যাই যদি ভাল শিক্ষা, স্বাস্থ্য, পুষ্টি, সুৰক্ষা আৰু আত্মবিশ্বাস লাভ কৰে তেন্তে তাৰ সুফল কেৱল তেওঁৰ জীৱনতে সীমাবদ্ধ নাথাকে। ইয়াৰ প্ৰভাৱ পৰিয়াল, সমাজ আৰু পৰৱৰ্তী প্ৰজন্মতো পৰিব পাৰে। আজি ভাৰতত কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট ইতিবাচক পৰিৱৰ্তন দেখিছোঁ। অল ইণ্ডিয়া ছাৰ্ভে অন হায়াৰ এডুকেশ্যন 2022-23 অনুসৰি ভাৰতত 18-23 বছৰ বয়সৰ উচ্চ শিক্ষাৰ্থীৰ মাজত মহিলাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 30.2% আৰু আনহাতে পুৰুষৰ 28.9%। অৰ্থাৎ উচ্চ শিক্ষাত ছোৱালীৰ অংশগ্ৰহণ এতিয়া পুৰুষতকৈ অলপ বেছি হয় আৰু এয়া নিশ্চয়কৈ এক আশাব্যঞ্জক ছবি হয়। কিন্তু এইখিনিতে মই ইয়াৰ লগতে আন এটা প্ৰশ্নও সুধিব খুজিছোঁ নিজকে, যে সকলো কন্যাই এই সুযোগ সমানে লাভ কৰিছেনে? উত্তৰটো এতিয়াও সম্পূৰ্ণ ইতিবাচক নহয়। বিশেষকৈ গ্ৰামাঞ্চল, দৰিদ্ৰ পৰিয়াল, সামাজিকভাৱে পিছপৰা সম্প্ৰদায় আৰু দূৰৱৰ্তী অঞ্চলৰ বহু কন্যাই এতিয়াও মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰা, উচ্চ শিক্ষা লাভ কৰা বা দক্ষতা বিকাশৰ সুযোগ লাভ কৰাত বাধাৰ সন্মুখীন হয়। সেয়েহে আমাৰ লক্ষ্য কেৱল ছোৱালীৰ সংখ্যা বিদ্যালয়ত বৃদ্ধি কৰা নহয়, আমাৰ লক্ষ্য হ'ব লাগে তেওঁলোকক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষা, দক্ষতা আৰু আত্মনিৰ্ভৰতালৈ লৈ যোৱা। ইয়াৰ সৈতে জড়িত আন এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে শিশু বিবাহ। ইউনিচেফৰ সাম্প্ৰতিক ইণ্ডিয়া কাণ্ট্ৰি প্ৰফাইল অনুসৰি ভাৰতত 20-24 বছৰ বয়সৰ প্ৰায় 23% যুৱতীৰ 18 বছৰ আগতেই বিবাহ হৈছিল। ভাৰতত শিশু বিবাহৰ হাৰ আগৰ তুলনাত যথেষ্ট কমিছে যদিও সম্পূৰ্ণভাৱে এতিয়াও এই সমস্যাটো নিৰ্মূল হোৱা নাই। আমি বুজিব লাগিব যে শিশু বিবাহ কেৱল বিবাহৰ এটা সমস্যা নহয়, ই শিক্ষা, স্বাস্থ্য, পুষ্টি, মানসিক বিকাশ, আৰ্থিক স্বাৱলম্বিতা আৰু সিদ্ধান্ত গ্ৰহণৰ অধিকাৰৰ সৈতে জড়িত হয়। এগৰাকী ছোৱালীয়ে যেতিয়া কম বয়সতে বিবাহিত হয় তেতিয়া তেওঁৰ উচ্চ শিক্ষা বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইউনিচেফৰ তথ্যটো দেখা যায় যে শিশু বয়সতে বিবাহিত হোৱা ছোৱালীৰ মাজত বিদ্যালয়ত অব্যাহত থকাৰ হাৰ অতি কম হয়। সেয়েহে কন্যা শিশুৰ ভৱিষ্যত

0: ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে শিক্ষাক আমি আটাইতকৈ শক্তিশালী অস্ত্ৰ হিচাপে ল'ব লাগিব। শিক্ষা এগৰাকী কন্যাক নিজৰ অধিকাৰ বুজিবলৈ, প্ৰশ্ন কৰিবলৈ, যুক্তিসংগত সিদ্ধান্ত ল'বলৈ আৰু নিজৰ জীৱনৰ বিষয়ে মতামত প্ৰকাশ কৰিবলৈ সক্ষম কৰে। মই অনুভৱ কৰোঁ যে ছোৱালী এগৰাকীৰ বাবে হায়াৰ এডুকেশ্যন কেৱল কেৰিয়াৰ তৈয়াৰ কৰা পথ নহয়, ই হৈছে ছেল্ফ কনফিডেন্স আৰু ডিচিশ্যন মেকিং এবিলিটি গঢ়াৰ এক শক্তিশালী মাধ্যম। এতিয়া আহোঁ আমি জেণ্ডাৰ ইকুৱেলিটিৰ কথালৈ। জেণ্ডাৰ ইকুৱেলিটি মানে কেৱল ছোৱালীক ল'ৰাৰ সমান সুযোগ দিয়া নহয়, ইয়াৰ অৰ্থ হৈছে এগৰাকী শিশুৰ লিংগৰ ভিত্তিত তেওঁৰ সম্ভাৱনাৰ সীমা নিৰ্ধাৰণ নকৰা। ছোৱালীয়ে বিজ্ঞান নলয়, ছোৱালীৰ বাবে পেচাটো কঠিন, ছোৱালীয়ে ইমান দূৰলৈ যাব নালাগে, এনেধৰণৰ সামাজিক ধাৰণাই কেতিয়াবা শিশুৰ সপোনক জন্মৰ আগতেই সীমাবদ্ধ কৰি দিয়ে। গতিকে আমি এইবোৰ সলনি কৰিব লাগিব। এগৰাকী ছোৱালী যদি বিজ্ঞানী হ'ব বিচাৰে, তেওঁক লেবৰেটৰীলৈ যাবলৈ উৎসাহিত কৰিব লাগিব। তেওঁ যদি খেলুৱৈ হ'ব বিচাৰে, তেওঁক খেলপথাৰলৈ যাতে আমি পঠিয়াব পাৰোঁ। তেওঁ শিক্ষক, চিকিৎসক, ইঞ্জিনিয়াৰ, ৰিচাৰ্চাৰ, এণ্টাৰপ্ৰিনৰ বা চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰিলে তেওঁৰ সেই সপোনক আমি বাস্তৱায়িত কৰাৰ বাবে আমি প্ৰস্তুত থাকিব লাগিব। কাৰণ এগৰাকী কন্যাৰ সপোনৰ আকাৰ তেওঁ লিংগই নিৰ্ধাৰণ নকৰে। এই ক্ষেত্ৰত চৰকাৰী পদক্ষেপৰ কথাও উল্লেখ কৰিব লাগিব। বেটি বচাও বেটি পঢ়াও হৈছে এনে গুৰুত্বপূৰ্ণ উদ্যোগ যাৰ লক্ষ্য হৈছে কন্যা শিশুৰ ছাৰ্ভাইভেল, প্ৰটেকশ্যন, এডুকেশ্যন আৰু ডেভেলপমেণ্ট নিশ্চিত কৰাৰ লগতে ছেকেণ্ডেৰী এডুকেশ্যনত ছোৱালীৰ এনৰলমেণ্ট বৃদ্ধি আৰু ড্ৰপ আউট কমোৱা, ইয়াৰ লগতে মেনষ্ট্ৰুৱেল হাইজিন সম্পৰ্কেও সজাগতা সৃষ্টি কৰাটো ইয়াৰ অন্যতম লক্ষ্য। কিন্তু কোনো চৰকাৰী আঁচনি কেৱল চৰকাৰৰ দ্বাৰাই সফল নহয়, পিতৃ মাতৃ, শিক্ষক, সমাজ আৰু প্ৰতিজন নাগৰিক সকলোৱে ইয়াত ভূমিকা ল'ব পাৰিব লাগিব। পিতৃ মাতৃয়ে ছোৱালীৰ শিক্ষাক খৰচ বুলি নধৰি ইনভেষ্টমেণ্ট বুলি ধৰিব লাগিব। শিক্ষকে ছোৱালীৰ মাজত আত্মবিশ্বাস সৃষ্টি কৰিব লাগিব। সমাজে তেওঁলোকৰ সুৰক্ষা আৰু মৰ্যাদা নিশ্চিত কৰিব লাগিব। আৰু বিশেষকৈ ছোৱালীয়ে নিজেও নিজৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সচেতন হ'ব লাগিব। এগৰাকী কন্যাক শিক্ষিত কৰিলে আমি কেৱল এগৰাকী ছোৱালীৰ ভৱিষ্যত সলনি নকৰোঁ, আমি এটা পৰিয়ালৰ ভৱিষ্যত শক্তিশালী কৰোঁ, এখন সমাজৰ চিন্তাধাৰা সলনি কৰোঁ আৰু এখন দেশৰ মানৱ সম্পদ শক্তিশালী কৰোঁ। সেয়েহে গাৰ্ল চাইল্ড ডে কেৱল এটা উদযাপনৰ দিন নহওক, ই হওক এটা সামাজিক সংকল্পৰ দিন। আমি সংকল্প লওক প্ৰতিগৰাকী কন্যাই শিক্ষা লাভ কৰক, প্ৰতিগৰাকী কন্যাই সুৰক্ষিত পৰিৱেশ পাওক।
1: সেয়া আছিল হাফলং চৰকাৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰুণজুন শৰ্মা।

0: এইবাৰীয়া হোমিওপেথিক চিকিৎসক ডাক্তৰ কংকনা ভট্টাচাৰ্যই কন্যা শিশুৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কে আমালৈ পঠিওৱা কিছু বাৰ্তা।
1: এগৰাকী কন্যা শিশুৰ স্বাস্থ্য কেৱল আজিৰ সুস্থতাৰ বিষয় নহয়, বৰঞ্চ ই তেওঁৰ ভৱিষ্যত প্ৰজনন স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু সামগ্ৰিক জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। কন্যা শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি কেতবোৰ বিষয়ত গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজনীয়। তাৰ ভিতৰত প্ৰথমে ক'বলৈ গ'লে পুষ্টিৰ কথাটো উল্লেখ কৰিব লাগিব, কিয়নো শৈশৱ আৰু বয়সন্ধিৰ কালচোৱাৰ যিটো মাজৰ সময়ছোৱা থাকে, সেয়া দেহৰ বৃদ্ধি আৰু বিকাশৰ এক অতি গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত প্ৰয়োজনীয় প্ৰটিন, আইৰণ, ফলিক এচিড, কেলছিয়াম, ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদানৰ অভাৱ হ'লে শাৰীৰিক বৃদ্ধি বাধাগ্ৰস্ত হ'ব পাৰে। বিশেষকৈ কিশোৰীসকলৰ মাজত আইৰণৰ অভাৱজনিত ৰক্তহীনতা বা এনিমিয়া এটা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা। ইয়াৰ ফলত দুৰ্বলতা, সহজে ভাগৰি পৰা, মূৰ ঘূৰণি হোৱা, মনোযোগ কমি যোৱা আৰু

0: পঢ়া শুনাত প্ৰভাৱ পৰিব পাৰে। সেয়েহে কন্যা শিশুৰ খাদ্যত সেউজীয়া শাক পাচলি, দালি, বাদাম, বীজজাতীয় খাদ্য, গাখীৰ বা অন্যান্য গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, কণী, মাছ মাংস আদি পুষ্টিকৰ খাদ্যসমূহ অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয়। দ্বিতীয়তে আমি উল্লেখ কৰিব লাগিব ঋতুস্ৰাৱ আৰু মেনষ্ট্ৰুৱেল হেলথৰ কথা। বয়ঃসন্ধিকালত ঋতুস্ৰাৱ আৰম্ভ হোৱাটো এটা স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, কিন্তু এতিয়াও বহু ছোৱালীয়ে ঋতুস্ৰাৱক লৈ এটি শংকা, লাজ বা কিছুমান ভুল ধাৰণাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ উপৰিও তৃতীয়তে আমি কন্যা শিশু এগৰাকীৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটোও অত্যন্ত প্ৰয়োজনীয়, কিয়নো আজিৰ কন্যা শিশুসকল কেৱল শাৰীৰিক পৰিৱৰ্তনৰে সন্মুখীন নহয়, ইয়াৰ উপৰিও পঢ়া শুনাৰ চাপ, পৰিয়ালৰ আশা, সামাজিক চাপ, বডি ইমেজ বা বৰ্তমান ছ'চিয়েল মিডিয়া আৰু চাইবাৰ বুলিঙৰো সন্মুখীন হোৱা দেখা যায়। সেয়েহে শিশুটিয়ে যদি দুখী হৈ থাকে বা অতিৰিক্তভাৱে নিজকে আঁতৰাই ৰাখিব বিচাৰে, কোনো কামত আগ্ৰহ নেদেখুৱাই টোপনি বা খাদ্যভ্যাসৰ পৰিৱৰ্তন হয় অথবা নিজকে মূল্যহীন বুলি, প্ৰয়োজনহীন বুলি অনুভৱ কৰিবলৈ ধৰে, তেন্তে ইয়াক সৰু কথা বুলি ভাবি ল'ব নালাগে। আমি চেষ্টা কৰিব লাগে যে আমি তেওঁলোকৰ কথাসমূহ শুনিব পাৰোঁ, বুজিব পাৰোঁ আৰু প্ৰয়োজন হ'লে চিকিৎসক বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সহায় ল'বলৈ অৱহেলা কৰিব নালাগে। চতুৰ্থতে আমি গুৰুত্ব দিব লাগে বয়ঃসন্ধিকালীন স্বাস্থ্য শিক্ষাৰ ওপৰত, কিয়নো এই সময়ছোৱাত শৰীৰত যথেষ্টখিনি পৰিৱৰ্তন ঘটে। তাৰ ভিতৰত স্তনৰ বিকাশ, ঋতুস্ৰাৱ, ওজন আৰু উচ্চতাৰ পৰিৱৰ্তন, লগতে হৰ্মনেল চেঞ্জেছ, এই সকলোবোৰ স্বাভাৱিক বিকাশৰ অংশ। এই বিষয়বোৰৰ বিষয়ে শিশুসকলক বৈজ্ঞানিক আৰু বয়স উপযোগী স্বাস্থ্য শিক্ষা দিয়াটো অতি প্ৰয়োজনীয়। পঞ্চমতে আমি সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। ইয়াতে সুৰক্ষা মানে কেৱল ৰোগমুক্ত স্বাস্থ্য সুৰক্ষাৰ কথা কোৱা নহয়, ইয়াৰ উপৰিও তেওঁৰ শাৰীৰিক, মানসিক আৰু সামাজিক সুৰক্ষাও স্বাস্থ্যৰ এক অবিচ্ছেদ্য অংশ। শিশুক ভয় কৰি মনে মনে থাকিবলৈ নকয়, ইয়াৰ সলনি আমি অসুৰক্ষিত পৰিস্থিতি চিনাক্ত কৰিবলৈ, বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে কথা পাতিবলৈ আৰু প্ৰয়োজনীয় সহায় বিচাৰিবলৈ শিকাব লাগে। প্ৰিভেনশ্যন, আৰ্লি ডিটেকশ্যন আৰু হেলথ এডুকেশ্যনৰ জৰিয়তে কেনেদৰে আমি কন্যা শিশু এগৰাকীক বিভিন্ন বাধাৰ পৰা নিজকে মুকলি কৰি উলিয়াই আনিবলৈ সহায় কৰিব পাৰোঁ। ইয়াৰ উপৰিও কন্যা শিশুৰ বৃদ্ধি আৰু বিকাশ নিয়মীয়াকৈ লক্ষ্য কৰা, পুষ্টিৰ অভাৱ মূল্যায়ন কৰা, ৰক্তহীনতা বা অন্য স্বাস্থ্য সমস্যাৰ আগতীয়া লক্ষণ চিনাক্ত কৰা, বয়ঃসন্ধিকালীন স্বাস্থ্যৰ বিষয়ে সঠিক শিক্ষা দিয়া, এইসমূহৰ ওপৰত আমি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। শেষত ক'ব বিচাৰোঁ যে কন্যা শিশু কোনো বোজা নহয়, তেওঁ আমাৰ সমাজৰ ভৱিষ্যত। তেওঁক কেৱল শিক্ষা দিয়াই যথেষ্ট নহয়, তেওঁক সঠিক পুষ্টি, স্বাস্থ্যৰ যত্ন লোৱা, ঋতুস্ৰাৱৰ বিষয়ে মুকলিকৈ কথা পতা, মানসিকভাৱে সমৰ্থন কৰা, সুৰক্ষিত পৰিৱেশ দিয়া, নিজৰ শৰীৰ আৰু অধিকাৰৰ বিষয়ে জ্ঞান দিয়া, এইখিনিৰ ওপৰতো গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজনীয়।
1: সেয়া আছিল হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ কংকনা ভট্টাচাৰ্য। এবাৰ এয়া স্বাস্থ্য বিশেষজ্ঞ সংঘমিত্ৰা কোঁৱৰ।
2: কন্যা সন্তানসমূহ আমাৰ গৌৰৱ আৰু তেওঁলোক আমাৰ ভৱিষ্যত। তেওঁলোকৰ যাতে সৰ্বাংগীন উন্নতি হয় বা তেওঁলোকৰ শাৰীৰিক, মানসিক বিকাশ হয়, তাৰ কাৰণে আমি সমাজৰ আমি সজাগতা কৰি তেওঁলোকক শাৰীৰিক, মানসিক, শাৰীৰিক সৰ্বাংগীন উন্নতি কৰি তেওঁলোকে নিজকে লগতে পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰৰ বিকাশত যাতে তেওঁ উদগনি যোগাব পাৰে, তাৰে আমাৰ কামনা। আমাৰ সমাজত দুটা শ্লোগান প্ৰায়ে দেখা পোৱা যায়, বেটি বচাও বেটি পঢ়াও বা ষ্টপ চাইল্ড মেৰিজ। এই দুইটাই আমাৰ সম্ভৱ হ'ব যেতিয়া আমি তেওঁলোকৰ বিকাশত আমি যথেষ্ট গুৰুত্ব দিওঁ। কাৰণ এতিয়াও দেখা যায় যে বহুতো সমাজত এতিয়াও কন্যা শিশু শিক্ষা তথা তেওঁলোকৰ খেলা ধূলা বা স্বাস্থ্যৰ যতনৰ প্ৰতি অভিভাৱকসকলে অলপ কম গুৰুত্ব দিয়া দেখা যায়। সেই প্ৰতিটো কন্যা শিশুৰ যাতে নিৰোগী, স্বাস্থ্যৱান বা তেওঁলোকৰ সঠিক মগজুৰ বৃদ্ধিৰ বিকাশ হয়, যাতে ডাঙৰ হৈ তেওঁলোকে এগৰাকী সচেতন, দায়িত্বশীল নাগৰিক হৈ নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে তথা তেওঁলোকে পৰিয়াল বা সমাজ বা ৰাষ্ট্ৰ বিকাশত উৎকৰ্ষ সাধন কৰিব পাৰে, সি আমি কন্যা সন্তানৰ পুষ্টিৰ ওপৰত যথেষ্ট

0: গুৰুত্ব আৰোপ কৰিব লাগে। যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট, ভিটামিনছ, মিনাৰেলছ, ফাইবাৰ, লগতে পানী। তেওঁলোকৰ দেহাত যথেষ্ট পৰিমাণৰ আইৰণ আৰু কেলছিয়ামৰ প্ৰয়োজন হয়, কাৰণ এটি কন্যা শিশু যেতিয়াই ডাঙৰ হৈ এডলেচেণ্ট পাৰ হৈ তেওঁলোকে পুষ্পিতা এটেইন কৰে, তাৰপিছত তেওঁলোকে মাহেকীয়া যিটো আমাৰ ঋতুস্ৰাৱ হয় বা যিটো আমাৰ ৰক্তস্ৰাৱ হয়, তাৰ ফলত তেওঁলোকৰ শৰীৰৰ বহুতখিনি আইৰণ ডেফিচিয়েঞ্চি হোৱা দেখা যায়, ফলত তেওঁলোকে এনিমিয়া ৰোগত ভোগে। সেই এটি কন্যা শিশুৰ খাদ্যত আমি যথেষ্ট পৰিমাণৰ আইৰণযুক্ত খাদ্য, যেনে আমি সেউজীয়া শাক পাচলি, দাইল, বিন, বাদাম জাতীয় খাদ্য, চেনীৰ পৰিৱৰ্তে আমি ধৰক গুড় ব্যৱহাৰ কৰিলোঁ, আমাৰ খিচুৰ আদি আমি দৈনিক আহাৰত আমি অন্তৰ্ভুক্ত কৰিব লাগে। দ্বিতীয়তে আমি কেলছিয়াম বা ভাইটামিন ডি, যি আমাৰ হাড়ৰ গঠনত বা হাড় মজবুত কৰাত, হাড়ৰ বৃদ্ধিত সহায় কৰে, সেয়ে আমি বিভিন্ন ধৰণৰ গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য, দৈ, পনীৰ, বিভিন্ন ধৰণৰ ফৰ্টিফাইড গাখীৰসমূহ দৈনিক আহাৰত আমি তেওঁলোকক যোগান ধৰিব লাগে। তো এইদৰে আমি যদি এটা সন্তুলিত আহাৰ বিভিন্ন উৎসৰ পৰা যদি আমি তেওঁক যোগান ধৰোঁ, তেওঁলোকে নিশ্চয় এটা সুস্থ শৰীৰ এটা অধিকাৰী হৈ তেওঁলোকৰ মানসিক বিকাশতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিব পাৰে।
1: সেয়া আছিল স্বাস্থ্য বিশেষজ্ঞ সংঘমিত্ৰা কোঁৱৰ।

শ্ৰোতাসকলে ইমান পৰে আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষে বিশেষ অনুষ্ঠান অগ্নিকন্যাৰ বাবে এটি বিশেষ দিন শুনিলে। অনুষ্ঠানটিত ভাগ ললে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অনিতা মেধি, লেখিকা তথা অভিভাৱক পাপৰি শৌকাধৰা, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰুণজুণ শৰ্মা, হোমিঅ'পেথিক চিকিৎসক ডাঃ কংকনা ভট্টাচাৰ্য আৰু স্বাস্থ্য বিশেষজ্ঞ সংঘমিত্ৰা কোঁৱৰে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগে আজিৰ বুলনি ইমানতে অন্ত পৰিল। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই অৰ্থাৎ 1 বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। নিউজ অন AIR মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: আকাশবাণী গুৱাহাটী, চৌধুৰী পৰিয়াল।

ৰায় বাহাদুৰ বৃন্দাবন চৌধুৰী আজি আৰু নাই। জীৱিত কালত ন্যায় অন্যায় সকলো উপায়েৰে ধন যশ লাভ কৰা চৌধুৰীৰ ক্ৰিয়াকাণ্ডৰ প্ৰতিক্ৰিয়া ঘৰখনত কিন্তু ঘটিবলৈ ধৰিলে। বৰজীয়াৰী ৰত্নাৱলী স্বামী পৰিত্যক্তা হৈও ঘৰখনৰ খোপনি ধৰি থাকিলে যদিও সময়ৰ আঁচোৰৰ পৰা কিন্তু পৰিয়ালটোক সৰুৱে ৰাখিব নোৱাৰিলে। চন্দনৰ আৱিৰ্ভাৱে পৰিস্থিতিক বেলেগ ৰূপ দিলে। সৰু জীয়াৰী পদ্মাৱতীৰো বিয়া হৈ গ'ল। বৰপুতেক আনন্দৰ সততাই ৰায় বাহাদুৰ চৌধুৰীৰ জীৱিত কালৰ কালিমাখিনি ধুই নিব পাৰিলেনে? সৰু পুতেক আনন্দৰ সংসাৰে ক'ত খোপনি ল'লে গৈনো? এয়া যোগেশ দাস ৰচিত এইলানী নাটকৰ পঞ্চম খণ্ড, চৌধুৰী পৰিয়াল। প্ৰযোজনা নীলু চক্ৰৱৰ্তী। চৌধুৰী পৰিয়াল।

0: পদ্মা, হা পদ্মা,
1: কি সৰুদা?
2: তোক দৰাৰ ঘৰত থৈ অহাৰ ভাৰ দাদাই মোক দিছিল। মই শ্বিলঙৰ পৰা ঠিকে আহিলো, কিন্তু দাদাৰ দেখোন দেখা দেখিয়ে নাই, সিও যাব বোলে।
1: জানো কিয় অহা নাই?
3: আহিব আহিব, ৰ ডাঙৰদা তেনেকুৱা মানুহ নহয় নহয়। কিবা কথাত দেৰি হৈছে আৰু, তেজপুৰত ঘৰ সজাইছে নহয়। ডাঙৰবোৰেতো সেইকাৰণে ল'ৰালৈকে দৌৰ মাৰিলে, লগতে ভদ্ৰাকো লৈ।
2: বুজিলো বুজিলো, সকলো বুজিলো। ক যে সৰু বৌ বিয়াৰ পিছদিনাই পলাল।
3: অঁ নহয় নেকি?
2: হয় নহয়ো, বাৰু বাৰু এৰেগুৰ। পদ্মা, তোৰ নিজা বস্তু বাহানী কি কি আছ?
3: এইবোৰ দেখোন, এয়া ইয়াতে উলিয়াই থৈছে।
2: এটা ডাঙৰ ট্ৰাংক, চুটকেছ, সৰু চুটকেছ, হেৰি নহয় এই বস্তুবোৰ এটা এটাকৈ নি মোৰ গাড়ীত তুলি দিয়ে ভাল হ'ব বোলা।
3: অঁ
2: পলম হৈ গৈছে। এই ই চন্দন ক'লৈ গ'লি? চন্দন,
0: কি কৰিলা?
2: অ' তই আছ, কি কৰিছিলি আগফালে? এই মানুহকেইটাই কাম কৰিছেনে?
0: অঁ কৰিছে, ফাৰ্নিচাৰবোৰ মিনি ট্ৰাকখনত তোলা হ'ল, মই তাকে চাই আছোঁ।
2: অঁ ভালেই কৰিছ দে। এই এই ৰভা দিয়া বস্তুবোৰ চব ঘূৰাই দিয়া হ'লনে?
0: হ'ল সৰুদা, চব মই নিজে দি থৈ আহিছোঁ, এটাও বস্তুৰ হেৰ ফেৰ হোৱা নাই।
2: অঁ ভাল কথা। এটা কাম কৰোৱা, এই পদ্মাৰ বাকচবোৰ আমি গাড়ীত উঠাই দি গ'ব, মোৰ গাড়ীত উঠাম,
0: ব'ল ব'ল খুৰদা,
2: ধৰচোন।
0: নহ'লে তুমি নালাগে, মই অকলেই পাৰিম।
3: এই তই আনিব নালাগে, যা, তাতকৈ কামলা এটাকে মাতি দেগৈ।
0: কিয়? মই নিলে কি হয়?
3: একো নহ'লেও নালাগে, মোৰ বস্তুত তই হাত দিব নালাগে।
0: তোমাৰ বস্তুত হাত নিদিওঁ সৰুবা, মাত্ৰ ইয়াৰ পৰা আকৌ গাড়ীখনলৈ লৈ যাম। অঁ ধৰ খুৰদা, চাই থাকিবা, মই নগাঁৱলৈ কেতিয়াও নাযাওঁ, ভয় নকৰিবা। সৰুদা, এই দুৱাৰত লাগিব, সাৱধান।
4: পদ্মা, আজি তই তোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৰ্তব্যলৈ

0: পাইছ, এইটো এটা পবিত্ৰ মুহূৰ্ত, এই সময়ত মন বেয়া নকৰিবি।
1: একো একোবাৰ মোৰ বৰ ভয় লাগে ডাঙৰ বা।
0: একো নহয় দে, তিৰোতা মানুহৰ জীৱনটো সম্পূৰ্ণ বেলেগ হৈ যায় হয়, কিন্তু জীৱনটো সম্পূৰ্ণ কৰিবলৈ হ'লে এইবোৰৰতো প্ৰয়োজন আছে।
1: এইখন ঘৰত তোমাক অকলে এৰি থৈ যাব লগা হ'ল, কেতিয়াবা যদি টান কথা কৈছিলোঁ, বেয়া ব্যৱহাৰ কৰিছিলোঁ, তেন্তে আজলি ভনীয়াৰ বুলি ক্ষমা কৰিব।
0: আকৌ উলিয়ালি সেইবোৰ, তই দেখিছোঁ এতিয়া মোকো কন্দুৱাইহে এৰিবি।
2: এইযোৰ কাপোৰে কিন্তু তোক অপূৰ্ব দেখাইছে দেই।
0: নেদেখাব, আমাৰ ছোৱালী কিবা ধুনীয়া নহয় নেকি?
1: ডাঙৰ দা, চাওঁ, সেৱা এটা কৰি লওঁ।
2: হ'ব হ'ব হ'ব,
1: আশীৰ্বাদ কৰিবা যেন সফল হ'ব পাৰোঁ।
2: প্ৰায়খিনি কাম কৰি আহিছে, মই মাত্ৰ নিয়মহে পালন কৰি গৈছো।
3: তেনেকৈ নকবা দাদা, দেউতাৰ অবিহনত তুমি আমাৰ অভিভাৱক, সকলো দায়িত্ব তোমাৰ ওপৰত এৰি দি আমি নিশ্চিন্ত হৈ আছো।
0: সৰুদাই ঠিকেই কৈছে।
2: আজি মালৈ ঘৰকৈ মনত পৰিছিল, বিয়াৰ দিনাও মনত পৰিছিল। মায়ে এইখন বিয়া চাই যাবলৈ বৰ হেঁপাহ কৰিছিল, কিন্তু বেচেৰীয়ে হেঁপাহ পূৰাব নোৱাৰিলে। মা এনেকৈ হঠাৎ যাবগৈ বুলি ভবাই নাছিলোঁ, সেইকাৰণেতো এই বিয়াখন ইমান পিছুৱাই গ'ল।
1: ডাঙৰ বা,
0: নাই মোক সেৱা কৰিব নালাগে। চাওঁ চাওঁ, উঠ চোন, উঠ কাপোৰখন এনেকৈ অলপ ধৰি ধৰি থাকিবি, বুঝ।
2: বল বল।

0: চন্দন, তই উঠি আহিলেই দেখোন, কিবা লাগিছে নেকি?
1: নাই ডাঙৰ বা, ঠিকেই হৈছে।
0: এই অসময়ত খাইছহি অসুখ কৰিব পাৰে।
1: নাই নকৰে, এটা সময়ত খাই ল'লেই হ'ল।
0: সেই যে পদ্মাৰ বস্তুবোৰ গাড়ীত তুলি আছিলি, তাৰ পৰা কলৈ গুচি গৈছিলি?
1: মই মিনিটাকৰ ভিতৰত সোমাই বস্তুবোৰ চিজিল কৰি আছিলো, এনেতে দেখিলো বাঘ আহিছে।
0: কোন? ডাঙৰ দা?
1: অঁ ডাঙৰ দা। আৰু মই সেই সুযোগতে পলাই পত্তং কোনো বা ধুবুৰী পালোগৈ। মোক বিচাৰিছিল নেকি?
0: আজি একো উলিওৱা নাই দেখোন, পাহৰি আছে নেকি? ইমান ডাঙৰ বিয়া এখন গ'ল, নানান চিন্তাটো থাকিব পাৰে অৱশ্যে।
1: সৰুদাটো আজিয়ে শ্বিলঙলৈ ঘূৰিব, ডাঙৰ দা উভতি গুৱাহাটীলৈকে আহিব নেকি?
0: একো কৈ যোৱা নাই, কিয় সুধিলি?
1: নাই এনেই।
0: তই আজি আৰু ওলাই যাব নালাগে, বুজিছ? দিনৰ দিনটো বাহিৰতে থাকিলি, অলপ জিৰা এতিয়া।
1: নাই নাই ডাঙৰ বা, জিৰণিৰ সময় নাই, মই ভাতকেইটা খাই যাবলৈহে আহিছিলোঁ, মই এতিয়াই যাম।
0: কি কামত যাওঁ কচোন বাৰু, সেই বদমাচিবোৰহে কৰিবিগৈ আৰু।
1: এ নাই ডাঙৰ বা, মই এতিয়া সেই সৰু সৰু কথাবোৰৰ বহুত ওপৰত।
0: কি বহুত ওপৰত? ৰিক্সাৱালাক এৰি মটৰৱালাক ধৰিবিগৈতো, পাণগুমটিৰ দোকানীক এৰি ডাঙৰ ডাঙৰ দোকানত সোমাবিগৈ নহয়।
1: ইমান দূৰ কথা ব্যাখ্যা কৰিবলৈ মোৰ সময় নাই, কেতিয়াবা সময় পালে মই বুজাই ক'ম। মই আহিলো।
0: তইচোন গলি, কথা নুশুন নহয়।
1: পিছত পিছত।
0: সেইফালে পাছফালে গৈছ কিয়?
1: পাছফালৰ বাটেই ভাল, বাৰী পাৰহে গুচি যাম।
0: ৰাতি আহিবি নে নাহ?
1: ডাঙৰ দা আহিব নহয়।
0: যা, মোৰ কি, মই ক'বহে পাৰোঁ, নুশুনিলে মই কি কৰিম? কোন? কোন? আপ
2: মই প্ৰমীলা কোঁৱৰ।
0: প্ৰমীলা কোঁৱৰ?
2: চেহেৰাটো বদলি হৈছে দেখি ধৰিব পৰা নাই নহয়নে? উত্তৰপাৰৰ প্ৰমীলা কাকতি নামৰ ছোৱালী এজনী যে এসময়ত আহিছিল, মনত পৰেনে?
0: উত্তৰপাৰ প্ৰমীলা কাকতি, সেই যে প্ৰতাপ সিঙৰ লগত পাঞ্জাৱলৈ গুচি গৈছিল?
2: ঠিক ধৰিছা, আমি বিয়া হৈয়ে গুচি গৈছিলোঁ, এতিয়া জলন্ধৰত থাকোঁ।
0: অঁ আহক আহক, ইয়াতে বহিবনে ড্ৰয়িং ৰুমলৈকে যাম?

0: হ'ব, ইয়াতে হ'ব, যদিহে আপত্তি নাই। তুমি ৰত্না, ৰত্নাৱলী নহয়নে?
1: হয়, আপোনাৰ বেছ মনত আছে। বহক, আমাৰ বৰ পুৰণা ঘৰ, দিনেই ভাগি ছিগি গৈছে।
0: অঁ, আগতে দেখাতকৈ পৰি আহিছেতো। হ'ব, লাহে লাহে ভাললৈ আহিব আকৌ।
1: আপুনি অসমীয়া কিন্তু বেছ ভালেই ক'ব পৰা হৈ আছে।
0: মাতৃভাষাটোনো কেনেকৈ পাহৰিম। অৱশ্যে পাঞ্জাবীটোও শিকিলোঁ। ডাঙৰ পৰিয়াল, ভাষাটো নিশিকিলে নচলে।
1: একো বেয়া নহয়।
0: ঘৰখন তেনে নিজান নিজান লাগিছে, কোনো নাই নেকি?
1: থাকিবলৈ কোনো নায়েই নহয়। মা ঢুকুৱাৰ আজি দুবছৰেই হ'ল। দাদা দুয়োজনেই চাকৰিৰ কাৰণে দূৰে দূৰে থাকে। এই সিদিনাহে সৰু ভনীজনীৰ বিয়া হৈ গ'ল।
0: হয় নেকি?
1: হয়, নগাঁৱলৈ। তাইও আজিহে ইয়াৰ পৰা গৈছে।
0: তেনেহ'লে মই বিয়াখন অলপৰ বাবেহে নেপালোহি। সি বাৰু কাৰ জানো বিয়া হৈছিল? বিয়াৰ পিছতহে মই এবাৰ আহিছিলোঁ।
1: অঁ হয় হয়, আমাৰ ডাঙৰ দাৰ বিয়া আছিল সেইবাৰ।
0: তেনে সেইবাৰৰ দৰে মোৰ এইখন বিয়াও খোৱা নহ'ল।
1: আপুনি আহিল পিছে কেতিয়া? আছিলহি ক'তবা?
0: পৰহি আহিলোঁ। নগাঁৱলৈ আমাৰ তাৰ পৰা পৰিয়াল এটা আহিছিল, তেওঁলোকৰ লগতে আহিলোঁ। বোলো নিজৰ দেশখন এবাৰ চাই আহোঁ।
1: ভালেই কৰিলে। পিছে আপুনি জন্মভূমিখন চাই যাওঁ বুলি আহিল নে অন্য অন্য কিবা উদ্দেশ্যও আছে?
0: অৱশ্যে নিজৰ জন্মভূমিলৈ অহাৰ উপৰি মোৰ আৰু দুটা উদ্দেশ্য আছে। জলন্ধৰত আমাৰ পৰিয়ালৰ কাৰবাৰ বঢ়াই নিয়া হৈছে। অলপতে নতুনকৈ ষ্টীলৰ চকী, মেজ, আলমাৰি আদি তৈয়াৰ কৰা ব্যৱসায়টো ধৰিছে। তেওঁলোকৰ ইচ্ছা অসমতো তাৰ এটা ব্ৰাঞ্চ খোলে।
1: হয় নেকি?
0: মই অসমীয়াৰ কাৰণে গুৱাহাটীৰ ওচৰে পাঁজৰে কাৰখানা কৰিব পৰা মাটিৰ সন্ধান পোৱা যায় নেকি তাকো চাবলৈ কৈছে।
1: পিছে মাটি চালেনে নাই?
0: নাই চোৱা। অ, তেতেলীয়া বস্তিৰ পিনে তোমালোকৰ বহুত মাটি আছে বুলি তাহানিতে শুনা যেন মনত পৰে। তোমালোককে এবাৰ টুকুৰিয়ে চাবৰ মন।
1: আপুনিও দেখিছোঁ বেছ ব্যৱসায়ীয়ে হৈ উঠিছে।
0: প্ৰভাৱ ৰত্নাই দিওঁ।
1: পিছে দাদাহঁতে মাটি বেচেনে নেবেচে মই নাজানো, মই বাৰু সুধি আপোনাক জনাম। অঁ, আৰু এটা উদ্দেশ্যনো কি? দুটা বুলি ক'লে নহয়।
0: তুমি সুধিবা বুলি জানো, তাক এবাৰ চাই যোৱাটো মোৰ কৰ্তব্য। হাজাৰ হওক পেটৰ পোৱালি, কেনেকৈনো পাহৰো কোৱাচোন। সি কেনে আছে? ঘৰতে আছে নেকি এতিয়া?
1: নাই, আপুনি অহাৰ ঠিক আগে আগে এই পাছফালেদি কেনিবা ওলাই গ'ল। আপোনাক লগে লগে চিনি পোৱা হ'লে মই মাতি আনিব পাৰিলোহেঁতেন, কিন্তু এতিয়াও উপায় নাই।
0: কেনে আছে সি?
1: ভালেই, মেট্ৰিকটো পাছ কৰিলে। পঢ়াত অৱশ্যে বৰ ভাল নহয়, তথাপি
0: হওক, সিমানখিনি যে পালেগৈ এয়ে বহুত। নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা হ'লেই হ'ল, তাৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। তথাপি মমতা এৰিব পৰা নাই কাৰণে ইমান দূৰৰ পৰা দৌৰি আহিছোঁ। ঘৰখন, ল'ৰা ছোৱালী সকলো এৰি থৈ আহিছোঁ। অৱশ্যে গৃহটোৰ লগত খোলাখুলিকৈ কথা পাতি আহিছোঁ। এবাৰ চাবৰ বৰ মন গৈ আছে ৰত্না।
1: চাব হয়তো পাৰিব, কিন্তু পৰিচয় দিয়াটো কেনেকুৱা হ'ব মই ঠিক ধৰিব পৰা নাই।
0: কিয়? কিয়?
1: এইখন ঘৰলৈ অহা দিন ধৰি চন্দনৰ পিতৃ মাতৃ পৰিচয়ৰ কথা ওলোৱা নাই। মা আৰু ময়েই মাত্ৰ স্পষ্টকৈ জানো, মায়েই মোক কৈছিল। চন্দনেও এই প্ৰসংগ কোনো দিনেই উত্থাপন কৰা নাই। সি কিভাৱে মই ক'ব নোৱাৰোঁ, কিবা অনুমান কৰে নিশ্চয়, আৰু সেইকাৰণে হয়তো তাৰ এটা সংকোচৰ ভাৱ ৰৈ গৈছে।
0: নিজে মাকজনী হৈও মই আজি তাৰ পৰিচয় দিব নোৱাৰিম। চন্দনে মোক মা বুলি নেমাতিব, মোক খঙো নকৰিব।
1: বাৰু ৰ'বচোন, তাক আগতে এবাৰ লগ পাই লওঁ, পৰিচয় দিব পাৰি নে নোৱাৰি অৱস্থা চাই কিবা এটা কৰিব লাগিব, নে কি কয় আপুনি?
0: তুমি যেনেকৈ কোৱা তেনেকৈ কৰিম আইদেউ, ভাগ্যত যদি নাই মই কি কৰিব পাৰিম।
1: আপুনি বহক, মই চাহ এটোপা কৰোঁগৈ।
0: বাৰু যোৱা, সুদা চাহ একাপ হ'লেও হ'ব।
2: আপুনি কাক বিচাৰিছে?
0: চন্দন।
2: আপুনি
0: মোক তুমি চিনি পোৱা নাই চন্দন, ভালকৈ মোৰ চকুলৈ চোৱাচোন।
2: আপুনি
0: এতিয়াও চিনি পোৱা নাই চন্দন?
2: আপুনি
0: বাবা, বুজিছোঁ তোমাৰ খং উঠিছে, তোমাৰ খং উঠাই স্বাভাৱিক। তোমাক এদিন ইয়াত এৰি থৈ মই গুচি গৈছিলোঁ। মই সুদূৰ পাঞ্জাৱলৈ গুচি গ'লোঁ, তাতে নতুনকৈ ঘৰ পাতিলোঁগৈ চন্দন। মই আজিকালি জলন্ধৰত থাকোঁ
1: চন্দন।

0: মাইকী মানুহক মই বুজাই দিব নোৱাৰো চন্দন, তুমি হয়তো বিশ্বাস নকৰিবা, মই অন্যায় কৰিলো, সেইদৰে গুচি গ'লো, তোমাক মই কোনো দিনেই পাহৰিব পৰা নাই। মোলৈ তোমাৰ মনত নপৰে?
1: নপৰে, নপৰে, নপৰে,
0: চন্দন,
1: নপৰে,
0: চন্দন।
2: নেকানিব বাইদেউ, ধৈৰ্য ধৰক। মই কৈছিলো নহয়, কথাটো সি কিভাবে লয় কোৱা টান।
0: মই থাকিব নোৱাৰিলো ৰত্ন, দেখিবলৈ কি সুন্দৰ হৈ উঠিছে সি, সি কি মোক ক্ষমা কৰিব নোৱাৰিব।
2: আপুনি বহকচোন বাৰু, মই চাহকাপ কৰি লৈ আহোঁ এতিয়া।

0: আমি অকলে এইকেইটাই পাৰিম জানো?
1: আগতে কেইটা আছিল? প্ৰথমে অকল চন্দন, এতিয়া কেইটা হলো?
2: চাৰি পাঁচটা।
0: মানসিঙে ঠিক বুজিছে, দুনিয়াত আমাৰ নিচিনা কৰিবে বেছি, যেতিয়া লাহে লাহে আমাৰ কাম দেখিলে মানুহ বেছি হৈ আহিব, আৰু আমি এতিয়া কম মানুহ কাৰণে সৰু সুৰা কামত লাগি আছো। পাৰ্টি ডাঙৰ হলে আমি ডাঙৰ ডাঙৰ কামত ধৰিম।
3: তাৰপিছত কি হ'ব?
1: তাৰপিছত আমাৰ দিন আহিব।
0: আমি সকলো গৃহহীন নিৰ্ধনী মানুহে লগ লাগি এখন নতুন সমাজ তৈয়াৰ কৰিম। সেইখন সমাজ আমিয়ে চলাম, আমিয়ে কণ্ট্ৰল কৰিম। গতিকে আমি আৰু নোহোৱা হৈ নাথাকিম। মনত ৰাখিবি, আমি যেনেকৈ মামুলী চোৰ ডকাইত নহয়, ঠিক তেনেকৈ হত্যাকাৰীও নহয়। অৱশ্যে আমাৰ কামত বাধা পৰিলে আমি অস্ত্ৰ লৈ যুদ্ধ কৰিবই লাগিব, কিন্তু ব্যক্তিগত কথাত মৰামৰি কটাকটি কৰাটো আমাৰ নীতি নহয়। আমি নিয়ম সলনি কৰিবহে খোজো। মানুহ হতৰাটো আমাৰ কাম নহয়। কথাটো মনত ৰাখিবি।
3: মনত ৰাখিম, কিন্তু কথাবোৰ বুজিবলৈ চেষ্টা কৰিলে কিবা গোলমাল হৈ যায় দেখোন।
1: প্ৰথমে অলপ চলপ গোলমাল হবই, লাহে লাহে কামত আগবাঢ়ি গলে সব ঠিক হৈ যাব।
0: ঠিক, কামেহে আমাক আচল বাট চিনাই দিব। বাৰু, এতিয়া কামৰ কথালৈ আহোঁ। ইয়াৰ যিটো কামৰ কথা আমি ভাবি আছো, তাৰ সকলো খবৰ মই এতিয়াই সংগ্ৰহ কৰিব পৰা নাই। দুই এদিনতে ঠিক ঠিক খবৰ পাই যাম, কিন্তু প্ৰগ্ৰেম একেই থাকিব। তহঁত সকলো সাজু হৈ থাকিবি।
3: আমি একো আছোঁ ৰেডি হৈ। তুমি খালি খবৰ দিলেই হ'ল, এই বদ্ৰীনাথৰ হোটেলত আমাৰ কোনোবা নহয় কোনোবা এটা থাকিবই।
0: বাৰু হ'ব। এইফালে পাহাৰলৈ পলাই যোৱা ৰাস্তাটো আছে বুলি কৈছিলি নহয়, কোনফালে?
3: এই আমি দুটাকে চাইছিলোগৈ, বঢ়িয়া জেগা, গৈ গৈ একেবাৰে খাচী পাহাৰ লাগে।
0: মানুহৰ ঘৰ আছে?
3: অত তত দুই এটা, মোহন সিং আৰু বীৰেণক সকলোৱে চিনি পায়। আমি যদি যাওঁ, এই খৰি চৰি কাটিবলৈ যোৱা বুলি ভাবিব। চাইবি নেকি?
0: আজি সময় নহ'ব, মই এতিয়া পোন্দা পাবগৈ লাগে।
1: চন্দন, বীৰেণ সিং,
3: কি
1: পুলিচ!
0: ভয় নাখাবি, ভয় নাখাবি, হৈছৈ নকৰিবি। নিশ্চয় দূৰত আছে, লাহে লাহে এইফালে বল। তহঁতে যে পলোৱা ৰাস্তাটো চাইছিলিগৈ, তাকে চাওঁগৈ বল। লুকাই থাকিব পাৰিমতো?
1: পাৰিবি পাৰিবি, পাহাৰৰ একেবাৰে ওপৰলৈ উঠি গ'লে কোনো নেদেখা।
0: তেন্তে বল। ধনেশ্বৰ, মহেন্দ্ৰ।

0: आए हरिदेव लाल सिंह, तुम लोग थोड़ा जंगल के भीतर में जाके देख के आओ, जस्ट भीतर में जाओ, कोई आदमी को पाने से पकड़ के ले आओ।
1: हाँ
0: ठीक है सर।
1: আসো স্যার, আসো স্যার। ও স্যার, এইখানতে কাণ্ডবোৰ হৈ আছে নেকি স্যার? ইয়াত দেখোন মানুহ দুনুহ কোনো নাই।
0: এইটোৱেই নেশ্যনেল হাইৱে, ইয়াতেই পাখণ্ডহঁতে টিঘিল ঘিলাই আছে। হাও ঈশ্বৰ, গুৱাহাটীহেন মহানগৰীটো এনেকুৱা নিজান জেগা আছেনে? ডিব্ৰুগড়খনত চোন মুকলি ঠাই বুলিব নাই, যি আছে খালি বাগিচা।
1: আমি নতুন মানুহ স্যার, এইবোৰ জেগা দেখাই নাই।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেট আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: অনুৰাগ মোৰ গীত,
4: আলাপ অনুৰাগ,
3: আভৰণ
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
3: বৰাৰ।
5: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 13,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে তামিলনাডুৰ চেন্নাই ভ্ৰমণ কৰিছে। শান্তিপূৰ্ণভাৱে সমবেত হোৱা লোকক অবৈধভাৱে আটক নকৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিৰে পৰা নৱৰাত্ৰি পালন কৰা হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 13,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে তামিলনাডুৰ চেন্নাই ভ্ৰমণ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়, তেওঁৰ মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকল আৰু AIADMK-ৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ইৰাপাড়ী পালানিস্বামীয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। শ্ৰীমোদীয়ে পুৰুৰত এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। তাত তেওঁ প্ৰায় 4,900 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চেন্নাই মেট্ৰ ৰেল সেৱা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পুৰুৰ বাইপাছ ষ্টেচনৰ পৰা পুনামল্লী বাইপাছ ষ্টেচনলৈ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ সৈতে মেট্ৰ ৰেলেৰে যাত্ৰা কৰে। পুনামল্লী পুৰুৰ কৰিডৰত 3,700 মিটাৰ দীৰ্ঘৰ ডাবল ডেকাৰ পৰিকাঠামো নিৰ্মাণ কৰা হৈছে। চালকবিহীন যাত্ৰা পৰিচালনা কৰাৰ বাবে এই পথছোৱা আধুনিক সংকেত প্ৰণালীৰে সুসজ্জিত কৰি তোলা হৈছে। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 750 কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰা কেইটামান ৰেল আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অমৃত ষ্টেচন আঁচনিৰ অধীনত ন ৰূপত সজাই তোলা পলনি, ভেল্লোৰ কেণ্টনমেণ্ট, অম্বা সমুদ্ৰম, পৰমকুৰি আৰু নমক্কল অমৃত ষ্টেচন আছে। শ্ৰীমোদীয়ে পুৰুৰ হ্ৰদৰ সমীপত অৱস্থিত জলকণ্ডেশ্বৰ মন্দিৰ দৰ্শন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবাৰ্ষিকী উপলক্ষে স্বাধীনতা সংগ্ৰামীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে কয় যে জয়প্ৰকাশ নাৰায়ণে স্বাধীনতা সংগ্ৰামৰ বাবে যুৱ শক্তিক একত্ৰিত কৰা, গ্ৰামাঞ্চলৰ সবলীকৰণ আৰু স্বাধীনতা লাভৰ পাছত সৰ্বোদয়াৰ হকে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গিত কৰি থৈ গৈছে। লোকনায়কৰ নিষ্ঠাই ভৱিষ্যৎ প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব বুলি তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বাৰ্তাত কয় যে জয়প্ৰকাশ নাৰায়ণৰ জীৱন গণতান্ত্ৰিক প্ৰমূল্য আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক আছিল। জয়প্ৰকাশ নাৰায়ণৰ সম্পূৰ্ণ ক্ৰান্তিৰ আহ্বান, ৰাজনীতিত সততা, প্ৰশাসনত দায়বদ্ধতা আৰু সমাজত নৈতিক পুনৰ উত্থানৰ সংকল্প আছিল বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীসিঙে কয় যে জৰুৰী অৱস্থাৰ কলা অধ্যায়ৰ সময়ত লোকনায়কে অদম্য সাহসেৰে এক নায়কত্বৰ বিৰুদ্ধে যুঁজ দিছিল। সংবিধান, অসামৰিক স্বতন্ত্ৰতা আৰু গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে তেওঁৰ সংঘৰ্ষ ভাৰতৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শান্তিপূৰ্ণভাৱে সমবেত হোৱা লোকক অবৈধভাৱে আটক নকৰিবলৈ আৰু যান বাহন চলাচলৰ নীতি নিয়ম পালন কৰাৰ উপৰি জনসাধাৰণে মুক্ত আহ যাহ নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। ন্যায়ালয়ে দিল্লীত বেৰিকেড দিয়াৰ ব্যৱস্থা পুনৰীক্ষণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে মেট্ৰ সেৱাসমূহ স্বাভাৱিকভাৱে চলি থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি আইন শৃংখলা ৰক্ষাৰ প্ৰয়োজনীয়তা ৰক্ষা কৰিও ইণ্টাৰনেট সেৱা নিৰৱচ্ছিন্ন কৰি ৰাখিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় ৰাজধানীত চলি থকা প্ৰতিবাদৰ সময়তে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। কন্যা শিশুসকলৰ অধিকাৰ ৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে সচেতনতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই দিৱস উপলক্ষে প্ৰচাৰ কৰা বাৰ্তাত কয় যে প্ৰতিগৰাকী কন্যা শিশুৱে শিক্ষা, নেতৃত্বদান আৰু নিজৰ ভৱিষ্যত গঢ়াৰ সুযোগ লাভ কৰিব লাগিব। অসমৰ বিভিন্ন জিলাত আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কন্যালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিগৰাকী কন্যাৰ সপোন, প্ৰতিভা আৰু সম্ভাৱনাক সন্মান জনাই তেওঁলোকৰ বাবে এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলি প্ৰকাশ কৰিছে। নিযুত মইনাৰ দৰে অভিলাষী আঁচনিয়ে চৰকাৰৰ লক্ষ্য সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে কালি গ্ৰেপ্তাৰ কৰা কক্ৰোছ জনতা পাৰ্টীৰ নেতা অভিজিৎ ডিপকে, আশুতোষ ৰাংকা আৰু সৌৰভ দাসক মুকলি কৰি দিয়া হৈছে। নতুন দিল্লীৰ এখন বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতে আজি নেতাকেইগৰাকীক

0: মুকলি কৰি দিয়ে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে নেতা তিনিগৰাকীয়ে এবছৰ পৰ্যন্ত শান্তি আৰু সদ আচৰণ বৰ্তাই ৰাখিব বুলি আশ্বাস দিছে। নেতা তিনিগৰাকীক 50,000 টকাৰ আমানতৰ ধনৰ বিনিময়ত মুকলি কৰি দিয়া হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সমগ্ৰ দেশত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিৰে পৰা নৱৰাত্ৰি পালন কৰা হৈছে। নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক 9টা ৰূপত পূজা কৰা হয়। নৱৰাত্ৰিৰ প্ৰথম দিনা মা দুৰ্গাক হিমালয়ৰ কন্যা শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। দেৱী শৈলপুত্ৰী শক্তি, সুস্থিৰতা আৰু নতুন আৰম্ভণিৰ প্ৰতীক। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে দেশবাসীক ওলগ জনাইছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেৱী দুৰ্গাৰ আশীৰ্বাদে সকলোকে শক্তি, সাহস আৰু সদ্বুদ্ধি প্ৰদান কৰিব বুলি কামনা কৰে। দেৱী জগদম্বাই আশীষেৰে চৰকাৰে এখন শক্তিশালী, সমৃদ্ধিশালী আৰু উন্নত ভাৰত গঢ়াৰ সংকল্প পূৰণ কৰিবলৈ সমৰ্থ হ'ব বুলিও আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত দেৱী জগদম্বাৰ আশীষে সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে এই উৎসৱে ৰাষ্ট্ৰীয় একতাৰ মনোভাৱ আৰু দেশৰ প্ৰগতিৰ সংকল্প সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি পদ্ম সন্মানসমূহৰ বাবে বাছনি প্ৰক্ৰিয়া স্বচ্ছ, নিকা আৰু গণতান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন সাধন কৰা সন্দৰ্ভত আলোকপাত কৰা হৈছে। 2014 চনৰ পাছত পদ্ম সন্মানৰ বাবে বাছনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰা হয়। দেশৰ এই সৰ্বোচ্চ অসামৰিক সন্মানক অধিক স্বচ্ছ আৰু গণতান্ত্ৰিক কৰি তোলাৰ বাবে বাছনি প্ৰক্ৰিয়াও সহজ কৰা হয়। এতিয়া দেশৰ যিকোনো এজন নাগৰিকে যোগ্য ব্যক্তিক মনোনীত কৰিব পাৰে। মনোনয়ন দাখিল প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে অনলাইন পদ্ধতিৰে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই সংশোধনসমূহৰ জৰিয়তে পদ্ম সন্মানক কিছুসংখ্যক লোকৰ মাজত সীমাবদ্ধ নাৰাখি জনতাৰ সন্মানলৈ ৰূপান্তৰিত কৰা হৈছে। ইয়াৰ জৰিয়তে দেশৰ অতি ভিতৰুৱা, গ্ৰাম্য আৰু উপান্ত শ্ৰেণীৰ জনগোষ্ঠীৰ মাজত তৃণমূল পৰ্যায়ত অসাধাৰণ কাম কৰি থকা অৱহেলিত নায়কসকলক সন্মান জনোৱাৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানৰ এটা খণ্ডত পদ্ম সন্মানসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পদ্ম সন্মানৰ ব্যৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰা হৈছে আৰু বৰ্তমান ই ৰাইজৰ পদ্ম সন্মান হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশৰ 100খন অভিলাষী কৃষি জিলাৰ কৃষি খণ্ড সুদৃঢ় কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ আজিৰ দিনটোতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে জিলাভিত্তিক কৃষি আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই আঁচনিৰ জৰিয়তে 11টা মন্ত্ৰালয় আৰু বিভাগৰ 36খন কেন্দ্ৰীয় আঁচনিক ৰাজ্য চৰকাৰৰ আঁচনিৰ সৈতে একত্ৰিত কৰা হৈছে আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজে যোৱা শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতক 6 উইকেটত পৰাস্ত কৰি শৃংখলাত 1-1 ফলাফলেৰে সমতা স্থাপন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 13,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে তামিলনাডুৰ চেন্নাই ভ্ৰমণ কৰিছে। শান্তিপূৰ্ণভাৱে সমবেত হোৱা লোকক অবৈধভাৱে আটক নকৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিৰে পৰা নৱৰাত্ৰি পালন কৰা হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

0: বৃন্দগানৰ অনুষ্ঠানত শ্ৰোতাই ইমান পৰে ক্ৰমে সচিন্দ্ৰ কুমাৰ অধিকাৰী আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই অৰ্থাৎ 2 বজাত মিড ডে নিউজ আৰু 2:15 দোপহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashvani and I am Abhishek Mukhopadhyay with the Midday News.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ লৈছে। এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদৰ 150 গৰাকী, সহকাৰী শাখা প্ৰবন্ধক পদত 125 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ লোৱা হৈছে। শ্ৰম কল্যাণ বিভাগত ESIC আঁচনিৰ অধীনত 12 গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ লোৱা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184 গৰাকী কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত 52 গৰাকী সহকাৰী অভিযন্তা আৰু 16 গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 2021 চনৰ পৰা মুঠ 1,65,310 গৰাকী নিবনুৱাক বিভিন্ন পদত নিযুক্তি দিছে। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰে। আজি প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হৈছে। কাইলৈ ব্ৰহ্মচাৰিণী ৰূপত দেৱীক পূজা কৰা হ'ব। ইয়াৰ পাছত চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। এইবাৰ দেৱীয়ে খোৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বেৰখৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা কৰা হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালত পৰম্পৰাগতভাৱে আজিৰে পৰা নৱৰাত্ৰি পূজা কৰা হৈছে। এই সন্দৰ্ভত পৰিয়ালটোৰ এগৰাকী সদস্যই এইদৰে কয়।
2: গৌৰীপুৰৰ ঐতিহ্য মহামায়া দুৰ্গা পূজা আৰু এয়া 400 বছৰ অতিক্ৰান্ত। মই ভাবো অসমৰ পুৰণি পূজাৰ ভিতৰত ইয়ো এটা পূজা যি আজিলৈকে আমি সেই পৰম্পৰা ৰক্ষা কৰি আছো। পিছত আমাৰ যি আগৰ পুৰণি নিয়ম নীতি হিচাপে আমাৰ সাতমতে পূজা হয়, গতিকে ইয়াত বলি বিধানো আছে। ইয়াৰ সপ্তমীৰ পৰা ইয়াত হোম যজ্ঞ হয়, গতিকে আহক আমি সবে আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি ৰক্ষাৰ বাবে এই মহামায়া যি পূজাবিলাক হয় তাৰ লগত আমি সহযোগ কৰোঁ।
1: আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। কন্যা শিশুসকলৰ অধিকাৰ ৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে সচেতনতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই দিৱস উপলক্ষে প্ৰচাৰ কৰা বাৰ্তাত কয় যে প্ৰতিগৰাকী কন্যা শিশুৱে শিক্ষা, নেতৃত্বদান আৰু নিজৰ ভৱিষ্যত গঢ়াৰ সুযোগ লাভ কৰিব লাগিব। অসমৰ বিভিন্ন জিলাত আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কন্যালৈ আজি এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী কন্যাৰ সপোন, প্ৰতিভা আৰু সম্ভাৱনাক সন্মান জনাই তেওঁলোকৰ বাবে এখন সুৰক্ষিত সমাজ গঢ়িবলৈ ৰাজ্য চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলি প্ৰকাশ কৰিছে। নিযুত মইনাৰ দৰে অভিলাষী আঁচনিয়ে চৰকাৰৰ লক্ষ্য সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও

0: মন্ত্ৰীয়ে কয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি উৰণ সেতুৰ তলত থকা পাৰ্কিং ব্যৱস্থাৰ বুজ লয়। এই পৰিদৰ্শনকালত তেওঁ যোৰহাট পৌৰসভাৰ কৰ্মচাৰীসকলক অবৈধভাৱে স্থাপন কৰা দোকান পোহাৰসমূহ উচ্ছেদ কৰি তেওঁলোকৰ বাবে নিৰ্ধাৰিত সঠিক স্থানলৈ লৈ যাবলৈ নিৰ্দেশ দিয়ে। আয়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ এফালে এম্বুলেন্স, এফালে অটোৰিক্সা আৰু আনফালে দুচকীয়া বাহন পাৰ্কিং কৰাৰ ব্যৱস্থা লবলৈও নিৰ্দেশ দিছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়খনৰ সন্মুখত থকা নৰ্দমা ব্যৱস্থা শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈও তেওঁ পৌৰসভাক নিৰ্দেশ দিয়ে। মৰিগাঁও জিলাৰ চাৰণবিলৰ ৰাজ্যিক কেনয়িং আৰু কায়াকিং কেন্দ্ৰত অসম ট্ৰাইথলন 2026 অনুষ্ঠিত হৈছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত নীলাক্ষী বৈশ্যই শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাত উত্তৰ পূবৰ 500+ খেলুৱৈয়ে অংশ লৈছে। উল্লেখযোগ্য যে এই বিলখনত 33 ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কেইবাটাও শিতানৰ খেল অনুষ্ঠিত হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে দিক্ষুৰ কণ্ঠৰ আধুনিক গীত।

দিক্ষুৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 23 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ দেওবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত, কিলোহাৰ্টজ 1125। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইট আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী ৰশ্মিৰেখা ভূঞাৰ সৈতে ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

চীনা দাৰ্শনিক কনফুচিয়াছে কৈছিল, তুমি নিজেই যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা, লোককো তেনে ব্যৱহাৰেই কৰিবা।

0: মিডিয়াম এভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আমাৰ এক বিশেষ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ এই বিশেষ অনুষ্ঠানটি। শ্ৰোতাসকল, আজি আন্তৰ্জাতিক কন্যা শিশু দিৱস। এখন সুন্দৰ আৰু সুস্থ সমাজ গঠনত কন্যা শিশুৰ ভূমিকা অপৰিসীম। গতিকে কন্যা শিশুৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰি এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ি তোলাটো সকলোৰে দায়িত্ব। আজি আমি এই অনুষ্ঠানত কন্যা শিশুৰ সম্পৰ্কে কিছু কথা পাতিম। তাৰ বাবে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো শোণিতপুৰ জিলাৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা সমন্বয়ক শিল্পী শইকীয়াক। নমস্কাৰ বাইদেউ, আপোনাক আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: ধন্যবাদ।
1: আজি যিহেতু আন্তৰ্জাতিক কন্যা শিশু দিৱস, গতিকে প্ৰথমতে আপোনাক সুধিব বিচাৰিছো যে এই আন্তৰ্জাতিক কন্যা শিশু দিৱস পালনৰ যি উদ্দেশ্যসমূহ, সেই উদ্দেশ্যসমূহৰ বিষয়ে কওকচোন, আৰু লগতে এই বছৰৰ যিটো বিষয়বস্তু সেই বিষয়ে অলপ জনাব।
2: আপোনালোকৰ সমূহ শ্ৰোতালৈ মই আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু 11 অক্টোবৰ, 11 অক্টোবৰত সমূহ বিশ্বই আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱস হিচাপে উদযাপন কৰে। আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱস হিচাপে স্বীকৃতি লাভ কৰিছিল 2011 চনত ৰাষ্ট্ৰসংঘই ৰিজলিউচন 66/170ৰ দ্বাৰা 11 অক্টোবৰটো বাছি লৈছিলে। তাৰ পিছৰ পৰাই 2012 চনৰ 11 অক্টোবৰৰ পৰা প্ৰথম অনুষ্ঠিত কৰা হৈছিলে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে। তাৰ বহুত কাৰণ আছে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰাৰ। আমি যাতে কন্যা শিশুৰ অধিকাৰ সুৰক্ষা কৰিব পাৰোঁ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য, সুৰক্ষা, মৰ্যাদা আৰু সমান সুযোগ লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়, সেইবাবে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। তাৰোপৰি লিংগ বৈষম্য দূৰ কৰাৰ বাবে, লিংগভিত্তিক বৈষম্য যিসকল কন্যাই ভোগে

0: আমাৰ যিটো জেণ্ডাৰ বেছ ভায়লেঞ্চ বুলি কোৱা হয় তাৰ অধীনত যিখিনি সমস্যা আছে সেইখিনি যাতে দূৰ কৰে, মানুহে যাতে সজাগ হয় তাৰ বাবে এই দিৱস উদযাপন কৰা হয়। তাৰপিছত বাল্য বিবাহ এক বহুত ডাঙৰ প্ৰত্যাহ্বান আমাৰ সমাজৰ বাবে। বাল্য বিবাহ যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়, যাতে সমাজত সজাগ হয়, ৰাইজ সজাগ হয়, বাল্য বিবাহ যাতে বন্ধ কৰে তাৰ বাবে এই দিৱসটো উদযাপন কৰা হয়। তাৰোপৰি অংশগ্ৰহণ আৰু নেতৃত্ব সুযোগ বৃদ্ধিৰ বাবে আমি বহুত সময়ত দেখা পাওঁ যে ল'ৰাক বহুতে আগুৱাই দিয়ে, ছোৱালী যদি অকণমান তুমি পিছত কৰিবা বুলিও কয়, সেই তেনেকুৱা যাতে নহয়। সেইবাবে ছোৱালীগৰাকীক যাতে সকলো অভিভাৱকে সকলো ক্ষেত্ৰতে আগুৱাই দিব পাৰে, খেলৰ জগততে হওক, আৰ্টিষ্টিক জগততে হওক, য'তেই নহওক কেলেই তেওঁলোক যাতে আগুৱাই যাব পাৰে সেইবাবে এই দিৱস উদযাপন কৰা হয়। বহুত বিভিন্ন ধৰণৰ কাৰণ আছে, বিশেষকৈ এইখিনি কাৰণৰ বাবেই আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে আমি উদযাপন কৰোঁ।
1: হয় হয়। আৰু বৰ্তমান সময়ত দেখা যায় বহুতখিনি কন্যা শিশু আগবাঢ়িছেও কিন্তু বহুতখিনি সমস্যা এতিয়াও আছে সমাজখনত। গতিকে বৰ্তমান সমাজত দেখা পোৱা কন্যা শিশু

0: বাল্য বিবাহ বন্ধ করে তার এই দিবসটি উদযাপন করা
1: হয়।
0: তারোপরি অংশগ্রহণ আর নেতৃত্ব সুযোগ বৃদ্ধির আমি বহুত সময় দেখা পাও যে লড়াক বহুতে আগুয়াই দিয়ে, ছালী যদি অকমান তুমি পিছত করবা বুলিও কয়, সেই তেনকা যাতে নহয় সেইভাবে ছালীগীক যাতে সকল অভিভাবকে সকল ক্ষেত্রতে আগুয়াই দিব পারে, খেলর জগততে হোক, আর্টিস্টিক জগততে হোক, যতেই নহক কেলেই যাতে আগুয়াই যাব পারে সেইভাবে এই দিবস উদযাপন করা হয়। বহুত বিভিন্ন ধরনের কারণ আছে, বিশেষকে এইখানে কারণের বাবে আন্তরাষ্ট্রীয় কন্যা শিশু দিবস হিসাবে আমি উদযাপন করা
1: হয় হয়। আর বর্তমান সময়ত দেখা যায় বহুতখিনি কন্যা শিশু আগবাড়িছেও, কিন্তু বহুতখিনি সমস্যা এতিয়া আছে সমাজখনত। গতিকে বর্তমান সমাজত দেখা পোৱা কন্যা শিশুর ক্ষেত্র থাকা বিভিন্ন সমস্যা সমূহ, সেই সমস্যা সমূহৰ বিষয়ে অলপমান আপুনি জনাওকচোন।
0: মই এখেতে আপোনাক এবাৰৰ থিমটোৰ বিষয়ে কব বিচাৰিছো।
1: হয় হয়,
0: এবাৰৰ আমাৰ যিটো থিম
1: হয়
0: আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ, সেইটো হল আপোনাৰ এণ্ড চাইল্ড মেৰেজ এণ্ড ইনভেষ্ট ইন গাৰ্লছ ৰাইটছ। তাৰ অৰ্থটো হল আমি বাল্য বিবাহ যাতে অন্ত পেলাও আৰু যাতে আমি কন্যা শিশুৰ অধিকাৰত বিনিয়োগ কৰো, সেইটো এবাৰ আমাৰ থিম আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱসৰ। সেই হিচাপত ধৰক এতিয়া আপুনি যিটো প্ৰশ্ন কৰিলে, যিখিনি আমি সমস্যা যিখিনি আমাৰ এগৰাকী কন্যাই সন্মুখীন হবলগীয়া হয়, তাৰে বহুতখিনি আছে। মূল কারণখিনি মই আপোনাক কব বিচাৰো, সমাজত বিভিন্ন সামাজিক, অর্থনৈতিক, শৈক্ষিক আৰু সুরক্ষাজনিত সমস্যার তেওঁলোকে সন্মুখীন হয়। তাৰে প্রথম কারণটো হব লিঙ্গ বৈষম্য, যিটো আমি জেন্ডাৰ বেসড ডিসক্রিমিনেশন টো কওঁ। শিক্ষার ক্ষেত্রতে হোক বা পুষ্টির ক্ষেত্রতে হোক বা স্বাস্থ্য সেবার জনিততে হোক বা সম্পত্তির অধিকারতে হোক বা সিদ্ধান্ত গ্রহণ করার ক্ষেত্রতে হোক, বহুতখিনি ছোৱালীয়ে যিখিনি অধিকার পাব লাগে সেইখিনি নেপায়। হয়তো সকলোরে ক্ষেত্রত নহবও পাৰে, কিন্তু কিছুমানৰ ক্ষেত্রত সেইটো দেখা যায়। আৰু এটা
1: প্রধান সমস্যা
0: হল আপোনাৰ বাল্য বিবাহ। বাল্য বিবাহ যিহেতু আমাৰ এবাৰ থিমটোৱে লৈছে, বাল্য বিবাহ আমি বন্ধ কৰিব লাগে আৰু ছোৱালীৰ ভৱিষ্যত সুৰক্ষা কৰিব লাগে। তাৰপিছত আপোনাৰ শিক্ষাৰ সুযোগৰ অভাৱ, দৰিদ্ৰতাৰ বাবে হওক বা ঘৰুৱা কামৰ দায়িত্বই হওক বা বিদ্যালয় দূৰত থকাৰ বাবে হওক, বহুতখিনি ক্ষেত্ৰত তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হোৱা দেখা যায়। তাৰপিছত হিংসা আৰু নিৰ্যাতন আছে। তাৰপিছত আপোনাৰ শিশু সৰবৰাহ আৰু শোষণ এটা ডাঙৰ সমস্যা হয়। আৰু এটা ডাঙৰ সমস্যা আছে তেখেতৰ ঋতুস্ৰাৱৰ স্বাস্থ্য সেৱা। যেতিয়া ঋতুস্ৰাৱৰ সম্পৰ্কে তেওঁলোকৰ পৰ্যাপ্ত জ্ঞান নাথাকে, যেতিয়া তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সুবিধা নাপায়, সেইখিনিৰ বাবে এই সমস্যাখিনি দেখা যায়। অপুষ্টি আৰু অসম স্বাস্থ্য সেৱা, যিটো ইনইকুৱেলিটি। তাৰপিছত আপোনাৰ ঘৰুৱা কামৰ অতিৰিক্ত দায়িত্ব দিয়া যায় তেওঁলোকৰ ওপৰতে, তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে। আৰু এটা আজিকালি যুগত নতুন এটা সমস্যা দেখা পোৱা গৈছে, ডিজিটেল আৰু অনলাইন বিপদ। ডিজিটেল বুলিং যিটো হয়, চাইবাৰ বুলিং হয়, ছোৱালীৰ ক্ষেত্ৰত বেছি তেওঁলোকে ভালনাৰেবল হৈ যায়, ছোৱালীখিনিক বেছি টার্গেট করা যায়, তেওঁলোকক অশ্লীল মেসেজ দিয়া যায়, তেওঁলোকৰ ফটো মর্ফ করা যায়, এইখিনি পা তেওঁলোক বেছি আজিকালি ভালনারেবল হৈ গৈছে ছোৱালী ক্ষেত্ৰত। তাৰপিছত আৰু এটা কথা হয়, তেওঁলোকৰ বিদ্যালয় ত্যাগ করা হয় দরিদ্রতার কারণে হোক বা ঘরুয়া অবস্থার কারণে হোক বা দূরত্বর বাবে হোক, তেওঁলোকে বিদ্যালয় ত্যাগ করবলগীয়া হয়। তাৰপিছত মতামত প্রকাশৰ সুযোগটো নাপায়, তেওঁলোকৰ যিটো আমি ভয়েস কওঁ, ভয়েসটো ডমিনেট করা যায়, সেই তেনেকুৱা সমস্যা কিছুমান দেখা যায়।
1: বহুতখিনি সমস্যা এতিয়াও আছে। গতিকে এই গোটেইখিনি কথাৰ পৰা এটা কথা আৰু লক্ষ্য কৰা যায় যে লিংগ বৈষম্য, যিটো কথা আপুনি ক'লে, এই লিংগ বৈষম্যৰ কাৰণেও বহুতখিনি সমস্যাৰ সৃষ্টি হয়। গতিকে লিংগ বৈষম্যই কন্যা শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত কিদৰে প্ৰভাৱ পেলায় সেই বিষয়ে অলপ জনাওকচোন।
0: কন্যা শিশুর প্রতি বৈষম্য তেওঁলোকৰ বাবে বহুত ডাঙৰ প্ৰত্যাহ্বান। মানসিকভাৱে চাপ পৰে, স্বাস্থ্যত চাপ পৰে, তাৰপিছত তেওঁলোকৰ শিক্ষাত চাপ পৰে, আত্মবিশ্বাসত চাপ পৰে। এই যিটো আমি সদায় কৈ থাকোঁ যে ল'ৰাটোহে প্ৰাধান্য পাব লাগে, ছোৱালীগৰাকীয়ে অকণমান কমকৈ পালেও হ'ব, এই ক্ষেত্ৰত তেওঁলোকে মানসিকভাৱে বহুত ভাগি পৰে, তেওঁলোকৰ আত্মসন্মানৰ হ্ৰাস হয়, তেওঁলোকে ভাবে এই মই নোৱাৰিম নেকি, তেওঁলোকৰ সদায় সেইটো মনোভাৱ থাকে। সমান সুযোগ আৰু উৎসাহৰ অভাৱ নিজৰ মাজত দেখা যায়, নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে, তেনেকৈ মানসিকভাৱে তেওঁলোক ভোগে। তাৰপিছত আৰু মানসিক চাপো হয়, ডিপ্ৰেশ্যন যিটো কওঁ সেইটো হয়, তাৰপিছত উদ্বিগ্নতাত ভোগে। তাৰপিছত কেতিয়াবা এনেকুৱা হয় অকলশৰীয়াও অনুভৱ কৰিব পাৰে। তাৰপিছত আপোনাৰ আৰু এটা আছে, সপোন আৰু আকাংক্ষা যিখিনি তেওঁলোকে পুহি ৰাখে সেইখিনি তেওঁলোকে অলপ হয়তো চাগে ৰূপায়ণ কৰাত তেওঁলোকৰ ক্ষতিগ্ৰস্ত
1: হয়।
0: আৰু এটা মানসিক চাপ হিচাপে ক'বলৈ গ'লে আনৰ ওপৰত বিশ্বাসটো কমি যায়, তেতিয়া তেওঁলোকে সহজতে বিশ্বাস কৰিব নোৱাৰে। তাৰপিছত শাৰীৰিকভাৱেতো তেনেকে বহুত তেওঁলোকৰ বিকাশজনিত প্ৰভাৱ পৰে, অসম পুষ্টি হয়, ইনইকুৱেলিটি যিটো হয়, তাৰপিছত তেওঁলোকে ঋতুস্ৰাৱজনিত

0: স্বাস্থ্য সমস্যাবিলাকত ভোগে, হিংসাৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়, হিংসাৰ যেতিয়া মানসিক চাপ পৰে তেতিয়া তেওঁলোকৰ খোৱা বোৱা চাপ, তাৰপিছত বাল্য বিবাহৰ অকাল গৰ্ভধাৰণৰ
1: প্ৰভাৱ
0: থাকে, সেইটো যেতিয়া বাল্য বিবাহ হ'ব, সৰু এগৰাকী ছোৱালী যেতিয়া 18 বছৰৰ তলত বিয়া হয় তেতিয়া তেওঁলোকে যদি কেনেবাকৈ গৰ্ভধাৰণ কৰে তেতিয়া তেওঁৰটোতো বহুত ক্ষতিগ্ৰস্ত হয়, তেওঁ মানসিকভাৱেই হওক স্বাস্থ্যতে হওক
1: ডাঙৰ সমস্যা এটা
0: হয়। তাৰপিছত আপোনাৰ শাৰীৰিক কাৰ্যকলাপৰ সুযোগ যি যি পাব লাগে, ধৰক ফিজিকেল এক্টিভিটি যিমানখিনি কৰিব লাগে তেওঁলোকে সেইটো কাম কৰিবলৈ সেইখিনি কাম কৰিবলৈ নাপায়, তেনেকুৱা কিছুমান ধৰণৰ লিংগ বৈষম্যতাৰ কাৰণে সেইখিনি আমি সমস্যা দেখা পাওঁ।
1: হয় হয়। আৰু আপুনি মাজতে জনালে যে ঋতুজনিত অনাময় সমস্যাৰ কথা, এই ঋতুজনিত অনাময় সমস্যা দূৰ কৰাৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে অলপ জনাওকচোন।
0: ঋতুজনিত যিখিনি সমস্যা আছে তাৰ বাবে আমাৰ ধৰক এতিয়া আপুনি যিখিনি ব্যৱস্থা গ্ৰহণৰ কথা সুধিছে সেইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক বা আমি নিজৰ ফালৰ পৰাই হওক, হেলথৰ ডিপাৰ্টমেণ্টেই হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টেই হওক, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টেই হওক, তেওঁলোকে বহুতখিনি পদক্ষেপ লৈছে। তাৰে আছে আপোনাৰ মেনষ্ট্ৰুৱেল হেলথ এণ্ড হাইজিন মেনেজমেণ্ট এটা প্ৰগ্ৰেম আছে, তাত ধৰক আপোনালোকৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰাই হওক এৱাৰনেছ প্ৰগ্ৰেম ক্ৰিয়েট কৰা হয়, কেনেকৈ মেনষ্ট্ৰুৱেল হেলথ মেইনটেইন কৰিব লাগিব, ঋতুস্ৰাৱৰ সময়ত কি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব, খোৱা বোৱাত যত্ন কেনেকৈ ল'ব লাগিব, সেইখিনি আমি এৱাৰনেছ প্ৰগ্ৰেম আমি কৰোঁ। তাৰোপৰিও আপোনাৰ এতিয়া হেলথৰ ফালৰ পৰা আইৰণ ফলিক এচিড টেবলেট দিয়া হয়, তাৰপিছত আপোনাৰ পেলুৰো দৰৱ দিয়া হয় তেনেকৈ হেলথৰ ফালৰ পৰা, আৰু আপোনাৰ ফ্ৰী কেপ পেড দিয়া হয়, ফ্ৰী পেড ডিষ্ট্ৰিবিউশ্যনো আছে স্কুলৰ ফালৰ পৰা, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেনেকৈ কিছুমান পদক্ষেপ লোৱা হৈছে, ভেণ্ডিং মেচিন সকলো স্কুলতে স্থাপন কৰা হৈছে, তেনেকৈ ইনচিনেৰেটৰো ব্যৱস্থা লোৱা হৈছে যাতে ক'ত ডিছপ'জ কৰিব লাগে, পেডখিনি কেনেকৈ পেলাব সেইখিনি বিষয়ে তেওঁলোকক সজাগ কৰা হৈছে, সেইখিনি তেনেকৈ কৰা হৈছে। ধৰক তাৰ বাবে আমাৰ আৰু কৰণীয় আছে, যেনেকৈ আমি ৱাশ্ব ফেচিলিটিটোত কেনেকৈ হাত ধুব লাগিব, কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰিব লাগিব, তাৰপিছত আপোনাৰ বাথৰুম কেনেকৈ ইউজ কৰিব লাগিব, আমাৰ তেনেকৈ জেণ্ডাৰ সেনচিটিভ টয়লেটছ লাগিব, ধৰক ল'ৰাৰ বাবে বেলেগ, ছোৱালীৰ বাবে বেলেগ, হয়তো আৰু কিছুমান এনেকুৱা সমস্যা দেখা যায় ঋতুস্ৰাৱৰ সময়ত তেওঁলোকৰ বহুতৰে পেটৰ বিষৰ সমস্যা ভোগে, পেটৰ বিষ যেতিয়া হয় আমি সেইটো কেতিয়াও সাধাৰণভাৱে ল'ব নালাগে, কিছুমানৰ হয়তো কেতিয়াবা হ'ব পাৰে কিন্তু কিছুমানৰ সদায় হৈ থাকে, যেতিয়া ধৰক সদায় হয় তেতিয়া তেওঁলোকে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব, সেইখিনি কথা তেওঁলোকক স্কুলৰ অভিভাৱকে হওক বা ঘৰৰ অভিভাৱকে হওক বা আমাৰ এতিয়া তেওঁলোকৰ লগত জড়িত হৈ থাকে আশা কৰ্মীসকল থাকে, অংগনবাদী কৰ্মীসকল থাকে, তেওঁলোকসকলে যদি সেইখিনি জ্ঞান তেওঁলোকৰ মাজত বিলায় তেতিয়া তেওঁলোকৰ কাৰণে অলপ
1: সুবিধা হ'ব। হয় হয়। আৰু গ্ৰামাঞ্চলত দেখা যায় প্ৰায়, বা গ্ৰামাঞ্চলেই নহওক আপোনাৰ কিছুমান ৰিমট এৰিয়া, ভিতৰুৱা এৰিয়াত দেখা যায় যে কন্যা শিশুসকলে প্ৰায় আধাতে বিদ্যালয় সামৰে, বা বিদ্যালয় সামৰাই নহয় তেওঁলোকৰ বিভিন্ন সমস্যা দেখা যায়, তেওঁলোক হয়তো সজাগ সচেতন নহয়, গতিকে সেই সমস্যাসমূহ, শিক্ষাৰ সমস্যাই হওক বা স্বাস্থ্যৰ সমস্যাই হওক, সেই সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা আছে বা কি ধৰণৰ সজাগতাৰ সৃষ্টি কৰা হৈছে সেই বিষয়ে অলপ জনাওকচোন।
0: আমি বহু সময়ত দেখোঁ ছোৱালী স্কুললৈ যোৱা, ধৰক ক্লাছ 7তে হওক, 8 ক্লাছ পাছ কৰিলে, আমাৰ ইয়াতে বহুতখিনি বাগান অঞ্চল আছে,
1: হয়
0: তেওঁলোকত আমি যেতিয়া ফিল্ডত যাওঁ তেতিয়া দেখা পাওঁ যে বহুতখিনি ছোৱালী তেনেকৈ স্কুলত আধাতে পঢ়ি সামৰিলে, স্কুল যাবলৈ মন নকৰে বা স্কুল যোৱাত অসুবিধা আছে, কেতিয়াবা এনেকুৱা হয় স্কুল দূৰত হয় তেওঁলোকৰ যাবলৈ সুবিধা নাই, কেতিয়াবা দৰিদ্ৰতাৰ কাৰণেই হওক তেওঁলোকে স্কুললৈ পঠিয়াবলৈ টান পায়, অভিভাৱকেও টান পায়, তাৰ বাবে এতিয়া ধৰক যিখিনি ব্যৱস্থা লোৱা হৈছে চৰকাৰৰ তৰফৰ ফালৰ পৰাই হওক, হেলথৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক, মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ পৰাই হওক, বহুতখিনি তেনেকৈ কিশোৰীসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ এতিয়া মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা তেনেকৈ বহুতখিনি স্কিমছ আছে, ধৰক এতিয়া মহিলাৰ শিশু বিকাশ বিভাগ বুলি ক'লে আমাৰ 3টা বিশেষ স্কিমত ভাগ কৰা হয়, 3টা আমাৰ আমব্ৰেলা স্কিম আছে, এটা হ'ল মিছন পোষণ 2.0, সক্ষম অংগনবাদী, এটা মিছন শক্তি আৰু এটা মিছন বৎসালয়। মিছন সক্ষম অংগনবাদীত বা পোষণ 2.0 তাৰ অধীনত যিখিনি স্কিম ফৰ এডোলেশ্যন গাৰ্ল বুলি এটা স্কিম আছে, তাত আমাৰ কিশোৰীখিনি 14 বছৰৰ পৰা 18 বছৰৰ ভিতৰত যিখিনি কিশোৰী আছে তেওঁলোকৰ বাবে আমাৰ ৰেফাৰেল ছাৰ্ভিচেছে হওক বা হেলথ চেকআপে হওক বা তেওঁলোকৰ হাইট ৱেইটে লোৱা ক্ষেত্ৰতে হওক বা তেওঁলোকক পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা কৰা হয় তেওঁলোক যিখিনি লাগতিয়াল বস্তু তাতে আইৰণ

0: ফলিক এচিড টেবলেটো প্ৰদান কৰা হয়, যিটো হেল্থৰ ফালৰ পৰা দিয়ে সেইখিনি প্ৰদান কৰা হয়। পেলুৰ দৰৱ দিয়া হয় তেওঁলোকক এডলেচেণ্টখিনিৰ কাৰণে 14-18 বছৰ বয়সৰ। তাৰপিছত নেক্সট যিটো মিছন আছে মিছন শক্তি, মিছন শক্তিৰ অধীনত বেটি বচাও বেটি পঢ়াও যিটো স্কিম আছে তাৰ অধীনত তেওঁলোকক সজাগ কৰা হয় যে মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰতে হওক বা জেণ্ডাৰ বেছ ভাইলেঞ্চৰ ক্ষেত্ৰতে হওক বা হিউমেন ট্ৰেফিকিঙৰ ক্ষেত্ৰতে হওক সকলোখিনি তেওঁলোকক সেইখিনি সজাগ কৰা হয়। আৰু সেই ট্ৰিপল বিপিৰ আঁচনিটো কেলেই ল'বলগীয়া হ'ল, কাৰণ আমাৰ যিটো লিংগ বৈষম্যতা আছে বা আমাৰ অসমত যিটো জন্মৰ লিংগ অনুপাত আছে সেইটো যাতে বৃদ্ধি কৰা হয় তাৰ বাবে ট্ৰিপল বিপি আঁচনিৰ অধীনত এইখিনি কাম কৰা হয়। তাৰোপৰি আপোনাৰ আৰু এটা আছে মিছন বাচ্চালয়, মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত মিছন বাচ্চালয় যিখিনি ধৰক ইন কনফ্লিক্ট উইথ ল যিখিনি ল'ৰা ছোৱালী আছে তাত ল'ৰাও সোমায় শিশুসকল সোমায় যিখিনি 18 বছৰ তলৰ তেখেতসকলক তেনেকে ৰিহেবিলিটেশ্যন কৰা হয়। তাৰোপৰি আপোনাৰ এতিয়া সেইখিনি হ'ল মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত। হেলথৰ অধীনত আপোনাৰ আইৰণ ফলিক এচিড তেনেকে দিয়া হয় তেওঁলোকক প্ৰদান কৰা হয়, পেলুৰ দৰৱো তেনেকে দিয়া হয়। তাৰপিছত আপোনাৰ ফ্ৰী পেড ডিষ্ট্ৰিবিউচন কৰা হয় আৰু জন ঔষধি যিখিনি কেন্দ্ৰ আছে তাত 1 টকাত যিখিনি পেড দিবলগীয়া হয় সেইখিনি দিয়ে। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ ভেণ্ডিং মেচিন আছে, সকলো স্কুলতে পেড ভেণ্ডিং মেচিন আছে, ইনচেনেৰেটৰ আছে। তাৰপিছত আপোনাৰ যিখিনি মেনষ্ট্ৰুৱেল হাইজিনৰ ক্ষেত্ৰত কৈছো সেইখিনি ব্যৱহাৰ হয়, স্কুলতে ব্যৱহাৰ হয়। আৰু আপোনাৰ মহিলা আৰু কিশোৰী মুখ্যমন্ত্ৰী নিযুতমইনা আঁচনি আছে, সেইটো অতিকৈ এতিয়া ল'ৰা ছোৱালীখিনিক যাতে সুবিধা কৰিছে যাতে তেওঁলোকে বাল্য বিবাহ নকৰে, তাৰ মূল উদ্দেশ্যটোৱে হ'ল বাল্য বিবাহ যাতে নহয়, ৰোধ কৰাটো। তাৰপিছত আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত প্ৰজ্ঞান ভাৰতী স্কিম আছে, তাৰ উপৰিও আপোনাৰ স্কুল বুকছবিলাক আজিকালি ফ্ৰী কৰা হৈছে, ইউনিফৰ্মবিলাক ফ্ৰী কৰা হৈছে, সেইখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰা হৈছে। তাৰো উপৰিও আপোনাৰ এতিয়া আমাৰ আৰু এটা আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, এইখিনি আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত হয় কি আপোনাৰ তাতে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে তেওঁলোকে বিনামূলীয়াকে পঢ়িবলৈ পায়। যিখিনি আমাৰ ধৰক মাইনৰিটি এৰিয়া হওক বা OBC হওক বা SC ST যিখিনি কিশোৰী আছে বা তেওঁলোকৰ ঘৰ যদি দূৰত হয় স্কুললৈ আহিবলৈ তেওঁলোকৰ অসুবিধা আছে, যাতায়াতৰ অসুবিধা আছে, তেনে ক্ষেত্ৰত ছোৱালীখিনি তাতে ৰেচিডেঞ্চিয়েল স্কুল হয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। তাৰো উপৰি আৰু এটা আমাৰ যোজনা আছে সুকন্যা সমৃদ্ধি যোজনা, তাৰ অধীনত আপোনালোকে কন্যা শিশুসকলৰ বাবে অভিভাৱকসকলে তেওঁলোকে পইচা জমা কৰিব পাৰে, 10 বছৰ তলৰ কন্যা শিশুসকলৰ বাবে সেই আঁচনিটো প্ৰযোজ্য হয়। তাৰ ওপৰত আপোনাৰ ওৱান ষ্টপ চেণ্টাৰ বুলি সখী একক অৱস্থান বুলি আছে, তাত অকল কন্যা শিশু বুলিয়েই নহয় তাত মহিলাখিনিও ৰখা হয়। আৰু আমাৰ তেনেকে ধৰক এতিয়া হেল্পলাইন নাম্বাৰ কিছুমান আছে শিশুসকলৰ বাবে 1098, এইটো এটা হেল্পলাইন নাম্বাৰ হয়, যিকোনো সমস্যাত যদি শিশু এগৰাকী ভোগে য'তে নহওক য'তে তেওঁলোকে এইটো টোল ফ্ৰী নাম্বাৰ হয় যদি ডাইল কৰে 1098 তেতিয়া তেওঁলোকে য'তে নহওক তেওঁলোকে সহায় পাব, পুলিচৰে সহায় লাগে বা মেডিকেল হেল্পে লাগে বা যিকোনো ধৰণৰ সহায় লাগে তাত তেওঁলোকে সহায় ল'ব পাৰিব
1: হয়। আপুনি আঁচনিখিনিৰ কথাটো প্ৰায় ক'লেই, এতিয়া সুধিব বিচাৰিছোঁ আইনৰ কথা, কন্যা শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত কি আইন আছে সেই বিষয়ে অকণমান জনাই দিয়কচোন।
0: কন্যা শিশুৰ সুৰক্ষা আইন বুলি ক'বলৈ গ'লে এতিয়া আমি বাল্য বিবাহৰ ক্ষেত্ৰতে যিটো দেখা পাওঁ তাতে আমি দেখিছোঁ যে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006ৰ অধীনত বাল্য বিবাহ বন্ধ কৰা হৈছে। তাৰোপৰি পক্সো প্ৰটেকশ্যন অফ চিলড্ৰেন এগেইনষ্ট ছেক্সুৱেল হেৰাছমেণ্ট এক্টখন 2012 সেইখনৰ অধীনত যদি কোনো ছোৱালী বা ল'ৰাই যদি বিয়া পাতে 18 বছৰ তলত যদি হয় তেতিয়া পক্সো আইনৰ অধীনত তেওঁলোকে সেই আইনী ব্যৱস্থা তেওঁলোকৰ গ্ৰহণ কৰা হয়। আৰু আমাৰ এতিয়া পঞ্চায়ত লেভেলত আমাৰ গাঁও পঞ্চায়ত ছেক্ৰেটৰীসকলক চাইল্ড মেৰিজ প্ৰহিবিশ্যন অফিচাৰ হিচাপে তেওঁলোকক ডেজিগনেট কৰা হৈছে, এনেকুৱা ধৰণৰ কিছুমান আছে ধৰক এতিয়া। আৰু বাল্য বিবাহ মুক্ত ভাৰত বুলি 2024ত আমাৰ 27 নৱেম্বৰ 2024ৰ পৰা এটা কেম্পেইন চলি আছে। আপোনাক আৰু এটা কথা জনাওঁ যে এইবাৰ ৰাষ্ট্ৰসংঘই আপোনাৰ 27 নৱেম্বৰটো ইণ্টাৰনেশ্যনেল ডে ফৰ এলিমিনেশ্যন অফ চাইল্ড আৰ্লি এণ্ড ফৰ্চ মেৰেজ হিচাপে ঘোষণা কৰিছে। 4 ছেপ্টেম্বৰ 2026ত এই ৰিজলিউচন লৈছে যে 27 নৱেম্বৰটো ইণ্টাৰনেশ্যনেল ডে ফৰ এলিমিনেশ্যন অফ চাইল্ড আৰ্লি এণ্ড ফৰ্চ মেৰেজ বুলি ঘোষণা কৰিছে।
1: বহুতখিনি আইন আহিছে আৰু কন্যা শিশুসকলৰ সুৰক্ষাৰ কাৰণে এয়া খুবেই ভাল কথা। আমাৰ হাতত যিহেতু সময় খুবেই কম, গতিকে শেষত মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে কন্যা শিশুক সুৰক্ষিত পৰিৱেশ দিয়াৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজৰ কৰণীয় কেনেকুৱা হোৱা উচিত, কাৰণ আজিকালি দেখা যায় আমি যিটো কওঁ যে বেড টাচ গুড টাচ, গতিকে কন্যা শিশুসকলে সেই বস্তুটো বুজিব লাগিব বা সেই সুৰক্ষিত পৰিৱেশ এটা দিয়াৰ ক্ষেত্ৰত পৰিয়াল তথা সমাজৰ কৰণীয় বা

0: দায়িত্ব কেনেকুৱা হোৱা উচিত সেই বিষয়ে অকণমান জনাওকচোন।
1: যিটো আপুনি গুড টাচ বা বেড টাচৰ কথা ক'লে,
0: হয়
1: সেইখিনিয়ে হওক বা এখন সমাজত কেনেকে এগৰাকী কন্যা শিশুক আগুৱাই দিব লাগিব, তাৰ বাবে আমাৰ ঘৰৰ পৰিৱেশ বা স্কুলৰ পৰিৱেশ বা সমাজৰ পৰিৱেশ, এইটো এটা বহুত ডাঙৰ কথা।
0: হয় হয়,
1: তাৰ বাবে আমি অভিভাৱকসকলক সদায়
0: সচেতন
1: হবলৈ আমি উৎসাহিত কৰো, যাতে কন্যা শিশু এগৰাকী কেতিয়াও কম বুলি ভাবিব নালাগে। আমি সকলো অভিভাৱকক এই বাৰ্তা দিওঁ বা বাৰ্তা দিবলৈ চেষ্টা কৰিম, যাতে তেওঁলোকে সকলো কন্যা শিশুক আগুৱাই নিয়ে, সকলো ক্ষেত্ৰতে সকলো দিশতে তেওঁলোক যাতে আগুৱাই যাব পাৰে, পঢ়াৰ ক্ষেত্ৰতে হওক,
0: শিক্ষাৰ
1: ক্ষেত্ৰতে হওক, খেলৰ জগততে হওক, সাংস্কৃতিক জগততে হওক, সকলোতে যাতে তেওঁলোক আগুৱাই যাব পাৰে, অভিভাৱকৰ দায়িত্ব বহু বুলি আমি ভাবোঁ। শিক্ষাৰ ক্ষেত্ৰত সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়সমূহত তেওঁলোকক তেনেকে উৎসাহিত কৰে, সেই হিচাপত তেওঁলোকে যাতে সদায় কন্যা শিশু এগৰাকী আগুৱাই নিয়ে তাৰ বাবে আমি
0: চেষ্টা কৰিব লাগে, আৰু সকলোৱে একেলগে মিলি এগৰাকী কন্যা শিশুক আগুৱাই নিব লাগে। কাৰণ কন্যা কথাতে যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, গতিকে ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলোৱে সমানে আগবাঢ়ি যাওক, দেশখনৰ উন্নতি হওক, সমাজখনৰ উন্নতি হওক, আমি সেইটোৱে কামনা কৰোঁ। আজি আপুনি বহুত গুৰুত্বপূৰ্ণ কথা আমাক জনালে, আপুনি ইমানখিনি সময় দিলে, আমাৰ এই কথাখিনিৰ পৰা শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। গতিকে আমাক ইমান সময় দিয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
1: মোক আজি দুআষাৰ ক'বলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই আকাশবাণী তেজপুৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
0: ধন্যবাদ। শ্ৰোতাই ইমান পৰে আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষে আগবঢ়োৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলাৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰ, মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা সমন্বয়ক শিল্পী শইকীয়াই। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা ৰিমঝিম পটংগিয়াৰ, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে ইমান পৰে আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে যুগুত কৰা আমাৰ এই বিশেষ প্ৰতিবেদন শুনিলে। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান বোলছবিৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনক হীৰাপান্না বোলছবিত কিশোৰ কুমাৰৰ সৈতে লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবিৰ গীত অনুষ্ঠানৰ পিছতে অৰ্থাৎ 6 বজাত শ্ৰোতাসকলে দিল্লী কেন্দ্ৰযোগে হিন্দী আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে আৰাধনা অনুষ্ঠানত আলিম্পন চৌধুৰীৰ কণ্ঠৰ ভজন কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতাই শুনিবলৈ পাব গীতালি। আজিৰ গীতালি অনুষ্ঠানত আগবঢ়োৱা হ'ব অসমীয়া বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটীৰ কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 প্ৰচাৰিত ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শিশু আৰু চেমনীয়াৰ অনুষ্ঠান উমলাঘৰ। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। 8:00 বাতৰি শিৰোনাম। 8:02 পুৰণি গীত আৰু কথা অনুষ্ঠানটি শ্ৰোতালৈ আগবঢ়োৱা হ'ব। 8:30 শ্ৰোতাই শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। 8:45 দৈনিক কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 গজলৰ অনুষ্ঠান আৰু 9:30 কেইটিমান আধুনিক গীত শ্ৰোতালৈ আগবঢ়োৱা হ'ব। নিশা 10:00 পুনৰ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শ্ৰোতাই শুনিবলৈ পাব। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়া আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক গীতালি। গীতালি অনুষ্ঠানত আৰম্ভণিতেই শুনাবলৈ লৈছোঁ তুমি মোৰ মাথো মোৰ বোলছবিৰ এই গীতটি।

এইখিনিতে এটি ঘোষণা। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা প্ৰতি মঙলবাৰে প্ৰচাৰ হ'বলগীয়া শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানেৰ পৰৱৰ্তী খণ্ডৰ বাবে শ্ৰোতাৰ ফোন কলসমূহ আজি 6 বজাৰ পৰা বাণীবদ্ধ কৰি থকা হৈছে। আগ্ৰহী শ্ৰোতাক তেওঁলোকৰ প্ৰিয় গীতৰ বাবে আজি সন্ধিয়া 7 বজাৰ ভিতৰত আমাৰ কেন্দ্ৰলৈ ফোন কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ ফোন নম্বৰটি হৈছে 03712-232-821। ফোন নম্বৰটি আকৌ কৈছোঁ 03712-232-821। শ্ৰোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অধিনায়ক বোলছবিত জুবিন গাৰ্গ আৰু

0: শুনক শুনক শুনক রাইজসকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। টোটালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ বিচিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ কেওআইচি আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: আৰবিআইয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জোনাকী মন বোলছবিত জুবিন গাৰ্গ আৰু

0: সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জোনাকী মন বোলছবিত জুবিন গাৰ্গ আৰু শাশ্বতী ফুকনৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠান ফোন ইন গানে গানের পরবর্তী খণ্ডটির বাবে শ্রোতার ফোন কলসমূহ আজি সন্ধিয়া 6 বজার পৰা বাণীবদ্ধ কৰি থকা হৈছে। আগ্রহী শ্রোতাসকলক তেওঁলোকৰ প্রিয় গীতৰ বাবে আজি সন্ধিয়া 7 বজাৰ ভিতৰত আমাৰ কেন্দ্রলৈ ফোন কৰিবলৈ অনুরোধ জনালো। আমাৰ ফোন নম্বৰটি হৈছে 03712-232-821, 03712-232-821। শ্রোতাসকল নাপাহৰিব, আপোনালোকৰ অনুৰোধৰ গীতটি জনাই আজি ফোন কৰক 6 বজাৰ পৰা 7 বজাৰ ভিতৰত 03712-232-821 নম্বৰত। গীতালী অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ জোনাকী মন বোলছবিৰ জুবিন গাৰ্গ আৰু মহালক্ষ্মীৰ কণ্ঠৰ এই গীতটি।

গীতালী অনুষ্ঠানৰ পিছতে শ্ৰোতাসকলে 6:45 গুৱাহাটী কেন্দ্ৰযোগে সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদান দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰে পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা কোকৰাঝাৰত কাইলৈৰ পৰা 4-দিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱ আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত খন্তেক পাছতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত 150গৰাকী সহকাৰী শাখা প্ৰবন্ধক পদত 125গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। শ্ৰম কল্যাণ বিভাগত ESIC আঁচনিৰ অধীনত 12গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184গৰাকী কনিষ্ঠ অভিযন্তা জলসম্পদ বিভাগৰ অধীনত 52গৰাকী সহকাৰী অভিযন্তা আৰু 16গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়া হৈছে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। তেওঁ আজি নিযুক্তিপ্ৰাপ্তসকলক সময়ৰ সৈতে খাপ খোৱাকৈ নিজৰ জ্ঞান আৰু দক্ষতাক প্ৰাসংগিক কৰি ৰাখিবলৈ আহ্বান জনায়।
1: মই ভাবো যে আমি নিজৰ বিশ্ববিদ্যালয় ইঞ্জিনিয়াৰিং কলেজত যিটো মনৰ অধিকাৰী আমি আছিলো, সেই মনটোক আমি নোহোৱা কৰিব নালাগে। উই শুড নট ফাষ্ট ট্ৰেক এনিথিং টুডে। হোৱাট এভাৰ উই হেভ এচিভ, দেটছ এ ভেৰি ভেৰি বিগ মাইল ষ্টোন ইন আৱাৰ কেৰিয়াৰ। ইয়াৰ পৰা ফাষ্ট ট্ৰেক কৰিব নালাগে। নদী যেনেকে বৈ আছে তাৰ লগত বৈ থাকিব লাগে। ডেফিনেটলি চৰকাৰত সুবিধা বাঢ়ি থাকিব, আমি নতুন নতুন সুবিধা পাই থাকিম, আৰু যিটো আমি নাপাওঁ উই আর নট এন্টাইটল ফর দেট, তার কারণে আমি চিন্তাও করব না, আর তার কারণে আমি নিজর ব্যস্ত করে রাখব না, আমি নিজক প্রাসঙ্গিক করে রাখব লাগিব বাই আপস্কেলিং আওয়ার স্কিল। আর এজ এ বেসিক অফ এভরি হিউম্যান ফর্ম আমি আমার মৌলিক দায়িত্ব সোসাইটির প্রতি গ্রেটফুল হয়ে থাকিব লাগিব, দেউতা মার লগত আমাৰ আন্তৰিকতা আমি বজাই ৰাখিব লাগিব, আৰু নিজকে এজন মডেল হিচাপে যে আই এম এ আইডিয়েল গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট এই কেৰেক্টাৰটোক আমি ৰাখি থ'ব লাগিব।
0: মুখ্যমন্ত্ৰীয়ে কয় যে 2001 চনৰ পূৰ্বে ৰাজ্যত অভিযান্ত্ৰিক আৰু অন্যান্য বৃত্তিমুখী তথা কাৰিকৰী পদসমূহত নিযুক্তি স্থবিৰ হৈ পৰিছিল। সম্প্ৰতি অভিযান্ত্ৰিক আৰু পলিটেকনিক মহাবিদ্যালয়সমূহত ভালেসংখ্যক অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ লগতে অন্যান্য বিভাগতো নিযুক্তি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে বিগত 5 বছৰত চৰকাৰী বিভাগসমূহত 1,65,000ৰো অধিক নিযুক্তি দিয়া হৈছে। চৰকাৰে 2,00,000 নিযুক্তি অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
1: আজি দ্বিতীয়বাৰৰ বাবে অসম

0: ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমি নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচীত সমবেত হৈছো। 2021 চনৰ পৰা এতিয়ালৈকে আমি 1,65,282 পদত নিযুক্তি দিবলৈ সক্ষম হৈছিলো আৰু আজি এই সংখ্যাৰ লগত আৰু 439 গৰাকী প্ৰাৰ্থী সংযোজিত হ'ব।
1: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে। তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱাক শক্তিশালী কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলে আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে আজি এককালীন সাহায্যৰ চেক আৰু মানপত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিধায়ক ডঃ তপন দাসে সাহায্যৰ চেক আৰু মানপত্ৰ বিতৰণ কৰে। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজাৰাৰ ৰাজহুৱা সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশ লয়। কলিয়াবৰ আঞ্চলিক পঞ্চায়তত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা নিষ্ঠাৱান আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক সাহায্যৰ চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰে। যোৰহাটত তিয়ক সমজিলা প্ৰশাসন আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত সেৱা হেতু অভিযানৰ এটা শিবিৰ আজি সফলতাৰে অনুষ্ঠিত হয়। শিবিৰটোত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ ধোৱাপথাৰ কেশৰীগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত অংগন মিলন সেৱা কাৰ্যসূচীত আজি ৰাজ্যৰ মন্ত্ৰী বিমল বৰাই আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে পোষণ অভিযানৰ ওপৰত সজাগতা সৃষ্টিৰ বিষয়ে আলোচনা কৰা হয়। ইপিনে নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিগাম অংগনবাড়ী কেন্দ্ৰত আয়োজিত অংগন মিলন অনুষ্ঠানত বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। অভিযানৰ অংশ হিচাপে নলবাৰী জিলাৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক সাহায্যৰ চেক বিতৰণ কৰা হয়। নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ৰন্ধনকৰ্মীসকলক 1,000 টকাৰ চেক আৰু প্ৰশংসা পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। মৰিগাঁও জিলাৰ জাগিৰোদ বিধানসভা সমষ্টিত সেৱা সংকল্প অভিযানৰ অধীনত আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ মাজত এককালীন প্ৰেৰণাদায়ক সাহায্যৰ চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি চিৰাং আৰু দৰং জিলাতো এককালীন সাহায্যৰ চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হৈছে। কাইলৈ ব্ৰহ্মচাৰিণী ৰূপত দেৱীক পূজা কৰা হ'ব। ইয়াৰ পাছত চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কত্যায়িনী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰী, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। এইবাৰ দেৱীয়ে খুৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। শক্তিপীঠ কামাখ্যাধামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত আজিৰে পৰা ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অটুট ৰাখি নৱৰাত্ৰিৰ পূজা কৰা হৈছে। নলবাৰী জিলাৰ বেলচৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ আৰম্ভ হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালত পৰম্পৰাগতভাৱে আজিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। এই সন্দৰ্ভত পৰিয়ালটোৰ এগৰাকী সদস্যই এইদৰে কয়।
3: গৌৰীপুৰৰ ঐতিহ্য মহামায়া দুৰ্গা পূজা আৰু এয়া 400 বছৰ অতিক্ৰান্ত। মই ভাবোঁ অসমৰ পুৰণি পূজাৰ ভিতৰত ইয়ো এটা পূজা, যি আজিলৈকে আমি সেই পৰম্পৰা ৰক্ষা কৰি আছো। আমাৰ যি আগৰ পুৰণি হিচাপে আমাৰ সাতমতে পূজা হয়, গতিকে ইয়াত বলি বিধানো আছে। সপ্তমীৰ পৰা ইয়াত হোম যজ্ঞ হয়, গতিকে আহক আমি সবে আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি ৰক্ষাৰ বাবে এই মহামায়া যি পূজাবিলাক হয় তাৰ লগত আমি সহযোগ কৰোঁ।
2: গুৱাহাটী মহানগৰীৰ কেইবা শতাধিক পূজা মণ্ডল

0: মণ্ডপত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মহানগৰীৰ পাণ্ডু, বিষ্ণুপুৰ, বেলতলা, লতাশিল, গণেশগুৰি, কালিবাৰীকে ধৰি বিভিন্ন স্থানত আটকধুনীয়াকৈ পূজা মণ্ডপসমূহ সজাই থকা হৈছে। শুকুৰবাৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠাৰ লগে লগে শাৰদীয় দুৰ্গোৎসৱৰ উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিব। কোকৰাঝাৰ জিলাৰ বানৰগাঁও মিনি ষ্টেডিয়াম আৰু খাগ্ৰাবাৰী খেলপথাৰত কাইলৈৰ পৰা 15 অক্টোবৰলৈ BPF-ৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু যুৱ প্ৰতিভাসমূহ চিনাক্ত কৰি বিকশাই তোলাৰ বাবে এখন মঞ্চ প্ৰদানৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এখন সংবাদমেলত BTC-ৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে কয় যে এই উৎসৱত ক্ৰীড়া, সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাসমূহত অংশ ল'ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ক্ৰীড়া শিতানত এথলেটিক্স, কাবাডী, ভলীবল আৰু থলুৱা খেল ধেমালি অনুষ্ঠিত হ'ব। সাহিত্য শিতানত আবৃত্তি, তৰ্ক, আকস্মিক বক্তৃতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। একেদৰে সাংস্কৃতিক শিতানত বাগৰুম্বা নৃত্য, পৰম্পৰাগত আৰু আধুনিক গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দিয়ে। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। কন্যা শিশুসকলৰ অধিকাৰ, ৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে সচেতনতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই দিৱস উপলক্ষে প্ৰচাৰ কৰা বাৰ্তাত কয় যে প্ৰতিগৰাকী কন্যা শিশুৱে শিক্ষা, নেতৃত্বদান আৰু নিজৰ ভৱিষ্যত গঢ়াৰ সুযোগ লাভ কৰিব লাগিব। অসমৰ বিভিন্ন জিলাত আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কন্যালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিগৰাকী কন্যাৰ সপোন, প্ৰতিভা আৰু সম্ভাৱনাক সন্মান জনাই তেওঁলোকৰ বাবে এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও প্ৰকাশ কৰিছে। 32 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ দৰং জিলাৰ সমাৰোহখন আজি 3-জোৰা কাৰ্যসূচীৰে মঙলৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানত শিশু বিজ্ঞানীসকলে এইবাৰ সমাৰোহৰ মূল বিষয় বহন ক্ষমতাৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ ওপৰত মুঠ 120টা আৰ্হি প্ৰকল্প উপস্থাপন কৰে। সমাৰোহৰ অন্তত ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা আৰু মীনপালন মন্ত্ৰী নীলিমা দেৱী, জিলা আয়ুক্ত আয়ুষী জৈন, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: পবিতৰা অভয়াৰণ্য পৰহিলৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 13 অক্টোবৰৰ পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিব। এইবাৰ অভয়াৰণ্যখনত জীপ ছাফাৰীৰ লগতে বন্যপ্ৰাণী সংগ্ৰহালয়ো মুকলি কৰা হ'ব। তদুপৰি পৰ্যটকৰ সুবিধাৰ বাবে আৰু অধিক সংখ্যক দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সকলো সা সুবিধা ৰখা হ'ব বুলি অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
2: আমি জনাবলৈ যথেষ্ট সুখী যে আমি গুৱাহাটী ৱাইল্ড লাইফ ডিভিজনে অহা অক্টোবৰ 13 তাৰিখে পবিতৰা অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰি দিম। অহা অক্টোবৰ 13 তাৰিখে ৰাতিপুৱা 8 বজাত মাননীয় বনমন্ত্ৰী মহোদয়ে পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যখনৰ মুকলি কৰি দিব। আৰু এইবাৰ আমি জনাবলৈ সুখী হৈছো যে জীপ ছাফাৰী বাদেও আমাৰ এটা ৱাইল্ড লাইফ মিউজিয়াম, লগতে এখন সৰ্বনিয়োৎসৱৰো শুভাৰম্ভণি আমাৰ মাননীয় বনমন্ত্ৰী মহোদয়ে কৰিব। গতিকে এইখিনি যিখিনি এক্সট্ৰা আমাৰ ফেচিলিটিছ থাকিব এইখিনি আমি পৰ্যটকৰ বাবে উপলব্ধ হ'ব। আৰু যিখিনি আমাৰ যাৱতীয় কাম প্ৰস্তুতি চলিছে অপেনিঙৰ বাবে বা শুভাৰম্ভণিৰ, প্ৰায় আমি ইতিমধ্যে সম্পূৰ্ণ কৰি উঠিছো আৰু এটা দিন আমাৰ হাতত আছে। আমি খুব সোনকালে এই পৰিস্থিতিখিনি সম্পূৰ্ণ কৰি আমি 13 তাৰিখলৈ সাজু।
1: শ্ৰীভূমি জিলাৰ বদৰপুৰ ৰেল ষ্টেচনৰ সমীপৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত জৰুৰী পথ মেৰামতিৰ বাবে অহা 5 দিন নিশাৰ ভাগত যান বাহনৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। অতিৰিক্ত জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি আজিৰ পৰা 15 অক্টোবৰলৈ প্ৰতিদিনে নিশা 10 বজাৰ পৰা পিছদিনা পুৱা 7 বজালৈ বদৰপুৰ ঘাটৰ পৰা বদৰপুৰ ৰেল ষ্টেচনৰ সমীপৰ নিৰ্দিষ্ট অংশত যান বাহনৰ চলাচল বন্ধ থাকিব। সংশ্লিষ্ট পথছোৱাত যান বাহনৰ চালকসকলক আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা মানি বিকল্প পথেৰে যাতায়াত কৰিবলৈ আহ্বান জনোৱা হৈছে। জৰুৰীকালীন সেৱাৰ বাহনসমূহক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চলাচলৰ অনুমতি দিয়া হ'ব বুলি জিলা দণ্ডাধীশগৰাকীয়ে নিৰ্দেশনাত উল্লেখ কৰে। শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাইচাই গ্ৰাম্য ষ্টেডিয়ামত আজি শিৱসাগৰ জিলা উচু সংস্থাৰ উদ্যোগত অস্মিতা উচু লীগ 2026 অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 60 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। উল্লেখযোগ্য যে খেলো ইণ্ডিয়া অভিযানৰ অন্তৰ্গত এই প্ৰতিযোগিতাই কন্যা সন্তানৰ প্ৰতিভা বিকাশ কৰিব বুলি জিলাখনৰ ক্ৰীড়া বিষয়া চন্দ্ৰ উপাধ্যায়ে উদ্বোধনী ভাষণত উল্লেখ কৰে। তেওঁ লগতে কয় যে এই প্ৰতিযোগিতাই কন্যা শিশুসকলক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হোৱাৰ সুযোগ দিব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ

মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল খন্তেক পাছতে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইতিমধ্যে টছত জিকি ৱেষ্ট ইণ্ডিজে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ৱেষ্ট ইণ্ডিজে যোৱা শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতক ছয় উইকেটত পৰাস্ত কৰি শৃংখলাত এক এক ফলাফলেৰে সমতা স্থাপন কৰিছিল। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদান। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰে পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা। কোকৰাঝাৰত কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱ। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আৰম্ভ। টছত জিকি ৱেষ্ট ইণ্ডিজৰ প্ৰথমে বলিঙৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: has reduced the threshold for foreign exchange derivative transactions without underlying exposure from $100 million to $5 million across authorized dealers and recognized stock exchanges. Under the new directions, authorized dealers will not be allowed to rebook rupee-involving foreign exchange derivative contracts cancelled after the issuance of the directions. However, rollover of the contracts upon maturity will continue to be permitted. Delhi police today said that upon receiving information about the death of the grandmother of Cockroach Janata Party CJP founder Abhijit Dibke, officers approached him to convey the news and offered all possible assistance. Briefing the media in New Delhi this afternoon, DCP Neha Yadav said officers repeatedly asked Mr. Dibke whether he wished to speak to his parents, but he declined. In men's cricket, India were 5 for no loss in 1.1 overs against the West Indies in the third T20 International at Holkar Stadium in Indore when reports last came in. Earlier, Caribbeans won the toss and elected to bowl. That is the end of this news bulletin.
1: Eya Akakbani. বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, আন্তৰ্জাতিক প্ৰত্যাহ্বান সমাধান কৰিবলৈ দেশৰ যুৱচামৰ প্ৰতিভা আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। এনচিবিৰ গুৱাহাটীৰ মাণ্ডলিক গোটে আজি প্ৰায় 43 কোটি টকাৰ বজাৰ মূল্যৰ অবৈধ মেথামফেটামাইন আৰু WY টেবলেট জব্দ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুত 13,000 কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু প্ৰকল্প উদ্বোধন কৰে। নেপালৰ বুধি গণ্ডকী নদীৰ আকস্মিক বানত আবদ্ধ হৈ পৰা প্ৰায় 50 গৰাকী লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। এতিয়া শুনক বিতং বাতৰি। শেহতীয়া আন্তৰ্জাতিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ দেশৰ যুৱচামৰ প্ৰতিভা আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। তেওঁ কয় যে বিশ্বই বিভিন্ন ক্ষেত্ৰৰ পৰা আহি পৰা উদ্বিগ্নতাসমূহ আঁতৰ কৰিবলৈ সমাধানৰ পথ বিচাৰিছে। চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ যুৱচামে বিশেষ ভূমিকা পালন কৰে বুলিও তেওঁ মন্তব্য কৰে। দেশত সম্প্ৰতি যুৱচামৰ বাবে প্ৰচুৰ সুযোগ মুকলি হোৱা বুলি উল্লেখ কৰি তেওঁ যুৱচামক তেওঁলোকৰ সম্ভাৱনাৰ সদব্যৱহাৰ কৰি ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাবলৈ আহ্বান জনায়। যুৱচামে বিকশাই তোলা সমাধানৰ পথ তথা উদ্ভাৱনী ধাৰণাই দেশৰ লগতে সমগ্ৰ বিশ্বৰ ভৱিষ্যতৰ পথ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে দেশৰ অভিলাষ পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে। নিৰ্মাণ খণ্ডত দেশৰ প্ৰগতিৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে এই খণ্ডৰ সম্প্ৰসাৰণে যুৱচামৰ বাবে প্ৰত্যক্ষ তথা পৰোক্ষ নিয়োগৰ সুবিধাৰ সৃষ্টি কৰিছে। দেশৰ প্ৰতিৰক্ষা খণ্ডৰ ৰপ্তানি 50 গুণ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে আভিযান্ত্ৰিক খণ্ডৰ ৰপ্তানিয়েও নতুন শিখৰ স্পৰ্শ কৰিছে। ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ মোবাইল ফোন নিৰ্মাতা দেশ হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে 2014 চনৰ পৰা বৈদ্যুতিক সামগ্ৰীৰ ৰপ্তানি 11 গুণ বৃদ্ধি হৈছে। মেট্ৰ ৰেল সেৱাৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে 2014 চনত দেশত কেৱল 5খন মহানগৰত মেট্ৰ সেৱাৰ ব্যৱস্থা থকাৰ পৰিৱৰ্তে সম্প্ৰতি 25খন মহানগৰ এই সেৱাৰ অধীনত সামৰি লোৱা হৈছে। তামিলনাডুৰ প্ৰগতিৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ সলনি হলেও ৰাজ্যসমূহৰ উন্নয়ন আৰু জনকল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ সংকল্প অটুট থাকিব। ৰাজ্যখনৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী শ্ৰী যোছেফ বিজয়ৰ সৈতে সমন্বয়েৰে কাম কৰাৰ তেওঁ আগ্ৰহ প্ৰকাশ কৰে। এই অনুষ্ঠানতে শ্ৰীমোদীয়ে বিশ্ব হিন্দু বিদ্যা কেন্দ্ৰই 25 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা চমুকৈ NCBৰ গুৱাহাটী মাণ্ডলিক গোটে প্ৰায় 43 কোটি টকাৰ বজাৰ মূল্য 53 কিলোগ্ৰাম অবৈধ মেথামফেটামাইন আৰু WY টেবলেট জব্দ কৰে। এই অভিযানকালত দুজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয়। NCBয়ে প্ৰকাশ কৰা অনুসৰি

জব্দ হোৱা নিচাজাতীয় সামগ্ৰীখিনি ম্যানমাৰৰ পৰা অনা হৈছিল। সদ্যহতে মাদক দ্ৰব্য আন্তঃৰাষ্ট্ৰীয় তথা স্থানীয় সৰবৰাহকাৰীকে ধৰি সমগ্ৰ নেটৱৰ্কৰ সকলো পক্ষক চিনাক্ত কৰাৰ বাবে অনুসন্ধান অব্যাহত আছে। নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি এন চি বিয়ে কয় যে বিধি বলবৎকাৰী সঞ্চালকালয়, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, শুল্ক বিভাগ, সশস্ত্ৰ সীমা বল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, অসম ৰাইফলছ, মাদক দ্ৰব্য বিৰোধী কাৰ্যগোট তথা ৰাজ্যিক আৰক্ষী বাহিনীসমূহৰ সৈতে সহযোগিতা অব্যাহত ৰখা হৈছে। এন চি বিয়ে মাদক দ্ৰব্যমুক্ত ভাৰত গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় সংকল্পৰ অংশ হিচাপে এই ক্ষেত্ৰত সকলো যোগান শৃংখলাৰ প্ৰতিটো সুংসূত্ৰ ধৰা পেলোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেন্নাইৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছত অনুষ্ঠিত এটা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে তামিলনাডুৰ বিভিন্ন প্ৰান্তত 13,000 কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প উদ্বোধনো কৰে। এই প্ৰকল্পসমূহে পেট্ৰলিয়াম আৰু বিজ্ঞান গৱেষণা, বন্দৰ আন্তঃগাঁথনি তথা পথ আৰু ৰেল পৰিবহণৰ ক্ষেত্ৰসমূহ সামৰি লৈছে। এই কাৰ্যসূচীত তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী জোচেফ বিজয়ো উপস্থিত থাকে। অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত কেইবাটাও ৰেল ষ্টেচনৰ বিকাশ, চেন্নাই কামাৰাজাৰ আৰু ভি অ' চিদাম্বৰম বন্দৰত কেইবাটাও প্ৰকল্প তথা প্ৰায় 3,700 কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ কৰাৰো লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে এই পদক্ষেপসমূহৰ জৰিয়তে ৰাজ্যখনৰ যুৱচামৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি হোৱাৰ উপৰি বাণিজ্য আৰু উদ্যোগ খণ্ডৰ বিকাশ ত্বৰান্বিত হোৱাৰ লগতে সংযোগ ব্যৱস্থা উন্নত হ'ব। শ্ৰীমোদীয়ে কয় যে এই প্ৰকল্পসমূহে দৈনিক যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ উপৰি ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত কৰিব। তামিলনাডুৰ পূৰ্বৰ মুখ্যমন্ত্ৰী এম কৰুণানিধি আৰু জে জয়াললিতাৰ সৈতে হোৱা তেওঁৰ মত বিনিময়ৰ বিষয়ে সোঁৱৰি শ্ৰীমোদীয়ে কয় যে তেওঁ নিজৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত এম কে ষ্টেলিন, ইৰাপ্পাড়ি কে পালানিস্বামী, অ' পানীৰ ছেলভেমকে ধৰি ৰাজ্যখনৰ কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰিছে। চৰকাৰ সলনি হলেও ৰাজ্যখনৰ বিকাশ তথা ইয়াৰ জনসাধাৰণৰ কল্যাণৰ প্ৰতি তেওঁৰ সংকল্প অটুট আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ মুখ্যমন্ত্ৰী শ্ৰী জোচেফ বিজয়ৰ সৈতে সহযোগিতাৰ যাত্ৰা অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে। জনসেৱাত তেওঁৰ 25 বছৰীয়া যাত্ৰাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ 2001 চনৰ অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আধুনিক আন্তঃগাঁথনি, বৈজ্ঞানিক সাফল্য তথা ঐশ্বৰ্যশালী সাংস্কৃতিক ঐতিহ্যৰ জৰিয়তে দেশৰ প্ৰগতি ত্বৰান্বিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। পৰম্পৰা আৰু আধুনিক প্ৰগতিৰ সহাৱস্থানৰ প্ৰসংগৰে তেওঁ তামিলনাডুৰ মন্দিৰ, বৈজ্ঞানিক প্ৰতিষ্ঠান তথা মেট্ৰ' ৰেল নেটৱৰ্কৰ উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণলৈ নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছৰ সুধা গোপালকৃষ্ণন ব্ৰেইন কেন্দ্ৰ দেশবাসীলৈ উচৰ্গা কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে প্ৰায় 4,900 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত চেন্নাই মেট্ৰ' ৰেল প্ৰকল্পৰ পুনামল্লী ৱাৰাপালানী অংশৰ দ্বিতীয় পৰ্যায় উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যুটীয়াভাৱে নতুন মেট্ৰ' সেৱা পতাকা জোকাৰি মুকলি কৰাৰ লগতে ৰেল ভ্ৰমণৰ অভিজ্ঞতা লয়। নেপালৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানে গোৰ্খা জিলাৰ বহু ঘৰ তথা দলঙৰ লগতে জলবিদ্যুৎ প্ৰকল্প উটুৱাই নিয়াৰ পাছত প্ৰায় 50 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। আজি পুৱতি নিশা প্ৰায় 4 বজাৰ আশে পাশে অহা এই বানে চুমনুব্ৰী অঞ্চলৰ বহু বাসগৃহ উটুৱাই নিয়ে। 10 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। অৱশ্যে হতাহতৰ কোনো তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। উদ্ধাৰ তথা অনুসন্ধান অভিযানৰ বাবে নেপাল সেনাবাহিনীৰ বিষয়া তথা অন্যান্য নিৰাপত্তা সংস্থাসমূহক নিয়োগ কৰা হৈছে। 4খন হেলিকপ্টাৰ আৰু কৰ্মবাহিনীৰ সহায়ত উদ্ধাৰ কাৰ্য অব্যাহত আছে। ইতিমধ্যে নৈপৰীয়া জনসাধাৰণক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে কৰ্তৃপক্ষই অনুৰোধ জনাইছে। প্ৰাৰম্ভিক তথ্য অনুসৰি প্ৰায় 36টা বাসগৃহ এই বানে উটুৱাই লৈ গৈছে। তদুপৰি ন্যাকছেট আৰু ফিল্ম বজাৰ সংযোগী দলংখনো বানত বিধ্বস্ত হৈছে। এই আকস্মিক বানৰ উৎপত্তিস্থল এতিয়াও জানিব পৰা হোৱা নাই। অঞ্চলটোত থকা পৰ্যটকসকল নিৰাপদে আছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সমাগত দুৰ্গা পূজা উপলক্ষে কালি কলকাতাৰ ইডেন গাৰ্ডেনছত দৰ্শনীয় অনুষ্ঠান আয়োজিত হয়। মহালয়া উপলক্ষে পশ্চিমবংগ চৰকাৰে উমা আগমনী শীৰ্ষক এই অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ জৰিয়তে দুৰ্গা পূজাৰ আৰম্ভণি সূচিত হৈছে। দেৱী পক্ষৰ আৰম্ভণিৰ লগে লগে কলকাতাত উৎসৱৰ

0: বতৰে বিৰাজ কৰিছে। ঢাকৰ শব্দৰে মহানগৰখন মুখৰিত হৈ উঠিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই অনুষ্ঠানৰ জৰিয়তে দুৰ্গা পূজাৰ উৎসৱমুখৰ পৰিৱেশৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত নৃত্য, সংগীত তথা ড্ৰোনৰ বিশেষ প্ৰদৰ্শন তথা আতচবাজীৰ সমাহাৰ পৰিলক্ষিত হয়। 3000 গৰাকী লোকে একেলগে ঢাক বজাই গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিছে। কলকাতাৰ আকাশত ড্ৰোনৰ সহায়েৰে দুৰ্গা দেৱীৰ প্ৰতিচ্ছবি সৃষ্টি কৰা হয়। পশ্চিমবংগৰ জিলাসমূহৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰি বিভিন্ন বিথিকাত বিশেষ প্ৰদৰ্শনো কৰা হয়। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। খেলখনত টছত জয়লাভ কৰি ৱেষ্ট ইণ্ডিজে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 3 অভাৰত 1 উইকেট হেৰুৱাই 29 ৰাণ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। আন্তৰ্জাতিক প্ৰত্যাহ্বান সমাধান কৰিবলৈ দেশৰ যুৱচামৰ প্ৰতিভা আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। গুৱাহাটী মাণ্ডলিক গোটে আজি প্ৰায় 43 কোটি টকা বজাৰ মূল্যৰ অবৈধ মেথামফেটামাইন আৰু WY টেবলেট জব্দ কৰিছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: শ্ৰোতালৈ আগবঢ়াইছো শিশু আৰু চেমনীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ।
3: নমস্কাৰ
2: মৰমৰ অকনিহঁত, মৰম লবা, আজি তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটিত দুৰ্গা পূজা উপলক্ষে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে। আহাচোন আজিৰ অনুষ্ঠানটি শুনো।

0: সুন্দৰ হৈছে। এতিয়া কোৱাচোন তোমালোকৰ নামবোৰ।
1: মোৰ নাম তোষিনী ৰয়।
2: মোৰ নাম মেঘালী ৰয়।
3: মাই নেম ইজ দিয়া পাল।
4: মোৰ নাম হৰ্ষিণী পাল।
5: মোৰ নাম অদ্ৰিজা সেন।
6: মোৰ নাম দেৱাংশী হালদাৰ।
7: মোৰ নাম দৰ্শিতা নন্দিনী বড়ো।
8: মোৰ নাম ঋতিকা আচাৰ্যী।
9: মোৰ নাম ঈশানী আচাৰ্যী।
10: মোৰ নাম বেদাংশী পাল।
11: মোৰ নাম দ্বিজেন্দ্ৰ দাস।
12: মোৰ নাম ঈশানী আচাৰ্যী।
13: মোৰ নাম ঋতিকা আচাৰ্যী।

মৰমৰ অকনিহঁত, আজিলৈ উমলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। তোমালোকলৈ বহুত বহুত মৰম আৰু পূজাৰ ওলগ জনালোঁ। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা দেই, ডাঙৰক সেৱা কৰিবা, সৰুক মৰম কৰিবা আৰু সদায় সঁচা কথা ক'বা, মা দুৰ্গাই তেতিয়াহে বেছি ভাল পাব। তোমালোক সকলো ভালে থাকা, সুখত থাকা এই কামনাৰে আন এটি অমলা ঘৰৰ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ অমলা ঘৰ অনুষ্ঠানটিত তেজপুৰৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে দুৰ্গা পূজা উপলক্ষে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। পৰিচালনা আছিল সংগীতা ঘোষ দস্তিদাৰৰ। বাদ্যযন্ত্ৰী শিল্পীসকল হ'ল তবলা হিৰণ্য শইকীয়া,

এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। 1737 চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰবল ভূমিকম্পত প্ৰায় 300,000 লোকৰ মৃত্যু হৈছিল। 1889 চনৰ আজিৰ দিনটোতেই ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হৈছিল। 1902 চনৰ আজিৰ 11 অক্টোবৰৰ দিনটোতে ভাৰতৰ সমাজবাদী ভাৱাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হৈছিল। জনতা দল গঠনত তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

1942 চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জন্ম হৈছিল। স্বাধীনতা সংগ্ৰামৰ বহুল প্ৰচলিত ইনকিলাব জিন্দাবাদ ধ্বনিৰ দ্বাৰা প্ৰভাৱিত হৈ পিতৃয়ে তেওঁৰ নাম ৰাখিছিল ইনকিলাব। পাছত তেওঁৰ নাম ৰখা হয় অমিতাভ। অমিতাভৰ পৰিয়ালৰ উপাধি আছিল শ্ৰীবাস্তৱ। কিন্তু প্ৰীতি হৰিবংশে বচ্চন ছদ্মবেশত লিখা মেলা কৰিছিল আৰু তেওঁৰ সেই ৰচনা এই নামতে প্ৰকাশ হৈছিল। অমিতাভে পিতৃ এই উপাধিকে গ্ৰহণ কৰে আৰু পাছলৈ অমিতাভৰ পৰিয়ালো বচ্চন নামেৰে পৰিচিত হয়। এলাহাবাদ জনপ্ৰতিনিধি হাইস্কুল, নাইনিতালৰ শ্বেহৰুদ কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ কিৰু ৰিমল কলেজত শিক্ষা লাভ কৰি কলকাতাৰ ৱাৰ্ড এণ্ড কোম্পানীৰ জাহাজ কোম্পানী এটাত কৰ্মজীৱন তেওঁৰ আৰম্ভ হৈছিল। কিন্তু কিছুদিনৰ পিছতে সেই কাম বাদ দি চলচ্চিত্ৰত অভিনয় কৰাৰ হাবি এখেৰে মুম্বাইলৈ আহে। 1969 চনত খাজা আহমেদ আব্বাস পৰিচালিত সাত হিন্দুস্তানী ছবিৰ যোগেৰে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰে অমিতাভ বচ্চনে। আনন্দ, জঞ্জীৰ, অভিমান, দিৱাৰ, শোলে, কভি কভি, অমৰ আকবৰ, এণ্টনি, মুকদ্দৰ কা চিকন্দৰ, লাৱাৰী, চিলচিলা, শক্তি আদি বহুকেইখন ছুপাৰহিট ছবিত অভিনয় আৰু প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল অমিতাভ বচ্চনে। 1992 চনত ছবি জগতৰ পৰা সাময়িকভাৱে অব্যাহতি লয় যদিও 1997 চনত মৃত্যুদাতা ছবিখনৰ ছবি জগতলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰে। 1996 চনত অমিতাভ বচ্চন কৰ্পৰেশ্যন লিমিটেড নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰে যদিও প্ৰতিষ্ঠানটো সাময়িকভাৱে সফল নহ'ল। ইয়াৰ পিছতে বৰে মিয়া ছোটে মিয়া, লাল বাচ্চা, মহব্বতে কভি

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। পবিতৰা অভয়াৰণ্য পৰহিলৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। কোকৰাঝাৰ জিলাৰ বানৰগাঁও মিনি ষ্টেডিয়াম আৰু খগ্ৰাবাৰী খেলপথাৰত কাইলৈৰ পৰা 15 অক্টোবৰলৈ BPFৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। অসম গণ পৰিষদ দলৰ 42 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজিৰ কাছাৰী ময়দানত অহা 14 অক্টোবৰত উদযাপন কৰা হ'ব। অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ পৰা 10ম শ্ৰেণীৰ 131 গৰাকী শিক্ষাৰ্থীক অহা 14 অক্টোবৰলৈকে গুৱাহাটীত শৈক্ষিক ভ্ৰমণৰ বাবে লৈ অনা হৈছে। শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাইচাই গ্ৰাম্য ষ্টেডিয়ামত আজি শিৱসাগৰ জিলা উচু সংস্থাৰ উদ্যোগত অস্মিতা উচু লীগ 2026 অনুষ্ঠিত হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতে প্ৰথমে বেট ধৰি 10 অভাৰত 4টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো পুৰণি গীত আৰু কথা অনুষ্ঠানটি।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছো পুৰণি গীত আৰু কথা অনুষ্ঠানটি। ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক আৰু লেখক হৈছে গুৰুদত্ত। তেওঁৰ প্ৰকৃত নাম বসন্ত কুমাৰ শিৱশংকৰ পাদুকন যদিও তেওঁ গুৰুদত্ত নামেৰে অধিক পৰিচিত। 2012 চনত তেওঁক CNNৰ Top 25 এছিয়ান অভিনেতাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। গুৰুদত্ত তেওঁৰ শিল্পকৰ্মৰ বাবে যথেষ্ট প্ৰশংসিত হৈছিল। বিশেষকৈ তেওঁৰ ক্লোজ আপ শ্বট, পোহৰ আৰু বিষাদৰ চিত্ৰণৰ ব্যৱহাৰ উল্লেখযোগ্য। তেওঁ মুঠ 8খন হিন্দী ছবি পৰিচালনা কৰিছিল। ইয়াৰে কেইখনমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুৰাগীৰ বিশেষ সমাদৰ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে 1957 চনত মুক্তি লাভ কৰা পিয়াছা। এই ছবিখনে টাইম আলোচনীৰ 100খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। লগতে 1959 চনত মুক্তি লাভ কৰা কাগজ কে ফুল, 1960 চনত মুক্তি লাভ কৰা চৌদবিকা চান্দ আৰু 1962 চনত মুক্তি লাভ কৰা চাহিব বিবি অৰ গোলাম আদি চলচ্চিত্ৰসমূহক হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰা হয়।

গুৰুদত্তৰ জন্ম হৈছিল 1925 চনৰ 9 জুলাইত ভাৰতৰ বৰ্তমানৰ কৰ্ণাটক ৰাজ্যৰ পাডুকনৰ চিত্ৰপুৰ সৰস্বত ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ পিতৃ শিৱশংকৰ ৰাও পাডুকন এজন প্ৰধান শিক্ষক আৰু বেংকাৰ আছিল। তেওঁৰ মাতৃ বাসন্তী আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু লেখিকা। তেওঁৰ এগৰাকী সৰু ভনীয়েক আছিল ললিতা লাজমী, যি এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, আৰু 3জন সৰু ভাই আছিল আত্মাৰাম, দেৱী আৰু বিজয়। একেদৰে তেওঁৰ ভতিজী কল্পনা লাজমীও আছিল এগৰাকী সুপৰিচিত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। আৰু তেওঁৰ খোলখালীয়েক শ্যাম বেনেগাল এজন পৰিচালক আৰু চিত্ৰনাট্যকাৰ আছিল।

1942 চনৰ পৰা আৰম্ভ কৰি গুৰুদত্তই আলমোৰাৰ উদয় শংকৰৰ স্কুল অৱ ডান্সিং এণ্ড কোৰিঅ'গ্ৰাফিত অধ্যয়ন কৰিছিল। তাৰ পৰাই কলিকতাৰ লিভাৰ ব্ৰাদাৰ্ছৰ এটা কাৰখানাত টেলিফোন অপাৰেটৰত কৰ্মসংস্থাপন লাভ কৰে। কিন্তু অলপ সময়ৰ পিছতে তেওঁ চাকৰিটোৰ প্ৰতি বিমোহিত হৈ চাকৰিটো এৰি দিয়ে। সেই বছৰৰে শেষৰ ফালে পুনেৰ প্ৰভাত ফিল্ম কোম্পানীৰ সৈতে 3 বছৰীয়া চুক্তিৰ অধীনত খুৰাকে তেওঁক এটা চাকৰি যোগাৰ কৰি দিয়ে। প্ৰভাত ফিল্ম কোম্পানীতে দত্তই দুগৰাকী লোকক লগ পাইছিল যি তেওঁৰ আজীৱন ভাল বন্ধু হৈ আছিল। তেওঁলোক আছিল অভিনেতা ৰেহমান আৰু দেৱ আনন্দ। পিছৰজনে পিছলৈ দত্তই পৰিচালনা কৰা ছবি প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছিল। 1945 চনত দত্তই বিশ্ৰম বেডেকাৰৰ লক্ষৰাণীত অভিনয়ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।

1947 চনত প্ৰভাতৰ সৈতে থকা সময়খিনি বিফল হোৱাৰ পিছত দত্ত বোম্বাইলৈ গুচি যায় আৰু তাতে তেওঁ সেই সময়ৰ দুজন আগশাৰীৰ পৰিচালকৰ সৈতে কাম কৰে। তেওঁলোক আছিল অমিয়া চক্ৰৱৰ্তী আৰু জ্ঞান মুখাৰ্জী। এই সময়খিনিতে দেৱ আনন্দই দত্তক তেওঁৰ নতুন কোম্পানী নৱকেতনত পৰিচালক হিচাপে চাকৰিৰ প্ৰস্তাৱ দিছিল। আনন্দ আৰু দত্তই এটা চুক্তিত উপনীত হয় যে দত্ত যদি চলচ্চিত্ৰ নিৰ্মাতা হ'ব লাগে তেন্তে তেওঁ আনন্দক নায়ক হিচাপে নিযুক্তি দিব আৰু আনন্দই যদি এখন ছবি নিৰ্মাণ কৰে তেন্তে তেওঁ দত্তক পৰিচালক হিচাপে ব্যৱহাৰ কৰিব। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি এই যুটীয়ে একেলগে একেৰাহে দুখন ছুপাৰহিট ছবি নিৰ্মাণ কৰিছিল। প্ৰথমে দেৱ আনন্দে বাজীৰ বাবে দত্তক নিয়োগ কৰে, য'ত দেৱ আনন্দে নিজেই অভিনয় কৰে আৰু দত্তৰ পৰিচালনাৰ আত্মপ্ৰকাশ হয়। এই ছবিখনে বলিউডত পৰৱৰ্তী দশকবোৰৰ বাবে নয়ৰ ধাৰাটোক সংজ্ঞায়িত কৰিছিল। বাজীৰ পিছতে দত্তৰ দ্বাৰা পৰিচালিত আৰু দেৱ আনন্দ অভিনীত জাল ছবিখনে পুনৰ বক্স অফিচত সফলতা লাভ কৰিছিল। 1959 চনত চিনেমা স্কোপত নিৰ্মিত প্ৰথম ভাৰতীয় ছবি কাগজ কে ফুল মুক্তি পায়। বক্স অফিচত দুৰ্যোগ বুলি গণ্য কৰা এইখনেই হ'ব গুৰুদত্তৰ দ্বাৰা নিৰ্মিত একমাত্ৰ ছবি যাৰ বাবে গুৰুদত্তৰ লোকচান হৈছিল 17 কোটি টকা। সেই সময়ৰ মানদণ্ডত এয়া এক বৃহৎ পৰিমাণৰ ধন আছিল।

1960 চনত দত্তৰ দলটোৱে এম ছাদিকৰ পৰিচালনাত ৱাহিদা ৰেহমান আৰু ৰেহমানৰ সৈতে অভিনয় কৰা চৌধুৰীকা চান্দক মুক্তি দিয়ে। ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল আৰু কাগজ কে ফুলৰ পৰা হোৱা দত্তৰ ক্ষতিৰ পৰিমাণৰ অধিক উদ্ধাৰ কৰিছিল। ছবিখনৰ টাইটেল ট্ৰেক চৌধুৰীকা চান্দ হো য়া আফতাব হো এটা বিশেষ ৰঙৰ ক্ৰমত নিৰ্মিত আৰু এই ছবিখনেই গুৰুদত্তৰ একমাত্ৰ ৰঙীন ছবি। 1962 চনত তেওঁৰ দলটোৱে চাহিব বিবিয়ৰ গোলাম নামৰ এখন সমালোচনাত্মকভাৱে সফল ছবি মুকলি কৰে, যিখন পৰিচালনা কৰিছিল আব্ৰাৰ আলভিয়ে, যিয়ে ছবিখনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছিল। ছবিখনত গুৰুদত্ত আৰু মীনা কুমাৰীৰ লগতে ৰেহমান আৰু ৱাহিদা ৰেহমানে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। 1964 চনত ঋষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত অন্তিমখন ছবি চান্দ ঔৰ সাভেৰাত মীনা কুমাৰীৰ বিপৰীতে গুৰুদত্তই অভিনয় কৰিছিল।

পোহৰ আৰু ছাঁৰ সম্পৰ্কত নিজৰ কল্পনা শক্তি, উত্তেজক চিত্ৰকল্প আৰু আখ্যানত একাধিক বিষয়ভিত্তিক স্তৰ বৈ যোৱাৰ আকৰ্ষণীয় ক্ষমতা ব্যৱহাৰ কৰা এজন পৰিচালক আছিল গুৰুদত্ত। কাগজ কে ফুল আৰু পিয়াছা দুয়োখনেই সৰ্বকালৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে 2002 চনৰ ছাইট এণ্ড ছাউণ্ড আলোচনীৰ টপ ফিল্ম ছাৰ্ভেটো অন্তৰ্ভুক্ত কৰা হৈছে, য'ত 250 জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক আৰু পৰিচালকৰ সমীক্ষা লোৱা হৈছিল। 2005 চনত পিয়াছাই টাইম আলোচনীৰ অল টাইম 100 চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। দত্তক চিত্ৰিত কৰা এটা ডাক টিকট 2004 চনৰ 11 অক্টোবৰত ইণ্ডিয়া পোষ্টে মুকলি কৰে। 2011 চনৰ 10 অক্টোবৰত দত্তৰ ওপৰত এখন দূৰদৰ্শনৰ তথ্যচিত্ৰ প্ৰচাৰ হৈছিল। 2021 চনত লেখক ইয়াছেৰ উছমানে তেওঁৰ বিষয়ে এখন জীৱনীমূলক গ্ৰন্থ প্ৰকাশ কৰিছিল, যাৰ নাম আছিল গুৰুদত্ত এ আনফিনিছড ষ্টৰী। এইগৰাকী মহান শিল্পীৰ মৃত্যু হৈছিল 1964 চনৰ 10 অক্টোবৰত। তেওঁ আজি নাই, কিন্তু তেওঁ পৰিচালনা কৰা, তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ গীতসমূহ আজিও শ্ৰোতাৰ কাণত অহৰহ বাজি আছে, আৰু সেয়াই হয়তো এগৰাকী প্ৰকৃত শিল্পীৰ পৰম প্ৰাপ্তি।

0: পুৰণি গীত আৰু কথা এই অনুষ্ঠানটিত আজি শ্ৰোতাসকলে ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক গুৰু দত্তৰ জীৱন পৰিক্ৰমাৰ লগতে তেওঁৰ দ্বাৰা অভিনীত আৰু পৰিচালিত কেইখনমান বোলছবিৰ গীত শুনিলে। গীতকেইটিৰ শিল্পী কেইগৰাকী আছিল মহম্মদ ৰফি, হেমন্ত কুমাৰ, গীতা দত্ত, মহেন্দ্ৰ কাপুৰ আৰু লতা মংগেশকাৰ। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: শ্ৰোতাসকলে মেন পৰে পুৰণি গীত আৰু কথা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠান আৰম্ভণিতে শুনাবলৈ লৈছোঁ মুকদ্দৰ কাশীকান্তৰ বোলছবিৰ আশা ভোছলে কণ্ঠৰ এই গীতটি।

আজি যিহেতু মেগাষ্টাৰ অমিতাভ বচ্চনৰ জন্মদিন, জন্মদিন উপলক্ষে তেওঁৰ অভিনীত ছবিৰ গীতসমূহ আমি শুনাই আছোঁ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সাৰা বিবুল ছবিত আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

0: World Cup in Cairo. And that's all in the news at 9. Good night.
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গজলৰ অনুষ্ঠান। আৰম্ভণিতে শুনাবলৈ লৈছোঁ জগজিৎ সিং আৰু চিত্ৰা সিঙৰ কণ্ঠৰ এই গজলটি।

শ্ৰোতা, ইমান সময়ে গজল অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ দেৱজিৎ সাহাৰ কণ্ঠৰ কেইটিমান গীত।

শ্রোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা দেৱজিৎ সাহাৰ কণ্ঠত। শিল্পীগৰাকীৰ কণ্ঠত এবাৰ শুনক আন এটি গীত।

শ্ৰোতাসকলে দেৱজিৎ সাহাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত শিল্পীগৰাকীৰ কণ্ঠত শুনাবলৈ লৈছোঁ আন এটি গীত।

मखमली सर्द रात, हम भी हैं साथ साथ, दूरियां अब नहीं।

শ্ৰোতাসকলে মুকেশৰ কণ্ঠত গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শিল্পীগৰাকীৰ কণ্ঠত শুনাবলৈ লৈছোঁ সঞ্জোগ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে মুকেশৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীতকেইটি শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:12। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো। পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী ৰশ্মিৰে